পণ্ডিত ভীমসেন যোশী আৰু লতা মঙ্গেশকৰ কণ্ঠৰ কীৰ্তিমান ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিচিতি।

আজি দিনৰ 11:05 পৰা গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা অসমৰ মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আঁত ধৰিব কাৰ্তিক সূত্ৰধৰ, সীমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসে। নিশা 9:30 সাধক সুন্দৰ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ, কণ্ঠশিল্পী তথা অভিনেত্ৰী ৰেণু দত্ত বৰফুকনৰ সৈতে হোৱা কথোপকথনৰ তৃতীয় খণ্ডটি শুনিবলৈ পাব। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী মিতালী দে, প্ৰযোজনা মলয় সূত্ৰধৰৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত বিশ্ব বেডমিণ্টনত ভাৰতীয় শ্বাটলাৰ এই বিষয়ে সুসীম ঘোষৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। লগতে আছে খেলৰ বাতৰি। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মনু মেধিৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত গাহৰিৰ বিভিন্ন ৰোগৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা, এই বিষয়ে আলোচনা কৰিব ডক্টৰ লুকুমণি বুঢ়াগোহাঁই, ডক্টৰ জানমণি শ্যাম আৰু ডক্টৰ ধ্ৰুৱজ্যোতি বৰপূজাৰীয়ে। হাত ধৰিব কৃতাঞ্জলি বৰ্মনে। প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত অৱসৰপ্ৰাপ্ত চাহ শ্ৰমিকৰ বাবে আত্মনিয়োগৰ বিভিন্ন সা সুবিধা, এই বিষয়ে লক্ষীনাথ মাৰাঠীৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। দিনৰ 12:30 আইডিৰ বুলনিত এটি বিচিত্ৰ অনুষ্ঠান পৰিৱেশন কৰিব তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ ৰামচা গাঁৱৰ মহিলাসকলে। দিনৰ 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত হাছিনা হাজৰিকা, সমৰ হাজৰিকা, জ্যোতিকা চৌধুৰী, তফিক আহমেদ আৰু তৃষাৰাণী শইকীয়াৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক ভোগীৰাম ৰাভা, আধৰুতা আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। পুৱা 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:20 পোনপটীয়া ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিবলৈ পাব। পুৱা 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 9:15 জিলাৰ ৰেহৰূপ। পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰয়োজিত অনুষ্ঠান উমংগ শুনিবলৈ পাব।

দিনৰ 1:20 প্ৰাসংগিক, 1:50 জবা দাসৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 আধুনিক গীতৰ অনুষ্ঠান। সন্ধিয়া 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ৰেৱতী কুমাৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত, 9:00 চিত্ৰগীত, 10:00 ৰামধেনু। আজিৰ অনুষ্ঠান পৰিচিতি ইমানেই।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-9

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ তিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত ন

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: আন্তঃরাষ্ট্রীয় ধাত্রী দিবস আর ফ্লোরেন্স নাইটিংগেল। যিগৰাকী নাৰীক সমগ্ৰ বিশ্বই জানে লেডি উইথ দ্য লেম্প বুলি, সেইগৰাকী নাৰীৰ এই কণ্ঠস্বৰ। তেওঁ হ'ল ফ্লোৰেন্স নাইটিংগেল। এই মহিয়সী নাৰীগৰাকীৰ জন্ম হৈছিল 1820 চনৰ 12 মে তাৰিখে। আধুনিক নাৰ্ছিং সেৱাৰ প্ৰৱৰ্তন কৰা ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিনটোকে সেয়েহে সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস বা আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস হিচাপে উদযাপন কৰে। ফ্লোৰেন্স আছিল এগৰাকী সুলেখিকা আৰু পৰিসংখ্যাবিদ। তেওঁৰ দেউতাক আছিল উইলিয়াম এডৱাৰ্ড নাইটিংগেল আৰু মাক আছিল ফ্ৰান্সিছ নাইটিংগেল। ফ্লোৰেন্সে সৰুৰে পৰাই আনক সহায় কৰি ভাল পাইছিল। শুশ্ৰূষাবিদ্যা বা নাৰ্ছিং শিকাৰ উদ্দেশ্যে নাইটিংগেলে 1844 চনত প্ৰথমতে ইউৰোপৰ বিভিন্ন দেশৰ হস্পিটেলবিলাক পৰিদৰ্শন কৰে আৰু অৱশেষত জাৰ্মানীৰ কেইজাৰৱাৰ্থ আৰু ফ্ৰান্সৰ পেৰিছৰ দুখন সেৱাশ্ৰমত অলপ দিনৰ বাবে শিক্ষা লয়। শিক্ষা সমাপ্ত কৰি ইংলণ্ডলৈ যায় আৰু নিৰাশ্ৰয় ৰোগগ্ৰস্ত নৰনাৰীৰ সেৱা শুশ্ৰূষা আৰু চিকিৎসালয়ৰ উন্নতিৰ হকে অবিশ্ৰান্তভাৱে পৰিশ্ৰম কৰিবলৈ ধৰে। অতিপাত শ্ৰম আৰু মানসিক কষ্টৰ বাবে 1847 চনত নাইটিংগেল অতি দুৰ্বল হৈ যোৱাত মাকে তেওঁক ৰুমলৈ পঠিয়ায়। তাতো চিকিৎসালয়ৰ সংস্কাৰৰ কামত লাগে। 1853 চনৰ আগষ্ট মাহৰ 12 তাৰিখে তেওঁ ৰুগীয়া মহিলাসকলৰ চিকিৎসা সংস্থা এটাৰ পৰিচাৰিকাৰ পদত যোগদান কৰে। ইতিমধ্যে 1854 চনত ইংলেণ্ড, ফ্ৰান্স আৰু তুৰস্কই একেলগে ৰাছিয়াৰ বিৰুদ্ধে থিয় দি বিখ্যাত ক্ৰিমিয়াৰ যুদ্ধৰ ঘোষণা কৰে। যুদ্ধত আহত সৈনিকবিলাকৰ চিকিৎসাৰ বাবে যুদ্ধক্ষেত্ৰলৈ আমন্ত্ৰণ পালে নাইটিংগেলে। 38 গৰাকী নাৰ্ছক লৈ তেওঁ আহি ব্ৰিটিছ সৈন্যবাহিনীৰ হাস্পাতালত উপস্থিত হ'লহি। ব্ৰিটিছ সৈন্যবাহিনীত মহিলা নাৰ্ছৰ প্ৰৱেশ সেয়ে প্ৰথম। আহত আৰু ৰুগীয়া সৈনিকসকলৰ শুশ্ৰূষাৰ বাবে তেওঁ অক্লান্ত পৰিশ্ৰম কৰে। আনকি মাছনিহা অকলে তেওঁ বন্তি এগছ জ্বলাই ৰোগীক চাই ফুৰিছিল। সেই ৰোগীবিলাকে তেওঁক নাম দিছিল দ্য লেডি উইথ দ্য লেম্প। 1856 চনত ক্ৰিমিয়াৰ যুদ্ধৰ অৱসান ঘটে। চৰকাৰে নাইটিংগেলক মেন অৱ দ্য ৱাৰ উপাধিৰে বিভূষিত কৰে। ইংলেণ্ডবাসীয়ে তেওঁক উপহাৰস্বৰূপে 50,000 পাউণ্ড আগবঢ়ায়। এই ধনেৰে শুশ্ৰূষা বিদ্যা শিকিবলৈ আগবাঢ়ি অহা শিক্ষাৰ্থীসকলক সুযোগ দিবলৈ ছেণ্ট থমাছ আৰু কিংছ কলেজ প্ৰতিষ্ঠা কৰে। ইয়াৰ শলাগস্বৰূপে মহাৰাণী ভিক্টৰিয়াই ধন্যবাদ পত্ৰ এখনৰ সৈতে হীৰা খটোৱা ক্ৰছ এডাল আৰু তুৰস্কৰ চুলতানে বহুমূলীয়া মণিমুকুতা খটোৱা খাৰু এযোৰ পঠিয়ালে। নাৰ্ছিং যে এক সন্মানজনক বৃত্তি, এই কথা পোনপ্ৰথমবাৰৰ বাবে বিশ্ববাসীক অৱগত কৰালে নাইটিংগেলে। ধাত্ৰীৰ বিভিন্ন কাম সম্পৰ্কে নাইটিংগেলে বহু বহুমূলীয়া কিতাপ লিখি থৈ গৈছে। 1860 চনত তেওঁৰ নামেৰেই নাইটিংগেল ট্ৰেইনিং স্কুল অৱ নাৰ্ছেছ প্ৰতিষ্ঠা হয়। 1907 চনত তেওঁক অৰ্ডাৰ অৱ মেৰিট উপাধিৰে সন্মান জনোৱা হৈছিল। নিজৰ দেহাৰ অকণো যত্ন নোলোৱাত লাহে লাহে নাইটিংগেলৰ দেহা পৰি আহিবলৈ ধৰে।

0: 1910 চনৰ 13 আগষ্টত দেহাৱসান ঘটে। বৃদ্ধ সৈন্যসকলৰ শুশ্ৰূষাৰ প্ৰয়োজন হোৱা ধন সংগ্ৰহৰ বাবে নাইটিংগেলে তেওঁৰ এটি চমু ভাষণ 1890 চনৰ 30 জুলাই তাৰিখে মমৰ চুঙাৰ পিঠিত বাণীবদ্ধ কৰিছিল। তাতে তেওঁ কৈছিল, মই হয়তো মানুহৰ স্মৃতিত আৰু বহুদিন নাথাকিম, কিন্তু মোৰ নাম ৰৈ যাব। তেওঁৰ সেই কণ্ঠস্বৰ পুনৰ এবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ আৰু লগতে শ্ৰদ্ধা নিবেদন কৰিছোঁ ফ্লৰেন্স নাইটিংগেলক, আৰু লগতে শত সহস্ৰ ধাত্ৰীক জনাইছোঁ ধাত্ৰী দিৱসৰ শুভেচ্ছা আৰু শ্ৰদ্ধা।
1: When I'm no longer even a memory, just a name, I hope my voice may perpetuate the great work of my life. God bless my dear old comrades of Balaclava and bring them safe to shore.

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। তামিলনাডু বিধায়িনী দলৰ নেতা নিৰ্বাচনক লৈ AIDMKৰ বিধায়কসকল দুটা গোটত বিভক্ত হোৱাক লৈ ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। দেশত খাদ্য শস্যৰ কোনো নাটনি নাই আৰু বৰ্তমান খাদ্যৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাৱ কিংছক 3 উইকেটত পৰাস্ত কৰে।

জ্যেষ্ঠ বিজেপি নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। তেওঁৰ লগতে বিজেপিৰ দুগৰাকী আৰু অসম গণ পৰিষদ তথা বি পি এফৰ এগৰাকীকৈ বিধায়ক ক্ৰমে ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত ল'ব বুলি সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডক্টৰ শৰ্মাই কালি প্ৰকাশ কৰে। জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে এন ডি এ প্ৰক্ষেপ কৰিব বুলিও একেটা বাৰ্তাত তেওঁ উল্লেখ কৰে। ইপিনে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত শপত গ্ৰহণ অনুষ্ঠান উপলক্ষে চলাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। কাৰ্যবাহী তথা প্ৰক্ষেপিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি শপতগ্ৰহণস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। পাছত তেওঁ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব বুলি জনায়। ডক্টৰ শৰ্মাই লগতে 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই এই অনুষ্ঠানত উপস্থিত থাকিব বুলি প্ৰকাশ কৰে। এই শপত গ্ৰহণৰ লগে লগে অসমত এন ডি এ একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে প্ৰথমগৰাকী অকংগ্ৰেজী নেতা হিচাপে ৰাজ্যৰ ইতিহাসত নাম লিপিবদ্ধ কৰিব। 126জনীয়া অসম বিধানসভাত বিজেপিয়ে 82খন আসন লাভ কৰাৰ লগতে ইয়াৰ মিত্ৰদল অসম গণ পৰিষদ আৰু বি পি এফে 10খনকৈ আসনেৰে মুঠ 102খন আসন লাভেৰে বিপুল বিজয় সাব্যস্ত কৰিছে। আজিৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তামিলনাডুত এ আই ডি এম কেৰ 30গৰাকী বিধায়কে পি ভেলুমণিক বিধায়িনী দলৰ নেতা হিচাপে আৰু চি বিজয় ভাস্কৰক হুইপ হিচাপে ঘোষণা কৰাৰ পাছত ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। বিধায়ককেইগৰাকীয়ে অস্থায়ী অধ্যক্ষ কৰুপেয়াক সাক্ষাৎ কৰি তেওঁলোকৰ হস্তাক্ষৰ সম্বলিত পত্ৰ দাখিল কৰে। ইপিনে 17জন বিধায়কৰ আন এটা দলে ই পালানিস্বামীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰে। এনে পৰিস্থিতিত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী চি জোচেফ বিজয় নেতৃত্বাধীন চৰকাৰে কাইলৈৰ ভিতৰত বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰৰ পৰা 6দিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব। 5খন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে শুকুৰবাৰে ইউ এইত উপস্থিত হৈ দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয়, বিশেষকৈ শক্তি সহযোগিতা আৰু পাৰস্পৰিক গুৰুত্বসম্পন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সম্পৰ্কে মত বিনিময় কৰিব। সৰ্বাত্মক কৌশলগত সহযোগিতা, শক্তিশালী ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু জনসাধাৰণৰ সৈতে সংযোগৰ দৰে বিষয়বস্তুৰে অধিক আগুৱাই নিয়াৰ উপায় সম্পৰ্কেও তেওঁলোকে

আলোচনা কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নেডাৰলেণ্ডছলৈ যাব। ইয়াৰ পাছত তেওঁ ছুইডেনৰ গুটেনবাৰ্গ ভ্ৰমণ কৰিব। নৰৱে ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে তৃতীয় ভাৰত নৰ্দিক সন্মিলনত অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে ইটালীলৈ যাব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণে বিশেষকৈ বাণিজ্য আৰু বিনিয়োগ চুক্তিৰ লগতে আন সকলো খণ্ডতে ইউৰোপৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব অধিক গভীৰ কৰি তুলিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। দেশত খাদ্যশস্যৰ কোনো নাটনি নাই আৰু বৰ্তমান ভাৰতত খাদ্যৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দৃঢ়তাৰে প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাৰ সৈতে যুটীয়াভাৱে ছেহত অৰ্থাৎ ছায়েন্স এক্সিলেন্স ফৰ হেল্থ থ্ৰু এগ্ৰিকালচাৰ ট্ৰান্সফৰ্মেশ্যন অভিযানৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ ICAR আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ ICMRৰ এই যুটীয়া পদক্ষেপৰ শলাগ লৈ মন্ত্ৰী চৌহানে কয় যে এই অভিযানে জনসাধাৰণৰ স্বাস্থ্যসন্মত জীৱনশৈলী গঢ়ি তোলাত বিশেষ সহায় কৰিব। দেশত উৎপাদিত খাদ্য সামগ্ৰীসমূহ জনতাৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতিপূৰ্ণ হোৱাটো নিশ্চিত কৰাই ছেহত অভিযানৰ মূল লক্ষ্য। চৰকাৰে স্বাস্থ্যখণ্ডত সৰ্বাংগীন আৰু প্ৰতিৰোধমূলক দৃষ্টিভংগী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰী জেপি নাড্ডাই সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰোগ প্ৰতিৰোধ তথা ৰোগৰ আগতীয়া চিনাক্তকৰণৰ বাবে বিজ্ঞান নীতি আৰু ৰূপায়ণৰ মাজত সু সমন্বয়ৰ প্ৰয়োজনীয়তাৰ দিশটোত আলোকপাত কৰে। উল্লেখযোগ্য যে ছেহত অভিযানৰ জৰিয়তে কৃষি পুষ্টি আৰু স্বাস্থ্যখণ্ডক একত্ৰিত কৰি এখন সুস্থ ভাৰত গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই অভিযানে বিশেষকৈ পাঁচটা অগ্ৰাধিকাৰপ্ৰাপ্ত ক্ষেত্ৰত বৈজ্ঞানিক উদ্ভাৱনৰ জৰিয়তে পুষ্টিৰ মানদণ্ড উন্নত কৰাৰ লগতে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ দিশত কাম কৰিব। পশ্চিম এছিয়াৰ সাম্প্ৰতিক উত্তেজনাৰ মাজতো দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল ডিজেল আৰু ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় চৰকাৰে দেশবাসীক আশ্বস্ত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এখন আন্তঃ মন্ত্ৰালয় সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই বিষয়ে উল্লেখ কৰি কয় যে ঘৰুৱা ব্যৱহাৰৰ বাবে LPG চিলিণ্ডাৰৰ যোগান নিৰৱিচ্ছিন্নভাৱে অব্যাহত আছে আৰু যোৱা তিনিটা দিনত 1,26,00,000তকৈও অধিক চিলিণ্ডাৰ গ্ৰাহকক যোগান ধৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক দোহাৰি তেওঁ জনসাধাৰণক ব্যক্তিগত বাহনৰ সলনি ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰৰ জৰিয়তে ইন্ধন ৰাহি কৰিবলৈ অনুৰোধ জনায়। আনহাতে কৃষকসকলক আশ্বস্ত কৰি ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব অপৰ্ণা শৰ্মাই জনায় যে 2026 বৰ্ষৰ খাৰিফ বতৰৰ বাবে দেশত 51%তকৈ অধিক সাৰ মজুত ৰখা হৈছে। দেশত সাৰৰ যাতে নাটনি নহয় তাৰ বাবে অতিৰিক্ত 97,00,000 মেট্ৰিক টন সাৰৰ যোগান ধৰা হৈছে। ইপিনে পশ্চিম এছিয়াত কৰ্মৰত ভাৰতীয় নাবিক আৰু নাগৰিকসকলৰ সুৰক্ষা সন্দৰ্ভতো চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰি বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়ে জনাইছে যে বৰ্তমানলৈ 3,000ৰো অধিক নাবিকক দেশলৈ নিৰাপদে উভতাই অনা হৈছে। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সংবাদ মাধ্যমক জনোৱা অনুসৰি ভাৰতীয় জাহাজসমূহৰ সুৰক্ষিত যাতায়াতৰ বাবে ভাৰতে ইৰাণ চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি ভিডিঅ' কনফাৰেন্সিংযোগে দহৰীঘাট অনৰিহাৰ যাত্ৰীবাহী ৰেল সেৱাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই নতুন ৰেল সেৱাই উত্তৰ প্ৰদেশৰ মৌ আৰু গাজিপুৰ জিলাৰ যাত্ৰীসকলক সুলভ সুৰক্ষিত আৰু আৰামদায়ক যাতায়াতৰ সুবিধা প্ৰদান কৰিব। এই ৰেল সেৱা অতি শীঘ্ৰে বাৰাণসীলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলি ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালা ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছে পঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। 211 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি দেলহি কেপিটেলছে 19 অভাৰত 7টা উইকেটৰ বিনিময়ত 216 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। অধিনায়ক অক্ষৰ পেটেলে সৰ্বাধিক 56 ৰাণৰ বৰঙণি আগবঢ়ায়। ডেভিড মিলাৰে 28টা বলত 51 ৰাণ কৰে। পঞ্জাব কিংছৰ হৈ অৰ্জিত সিং আৰু যশ ঠাকুৰে 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত পঞ্জাব কিংছে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 210 ৰাণ সংগ্ৰহ কৰে। শ্ৰেয়াস আয়াৰে দলৰ হৈ সৰ্বাধিক 59 আৰু প্ৰিয়াংশ আৰিয়াই 56 ৰাণ কৰে। মাধৱ তিৱাৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব।

0: সামৰৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। তামিলনাডুত বিধায়িনী দলৰ নেতা নিৰ্বাচনক লৈ AIDMKৰ বিধায়কসকল দুটা গোটত বিভক্ত হোৱা লৈ ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। দেশত খাদ্যশস্যৰ কোনো নাটনি নাই আৰু বৰ্তমান খাদ্যৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পাঞ্জাৱ কিংছক দ্বিতীয় উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিটো মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া শুনক আজি পুৱা।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ, আজি বহাগ মাহৰ 21 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 12 মে'। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ 10 তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:42:34 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 5:54:10।

0: মানুহৰ পৰিচয় তেখেতৰ ধন বা পদবীৰে নহয়, তেখেতৰ মনেৰেহে হয়। যি মনৰ দুখীয়া, তেখেতৰ অগাধ সম্পত্তি থাকিলেও সেয়া অৰ্থহীন, কথাষাৰ কৈছিল অটল বিহাৰী বাজপেয়ীয়ে। মই গোটেই জীৱন ধৰি দুটা সমান্তৰাল জীৱন যাপন কৰি আহিছো। এটা হ'ল মোৰ অন্তৰৰ জীৱন, আনটো হ'ল মোৰ বাহিৰৰ জীৱন। এটা হ'ল সৎ আদৰ্শবাদী হোৱাৰ চেষ্টাৰ জীৱন, আনটো হ'ল বিচিত্ৰ অভিজ্ঞতা সন্ধানী নীতি নিৰপেক্ষ জীৱন। যিসকলে খুব গভীৰভাৱে ধ্যান কৰি জীৱনটো যাপন কৰে, অন্ততঃ তেওঁলোকৰ অন্তৰৰ জীৱনৰ অভিজ্ঞতা বাহিৰৰ জীৱনতকৈ পৃথক। মূলতঃ কথাশিল্পী আৰু সাংবাদিক হিচাপে খ্যাত হোমেন বৰগোহাঁই। স্কুলত পঢ়া সময়ত ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ আলোচনীত তেখেতৰ লেখা ওলাইছিল। 50ৰ দশকৰ পৰা সাহিত্যৰ ক্ষেত্ৰখনত তেখেতৰ আশাসুধীয়া প্ৰয়াস। অসমীয়া সাহিত্যৰ আন এক আধুনিকতাৰ পথিকৃত বৰগোহাঁয়ে লেখত ল'বলগীয়া কেইবাখনো উপন্যাস তথা বহুতো চুটিগল্পৰে সাহিত্যক সমৃদ্ধ কৰাৰ লগতে ঐকান্তিক এক মননশীলতাৰে বুদ্ধিনিষ্ঠ সৃষ্টিৰ বাবে সমালোচকসকলৰো স্বীকৃতি লাভ কৰিছিল। কবি হিচাপেও আছিল তেখেতৰ এক সুকীয়া পৰিচয়। তেখেতৰ কবিতায়ো বহন কৰে এক স্বতন্ত্ৰ অভিজ্ঞতাৰ জগতত তেখেতৰ নিঃসংগ অভিযানৰ স্বাক্ষৰ। মাত্ৰ 13 বছৰ বয়সতে তেখেতৰ প্ৰথম কবিতা প্ৰকাশ হৈছিল মাধৱ বেজবৰুৱা সম্পাদিত বাঁহীত।
1: জীৱনৰ প্ৰথম লেখা ছপাৰ আখৰত দেখাৰ যিটো উন্মাদনা, সেইটো পাহৰিব নোৱাৰি। আমি সেই সময়ত বহুতো ডাকযোগে বাতৰি কাকত আলোচনী লৈছিলো, গতিকে প্ৰত্যেক দিনাখনে মই সেইবোৰ সংগ্ৰহ কৰিবলৈ ডাকঘৰলৈ যাওঁ। তাৰ 3 মাহমানৰ আগতে বাঁহীলৈ কবিতা এটা পঠালো ৰাণী গুইদালো। তাৰ বাঁহীখন আহি আছে, সদায় খুলি চাওঁ, মোৰ কবিতা নাইহে নাই। তেতিয়া মোৰ বয়স মাত্ৰ 13 বছৰ। প্ৰত্যেকৰে মনটো জয় পৰি যায়, হতাশ হওঁ। আৰু তেতিয়া মোৰ নিয়ম আছিল যে ডাকঘৰত মানে কাগজ আলোচনী পালেই লগে লগে তাতেই খোলো, খুলি গোটেই বাটটোত পঢ়ি পঢ়ি আহোঁ। সেইদিনা ডাকঘৰত আৰু বাঁহীখন দেখি মই খুব কম্পমান হৃদয়েৰে খুলিছোঁ, ভাবিছোঁ আজিওতো নাপাম, আৰু খুলিয়েই দেখিলোঁ মোৰ কবিতা। তেতিয়া মই ক'ব নোৱাৰাকৈ মোৰ বুকুৰ ভিতৰৰ এটা বিৰাট চিৎকাৰ, বোধহয় ওচৰৰ মানুহে ভয় খাই যাব পাৰে। আৰু সেইটো লৈ মই একেটা দৌৰতে প্ৰায় আধা মাইল বাট মই দৌৰি ঘৰলৈ আহিছোঁ। মই কেনেকৈ আহিছোঁ মানে ক'ব নোৱাৰোঁ। আহি পদূলি মুখৰ পৰা চিঞৰিছোঁ, দেউতা দেউতা মোৰ কবিতা। তাৰপিছত মই একো ক'ব নোৱাৰা হৈ দেউতাই মোৰ মুখলৈ চাইছে, বাঁহীখনলৈ চালে। মই আকৌ ক'লোঁ দেউতা, পিছৰ বাক্যটো ক'ব পৰা নাই। দেউতাই বাঁহীখন ল'লে। গতিকে সেইটো অনুভূতি মোৰ যে এইমাত্ৰ আজিহে ঘটনাটো ঘটিছে, তেনেকৈ মনত আছে।
0: জীৱনৰ দীঘল বাটত কেতিয়াবা ক্লান্ত হৈ ঘূৰি চাওঁ, কেতিয়াবা ভাৱ হয় ঘূৰি যাওঁ, ঘূৰি যাওঁ স্নিগ্ধ সেই নদী তীৰলৈ, যোৰ সোণালী বালিৰ সৈতে আজিও মিহলি হৈ আছে ল'ৰালি কালৰ বহু আলসুৱা।

0: মোৰ সপোন, ঘূৰি যাওঁ উজ্জ্বল শ্যামল সেই গাঁৱলৈ, যৰ গছে বনে বাটে ঘাটে পথাৰে সমাৰে, কিজানিবা আছে লাগি এতিয়াও স্মৃতিৰ পৰশ সোধা সেই দূৰ বিস্মৃত স্বৰ্গৰ।
1: গাঁৱৰ পৰিৱেশ দুটা, এটা হ'ল মোৰ গাঁৱৰ যিটো প্ৰাকৃতিক পৰিৱেশ, মইতো ভাবোঁ যে এখন প্ৰকৃতিৰ অপৰূপ ৰম্য কামন আছিলে সেই সময়ত। মই অৰণ্যৰ মাজত চাৰিওফালে নদী জান জুৰি মই ঘূৰি চাই ভাবোঁ যে সেইখন এখন স্বৰ্গপুৰী আছিল, আৰু সেইটো মোৰ কল্পনা বিলাস নহয়, আচলতেই এখন অৰণ্যৰ মাজৰ অপূৰ্ব এখন মানে অৱৰ্ণনীয় ৰম্যপুৰী আছিলে। তাৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যই মোৰ মনৰ ওপৰত তাৰ যুগমীয়া সাঁচ বা প্ৰভাৱটো পেলাইছে। মই যে মোৰ খুব প্ৰিয় কবি বুলি ৱৰ্ডছৱৰ্থ তেখেতৰ নাম কৈ থাকোঁ, যে প্ৰকৃতিৰ সৌন্দৰ্য অকল চকুৰে চাবলগীয়া বস্তুৱেই নহয়, প্ৰকৃতিৰ সৌন্দৰ্য এটা অতি বিৰল আধ্যাত্মিক অভিজ্ঞতা। গতিকে ঢকুৱাখানাৰ মোৰ জন্মভূমিৰ প্ৰাকৃতিক সৌন্দৰ্যই মোৰ মনৰ ওপৰত এটা খুব গভীৰ আধ্যাত্মিক প্ৰভাৱ পেলাইছিল। দ্বিতীয় পৰিৱেশটো হ'ল মোৰ গাঁৱৰ যিখন সামাজিক জীৱন, তেতিয়া বুজি পোৱা নাছিলোঁ কাৰণ তুলনাৰ সুযোগ নাছিলে। এতিয়া ঘূৰি চাই দেখোঁ যে সেইখন এনেকুৱা এখন শান্তিপূৰ্ণ পবিত্ৰ সুসভ্য সমাজ আছিল যে সেইখন যে এখন পৃথিৱীৰ পৰা লুপ্ত হৈ যোৱা এখন স্বৰ্গপুৰী যেন লাগে। সেইটোৱে মোৰ কল্পনা বিলাস নহয় যে শেষ বয়সত আহি খুব স্মৃতিকাতৰ হৈ অতীতৰ চব বস্তুৱেই ভাল লাগে, মই ঠিক তেনেকুৱা ভাববিলাসিতা কৰা নাই। সঁচাকৈয়ে কওঁ যে মোৰ গাঁওখনৰ মানুহবোৰ ইমান সভ্য, ইমান শান্তিপ্ৰিয়, ইমান শিষ্টাচাৰী আছিল যে সেই সামাজিক পৰিৱেশটো মোৰ মনত এটা খুব স্থায়ী প্ৰভাৱ পেলাইছে।
0: বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ, সাহিত্য একাডেমী বঁটাপ্ৰাপক, অসম সাহিত্য সভাৰ দুবাৰকৈ সভাপতিৰ আসন অলংকৃত কৰা হোমেন বৰগোহাঁইদেৱক স্মৃতি দিৱসৰ আজিৰ দিনটোত আমি জনাইছো শ্ৰদ্ধাঞ্জলি।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
0: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। প্ৰিয় শ্ৰোতা, আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। এই অনুষ্ঠান খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব আৰু অসমৰ আকাশবাণী কেন্দ্ৰসমূহে এই অনুষ্ঠানটি ৰিলে কৰি শুনাব। আজিৰ এই শপতগ্ৰহণ সমাৰোহত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী, দেশৰ বিশিষ্ট উদ্যোগপতিকে ধৰি বহুতো গণ্যমান্য লোকে আজিৰ এই শপতগ্ৰহণ সমাৰোহত অংশগ্ৰহণ কৰিব। আজিৰ এই শপতগ্ৰহণ সমাৰোহৰ পৰিপ্ৰেক্ষিতত যাতে সাধাৰণ জনতাৰ কোনোধৰণৰ অসুবিধা নহয় তাৰ বাবে গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখাই কিছুমান নিৰ্দেশনা জাৰি কৰিছে। আমি এতিয়া পোনে পোনে আমাৰ অনুষ্ঠানলৈ আদৰিছো যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাক, আৰু তেখেতৰ পৰাই আমি এই সম্পৰ্কে সবিশেষ জানিব বিচাৰিছো।
5: ধন্যবাদ ইন্দ্ৰ, সুপ্ৰভাত। অসমৰ সকলো ৰাইজক মই আপোনাৰ থ্ৰুদিয়ে জনাইছো। আপোনালোকে জানে আজি অসমৰ কাৰণে এটা বহুত উৎসাহিত দিন। আজি অসমৰ নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। এই শপত গ্ৰহণ অনুষ্ঠানটোত দেশৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন নেতাকে ধৰি গণ্য মান্য ব্যক্তি আহিছে। সেইকাৰণে নৰ্মেল ট্ৰেফিকটো পাব্লিকৰ যাতে প্ৰব্লেম নহয়, অসুবিধা নহয়, তাৰ কাৰণে গুৱাহাটী যান বাহনৰ কিছুমান নীতি নিয়ম আমি প্ৰয়োগ কৰিছো। ৰাইজক মই অনুৰোধ কৰিছো, পোনপ্ৰথমতে যদি কোনোবা লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টলৈ যায়, তেওঁলোকে হাতত অলপ সময় লৈ যাতে আগবাঢ়ি যায়, কাৰণ যিহেতু এই প্ৰগ্ৰেমটোত, শপতগ্ৰহণ অনুষ্ঠানটোত 1,00,000 জনসমাগম হ'ব। তাৰোপৰি ইয়াত বিভিন্ন প্ৰান্তৰ পৰা, আগতেই কৈছো, বিভিন্ন গণ্য মান্য ব্যক্তি কৰি বহুত ধৰণৰ মানুহ ভাৰতবৰ্ষৰ পৰা ইয়াত আহিছে। তো তেওঁলোকে এয়াৰপৰ্ট যাব লগাখিনি দুঘণ্টামান হাতত সময় লৈ গ'লে তেওঁলোকৰো সুবিধা আৰু আমাৰো সুবিধা। আৰু এটা অনুৰোধ কৰিছো, পৰাপক্ষত তেওঁলোকে নেশ্যনেল হাইৱে NH-27 যিটো আমাৰ খানাপাৰাৰ পৰা জালুকবাৰী যায়, সেই ৰাস্তাটো প্ৰত্যাহাৰ কৰি তেওঁলোকে যাতে GS-ত যায়। GS-ত গ'লে তেওঁলোকে অলপ যাত্ৰাটো বেছি সুগম হ'ব। যিবোৰ ডাঙৰ গাড়ী, ট্ৰাক, মালটানা গাড়ী 6 চকাৰ ওপৰৰ, সেইখিনি আমি আজি ৰেষ্ট্ৰিকশ্যন কৰিছো NH-27।

শিশুৰ জৰুৰী অৱস্থা পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেঞ্চি OT 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450। এতিয়া আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিসমূহলৈ। একেৰাহে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰূপে আজি শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেখেতৰ সৈতে আজি শপত ল'ব অতুল বৰা, ৰামেশ্বৰ তেলী, চৰণ বড়ো, অজন্তা নেওগে। দিনৰ 11:40 খানাপাৰাত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত শপত বাক্য পাঠ কৰাব ৰাজ্যপালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে আদি কৰি বহু কেন্দ্ৰীয় মন্ত্ৰী, 22খন NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি ৰাজনীতিৰ মহাতাৰকাৰ পৰা প্ৰখ্যাত উদ্যোগপতিলৈ ভাৰতৰ দ্বিতীয় ৰাজধানী পৰিণত গুৱাহাটী, অসমৰ বাৰীৰহণীয়া কৃষ্টি সংস্কৃতিৰে অতিথিক আদৰণি। নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাত 4খন মঞ্চ, জিলিকি উঠিব অসমৰ 7 পুৰুষীয় বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিৰ ঐতিহ্য। দুই পুত্ৰক লগত লৈ শপতগ্ৰহণ অনুষ্ঠানৰ মঞ্চ সজাইছে নুৰুদ্দিন আহমেদে। সোমনাথ মন্দিৰৰ পুনৰুদ্ধাৰৰ 75 সংখ্যক বৰ্ষপূৰ্তিৰ অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অটল বিশ্বাসৰ ৰেঙনি, ভাৰতৰ চিৰন্তন আত্মাৰ প্ৰতীক সোমনাথ মন্দিৰ। হৰ্মুজ প্ৰণালীত নিজৰ সাৰ্বভৌমত্ব বজাই ৰাখিব বিচাৰে ইৰাণে, তেহৰাণৰ শান্তিৰ প্ৰস্তাৱ নাকচ কৰিছে ডনাল্ড ট্ৰাম্পে। সম্পাদকীয় পৃষ্ঠালৈ আহিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় ইনিংছৰ প্ৰসংগৰে নিয়মীয় বাৰ্তা কাকতে, ইন্ধন ব্যৱহাৰৰ দিশত প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰসংগৰে দৈনিক অসম কাকতে, গ্ৰেট নিকোবৰ দ্বীপপুঞ্জৰ অশনি সংকেত এই শিৰোনামেৰে আমাৰ অসম কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। খেলৰ পৃষ্ঠাত ক্ৰমাগত দ্বিতীয়বাৰলৈ লা লিগাৰ খিতাপ বাৰ্চিলোনাৰ, AFC 17 বছৰৰ অনুৰ্ধৰ মহিলাৰ এছিয়া কাপৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ হাতত 3-0 পৰাস্ত ভাৰত। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই ইন্দ্ৰজিৎ দাসে আজি পুৱা অনুষ্ঠানটি ইয়াতেই সামৰিছো। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।

নমস্কাৰ, ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ স্বাগতম। ১৯৭৪ চনত লাচিত চিত্ৰমৰ বেনাৰত মুক্তিলাভ কৰা এখন ছবি সন্তান। সন্তানৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা আছিল অমৰ পাঠকৰ। সংগ্ৰাম চিনেমাৰ পিছত সন্তান আছিল অমৰ পাঠকে পৰিচালনা কৰা দ্বিতীয়খন ছবি। সন্তানৰ সংগীত পৰিচালক আছিল লোকসংগীতৰ সাধক প্ৰভাত শৰ্মা। স্বাভাৱিকতে এই ছবিত সন্নিৱিষ্ট হৈছিল এটি বৰগীত।

সন্তানসকলেই পিতৃ মাতৃৰ ভৱিষ্যতৰ আশা ভৰসাৰ থল, দেশৰ ভৱিষ্যত নাগৰিক, উপযুক্ত নাগৰিকৰূপে সিহঁত গঢ় লৈ উঠাটো সকলোৱে কামনা কৰে। কিন্তু সেই কামনাবোৰ জানো সদায় বাস্তৱত পৰিণত হয়? সন্তানসকলক উপযুক্ত নাগৰিক হিচাপে গঢ়ি তুলিবৰ বাবে প্ৰয়োজনীয় সুস্থ অৰ্থনৈতিক আৰু সামাজিক পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত সমাজৰ সকলোৰে দায়িত্ব আছে। মূলতঃ এনে এটি বিষয়বস্তুকে লৈ নিৰ্মাণ কৰা হৈছিল

ছবিখনৰ এই গীতটি ৰচনা কৰিছিল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে আৰু কণ্ঠদান কৰিছিল ইন্দ্ৰাণী গাংগুলী আৰু ঋদীপ দত্তই। উল্লেখ্য যে এই গীতটিয়ে সেই সময়ত অসমীয়া সমাজত এক ধৰণৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰু এটি বিশেষভাৱে উল্লেখ কৰিবলগীয়া কথা যে এই গীতটিৰ জৰিয়তেই ঋদীপ দত্তৰ অসমীয়া ছবিত নেপথ্য কণ্ঠশিল্পীৰূপে আত্মপ্ৰকাশ ঘটিছিল। যুৱ মানসিকতাক প্ৰতিফলিত কৰি গীতিকাৰ কেশৱ মহন্তও ছবিখনৰ বাবে এটি গীত ৰচনা কৰিছিল।

0: পৰিচালক অমৰ পাঠকে ছবিখনৰ বাবে তিনিটা গীতো ৰচনা কৰিছিল। তাৰে এটা আছিল ৰোমান্টিক গীত, যিটোত কণ্ঠদান কৰিছিল ঋজিৎ দত্ত আৰু দেৱযানী বৰাই।
1: মিঠা মিঠা মিঠা।

সন্তান ছবিখনত আছে বৰ্তমানৰ যুৱ সমাজক আত্মনিৰ্ভৰশীল হোৱাৰ আহ্বান, নিজ হাতে শ্ৰম কৰি নিজকে জীয়াই ৰখাৰ আহ্বান। কাৰণ এতিয়াৰ যুৱচামেই গঢ়িব লাগিব নতুন সমাজ। ছবিখনৰ এই গীতটিৰ জৰিয়তে দিয়া হৈছে সেউজীয়া বিপ্লৱ।

0: সন্তান ছবিখনে জন্মলাভৰ 45 বছৰত ভৰি থৈছে, কিন্তু এতিয়াও প্ৰাসংগিক এই ছবিখনৰ বিষয়বস্তু। যুৱ উশৃংখলতাক লৈ আজিও উদ্বিগ্ন আমাৰ সমাজ। সন্তান ছবিখনৰ জৰিয়তে এনে এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ৰূপালী পৰ্দা তুলি ধৰাটোৱেই আছিল পৰিচালক অমৰ পাঠকৰ সফলতা।
1: জয় জয় শংকৰ গুৰু।

আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰ অনুষ্ঠানটিৰ এই খণ্ডটিও ইমানতে সামৰিবৰ সময় হ'ল। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ,
3: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ,
3: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, আঠ বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

0: জ্যেষ্ঠ বিজেপি নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী যোৱা নিশা গুৱাহাটীত উপস্থিত হয়। বৰঝাৰ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কইনাধাৰালৈ যায় আৰু ৰাজ্যিক অতিথিশালাত নিশা কটায়। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' কালিয়ে গুৱাহাটীত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব। বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি 4গৰাকী সতীৰ্থ বিধায়কৰ সৈতে খানাপাৰাত শপত গ্ৰহণ কৰিব। ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত ল'ব। আনহাতে মিত্ৰ দল অগবৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: হঠাৎ মই দেখা পালোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা টুইট য'ত নেকি শপত গ্ৰহণত 5জন মানুহে কৰিব মুখ্যমন্ত্ৰীকে ধৰি, তাত মোৰ নামটো আছে। তো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। প্ৰায় 1,00,000তকৈ অধিক মানুহৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠানটো হ'ব আৰু সেইটো মোৰ কাৰণে এটা স্মৰণীয় দিন হ'ব। মই নেশ্যনেল পলিটিক্সত আছিল প্ৰায় 12 বছৰ, তাৰপিছত মই পাৰ্টীক কৈছিলোঁ মই নেশ্যনেল পলিটিক্স কৰিম, কিন্তু পাৰ্টীয়ে সিদ্ধান্ত ল'লে যে আপুনি ৰাজ্য ৰাজনীতি কৰিব লাগিব। আৰু ঠিক তেনেকৈ মই আকৌ দুলীয়াজান সমষ্টিত মোক NDAৰ প্ৰাৰ্থী বনোৱা হ'ল আৰু নিশ্চয় 10,501 ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হ'লোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব, আমাৰ অমিত শ্বাহ ডাঙৰীয়া থাকিব, আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট নীতিন নবীনজী থাকিব, লগতে ভাৰতবৰ্ষৰ কেইবাখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব, চেণ্ট্ৰেল মিনিষ্টাৰ উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠান হ'ব, সেইটো মোৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব। মই নিজকে এজন অসমীয়া হিচাপে পৰিচয় দি ভাল পাওঁ আৰু মই এজন অসমীয়া হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিম।
0: ইপিনে আজি শপতগ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি পুৱা 9 বজাৰ পৰা দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বটাঘলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থ'ব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষী উপায়ুক্ত জয়ন্ত সাৰথী বৰাই প্ৰকাশ কৰিছে। GITEC লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত

আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত লোৱা হৈছে। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। আমাৰ এতিয়া বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

অনুষ্ঠানত প্ৰথমে শুনক হাসিনা হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা সতীশ দাসৰ, প্ৰযোজনা জিতেন দেৱৰ।

0: লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
5: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন

গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক তৃষাৰাণী শইকীয়াৰ কণ্ঠৰেটি গীত, গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

আজি দিনৰ 11:05 পৰা গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা অসমৰ মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আগধৰিব কাৰ্তিক সূত্ৰধৰ, হিমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসে।

নিশা চাৰে ন বজাত সাধক সুন্দৰ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ কণ্ঠশিল্পী তথা অভিনেত্ৰী ৰেণু দত্ত বৰফুকনৰ সৈতে কথোপকথনৰ তৃতীয় খণ্ডটি শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

নিশা 8 বাজি 2 মিনিটত খেল আৰু খেলুৱৈ অনুষ্ঠানত বিশ্ব বেডমিণ্টনত ভাৰতীয় ছাটলাৰ এই বিষয়ে সুসীম ঘোষৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ, লগতে আছে খেলৰ বাতৰি।

পুৱা 9:15 শুনিবলৈ পাব জিলাৰ ৰূপ। 9:20 পোনপটীয়া ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিবলৈ পাব।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই।

0: এই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উদ্যোগপতি, সত্ৰাধিকাৰৰ উপস্থিতিত আজি খানাপাৰাত এন ডি এ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাৰিগৰাকী মন্ত্ৰীৰ আজি শপতগ্ৰহণ, ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ বাছনি, শপতগ্ৰহণ অনুষ্ঠানৰ বাবে হ'বলগীয়া যান জঁট হ্ৰাস কৰিবলৈ কামৰূপ মহানগৰ জিলাত বিশেষ নিৰ্দেশনা, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ শুনানি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 3 উইকেটত জয়লাভ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী যোৱা নিশা গুৱাহাটীত উপস্থিত হয়। বৰজাৰ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কইনাধৰালৈ যায় আৰু ৰাজ্যিক অতিথিশালাত নিশাটো কটায়। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ'ৰিঅ' কালিয়ে গুৱাহাটীত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কালি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানো গুৱাহাটীত উপস্থিত হয়। বৰজাৰ বিমানবন্দৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: কালি কা দিন ফিৰ ঐতিহাসিক দিন হে। লগাতাৰ তীসৰী বাৰ ভাৰতীয় জনতা পাৰ্টী কী চৰকাৰ ৰিকাৰ্ড তোড় বহুমত কে সাথ বনি হে। ইয়ে নৰেন্দ্ৰ মোদী জী মে বিশ্বাস কী জিত হে, বিকাশ কী জিত হে, জন কল্যাণ কী জিত হে। আৰু কংগ্ৰেছ তো অব সাম্প্ৰদায়িক পাৰ্টী বন কে ৰহ গই হে। হিমন্তা জি কে নেতৃত্ব মে আসাম নে বিকাশ কিয়া হে আর প্রধানমন্ত্রী কে আশীর্বাদ আর মার্গদর্শন সে আব সুরক্ষিত আসাম আর বিকশিত আসাম, বিকশিত ভারত কে লিয়ে উসকা নির্মাণ হো রহা হে। বহুত বধাই।
0: বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চাৰিগৰাকী সতীৰ্থ বিধায়কৰ সৈতে খানাপাৰাত শপতগ্ৰহণ কৰিব। ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত ল'ব। আনহাতে মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
2: হঠাৎ মই দেখা পালো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা টুইট য'ত নেকি শপতগ্ৰহণত 5 জন মানুহে কৰিব মুখ্যমন্ত্ৰীকে ধৰি, তাত মোৰ নামটো আছে। তো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। প্ৰায় 1 লাখতকৈ অধিক মানুহৰ উপস্থিতিত শপতগ্ৰহণ অনুষ্ঠানটো হ'ব আৰু সেইটো মোৰ কাৰণে এটা স্মৰণীয় দিন হ'ব। মই নেশ্যনেল পলিটিক্সত আছিলোঁ প্ৰায় 12 বছৰ। তাৰপিছত মই পাৰ্টীক কৈছিলোঁ মই নেশ্যনেল পলিটিক্স কৰিম, কিন্তু পাৰ্টীয়ে সিদ্ধান্ত ল'লে যে আপুনি ৰাজ্য ৰাজনীতি কৰিব লাগিব। আৰু ঠিক তেনেকৈ মই আকৌ দুলীয়াজান সমষ্টিত মোক এন ডি এৰ প্ৰাৰ্থী বনোৱা হ'ল আৰু নিশ্চয় 10,501 ভোটৰ ব্যৱধান জয় হ'বলৈ সক্ষম হ'লোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব, আমাৰ অমিত শ্বাহ ডাঙৰীয়া থাকিব, আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট নীতিন নবীনজী থাকিব, লগতে ভাৰতবৰ্ষৰ কেইবাখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব, চেণ্ট্ৰেল মিনিষ্টাৰ উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠান হ'ব, সেইটো মোৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব। মই নিজকে এজন অসমীয়া হিচাপে পৰিচয় দি ভাল পাওঁ আৰু মই এজন অসমীয়া হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিম।
0: এন ডি এ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ

ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও দুঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাহগুলি, পাঞ্জাবাৰী, ছয় মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠপথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। এই উদ্দেশ্যে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ আটক ধুনীয়াকৈ সজাই তোলা হৈছে। সংসদ ভৱনৰ প্ৰতীকী ৰূপৰ লগতে অসমৰ বাৰেৰহণীয়া কৃষ্টি, সংস্কৃতি আৰু জনগণৰ জীৱনশৈলীৰ আভাস প্ৰতিফলিত হোৱা খানাপাৰাৰ বিশাল মণ্ডপ আৰু মঞ্চ নিৰ্মাণ কৰিছে ৰাজ আহমেদ আৰু দীপ আহমেদ নামৰ দুই ভাতৃয়ে। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰাজ্যৰ বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ দুই পুত্ৰই সজাই তোলা মূল মঞ্চখনত মা কামাখ্যা দেৱালয়, ৰংঘৰ, বটদ্ৰৱা থান আদিৰ আৰ্হিত সজোৱা হৈছে। তিনিটা বেলেগ বেলেগ মূল বিষয়েৰে প্ৰধান মঞ্চখন গঢ়ি তোলা হৈছে। মূল মঞ্চখন সংসদ ভৱনৰ প্ৰতীকী ৰূপত সজাই কাষৰ আন দুখন মঞ্চত অসমৰ সংস্কৃতি, সত্ৰ আৰু উৎসৱ পাৰ্বণৰ আভাস দিয়া হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন কালি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মেত নাকচ কৰিছিল। আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ বা ধাত্ৰী দিৱস। আধুনিক নাৰ্ছিং ব্যৱস্থাৰ প্ৰতিষ্ঠাপক তথা সমাজ সংস্কাৰক ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটো প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বৰ্ষৰ এই দিৱসৰ মূলবাণী হৈছে আমাৰ নাৰ্ছ, আমাৰ ভৱিষ্যত। স্বাস্থ্য ব্যৱস্থাত বিশেষ সেৱা আগবঢ়োৱা নাৰ্ছসকল সমাজৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ। আজিৰ এই দিৱসত আৰ্ত আৰু ৰোগীয়া লোকসকলক নাৰ্ছসকলে আগবঢ়াই অহা পৰিচৰ্যাৰ বাবে তেওঁলোকলৈ সন্মান জনোৱা হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগী পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱা প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা আগবঢ়াইছে। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিবলৈ নতুন চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চি টেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে কালিৰে পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে চি টেট ডট এন আই চি ডট ইন বা www.cbsc.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চি টেট অনুষ্ঠিত হ'ব। জি আই টেক লাভ কৰা তেজপুৰৰ সুস্বাদু লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰো সিদ্ধান্ত লোৱা হৈছে। লগতে লিচুৰ বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰাই কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় আদিৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট থাকিব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি এ আই আৰ ৰেইড অনুশীলনৰ আয়োজন কৰা হৈছে। দিনৰ 11:30 বজাত তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক চাইৰেন বজোৱা হ'ব। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বাজিব। ইয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটো আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত

0: জিলা প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আহ্বান জনাইছে। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা বিশিষ্ট লেখিকা ডঃ অঞ্জলি শৰ্মাৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। তেওঁ সুদীৰ্ঘকাল সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে শিক্ষা আগবঢ়োৱাৰ উপৰি ৰাজ্যৰ সাহিত্য সংস্কৃতিৰ জগতখনৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছিল। আজি নৱগ্ৰহ শ্মশানত ডঃ অঞ্জলি শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি হিমাচল প্ৰদেশৰ ধৰমশালাত ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। 211 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি দিল্লী কেপিটেলছে 19 অভাৰত 7টা উইকেটৰ বিনিময়ত 216 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। অধিনায়ক অক্ষৰ পেটেলে সৰ্বাধিক 56 ৰাণৰ বৰঙণি আগবঢ়ায়। ডেভিড মিলাৰে 28টা বলত 51 ৰাণ কৰে। পাঞ্জাব কিংছৰ হৈ অৰ্ষদীপ সিং আৰু যশ ঠাকুৰে 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত পাঞ্জাব কিংছে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 210 ৰাণ সংগ্ৰহ কৰে। শ্ৰেয়াৰ্ছ আয়াৰে দলৰ হৈ সৰ্বাধিক 59 আৰু প্ৰিয়াংক সাৰজাই 56 ৰাণ কৰে। দিল্লী কেপিটেলছৰ মিচেল ষ্টাৰ্ক আৰু মাধৱ তিৱাৰীয়ে 2টাকৈ উইকেট দখল কৰে। মাধৱ তিৱাৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন কাকতে আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই 4জন মন্ত্ৰীসহ শপত গ্ৰহণ কৰাৰ বাতৰি ভিন ভিন শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিক প্ৰধানমন্ত্ৰীসহ বহু ভি ভি আই পিৰে ভৰি পৰিছে গুৱাহাটী শিৰোনামেৰে বক্স নিউজ হিচাপে বিস্তৃতভাৱে পৰিৱেশন কৰিছে। দৈনিক অগ্ৰদূত আৰু দ্য চেণ্টিনেল কাকতে এই বাতৰিক 4গৰাকী মন্ত্ৰীৰে সৈতে আজি মুখ্যমন্ত্ৰীৰ শপত, দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত ল'ব ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে শপত গ্ৰহণৰ বাবে নুৰুদ্দিন আহমেদৰ তত্বাৱধানত 2 পুত্ৰই আটক ধুনীয়া মঞ্চ নিৰ্মাণ কৰাৰ বাতৰি, অসমৰ সংস্কৃতি ঐতিহ্য প্ৰতিফলিত কৰাৰ চেষ্টা ৰাজ আৰু দীপৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতৰ শিৰোনাম শপত গ্ৰহণৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, আৰম্ভ হ'ব বেদখল উচ্ছেদৰ মহাযজ্ঞ। কাকতখনে এলনিনোৰ প্ৰভাৱত এইবাৰ দেশ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰাৰ সম্ভাৱনাৰ বিষয়ে প্ৰকাশ পোৱা উদ্বেগজনক তথ্যৰ এটা বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে মাথো জনতাইহে ত্যাগ কৰিব কিয়, মোদীৰ আহ্বানত বিৰূপ প্ৰতিক্ৰিয়া শীৰ্ষক বাতৰি প্ৰথম পৃষ্ঠাত অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিহু অনুষ্ঠানৰ মাজতে হোৱা কাজিয়াৰ পৰিণতিত 1জন লোক নিহত আৰু কেইবাজনো গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে তামোলপুৰত মেলেৰিয়াৰ সন্ত্ৰাস, অৰ্ধশতাধিক লোক আক্ৰান্ত হোৱাৰ এটা বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। চৰকাৰে চাহ বাগিচাৰ কৰ্মীসকলৰ দৈনিক মজুৰি অনাগত বছৰসমূহত 500 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সংগীতা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উদ্যোগপতি, সত্ৰাধিকাৰৰ উপস্থিতিত আজি খানাপাৰাত NDA চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে 4গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ। ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ বাছনি। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে হ'বলগীয়া যান জঁট হ্ৰাস কৰিবলৈ কামৰূপ মহানগৰ জিলাত বিশেষ নিৰ্দেশনা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ কাইলৈ শুনানি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 3 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: নমস্কাৰ। জিলাৰ এই ৰূপত আজি আপোনালোকক লৈ যাম আমি মধ্য অসমৰ অন্যতম জিলা মৰিগাঁওলৈ। জিলাখনৰ বিষয়ে আমাক জনাব আমাৰ সংবাদদাতা ডালিম ফুকনে। অসম বিধানসভাৰ মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে জাগীৰোড, মৰিগাঁও আৰু লাহৰিঘাটৰ নিৰ্বাচনৰ ফলাফল যোৱা 4 মে'ত মৰিগাঁও মহাবিদ্যালয়ত হোৱা ভোটগণনাৰ পিছত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। এই বিষয়ে আমাক অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকাই কংগ্ৰেছ প্ৰাৰ্থী বুবুল দাসক 93,583 ভোটৰ ব্যৱধানত পৰাজিত কৰে। পীযুষ হাজৰিকাই লাভ কৰে 1,55,129 ভোট। একমাত্ৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ বুবুল দাসে লাভ কৰে 61,545 ভোট। আনহাতে মৰিগাঁও সদৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়াৰ নিকটতম প্ৰতিদ্বন্দ্বী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বাণীকান্ত দাসক 65,489 ভোটৰ ব্যৱধানত পৰাজিত কৰে। ৰমাকান্ত দেউৰীয়াই লাভ কৰে 1,17,942 ভোট। আনহাতে বাণীকান্ত দাসে লাভ কৰে 52,942 ভোট। লাহৰিঘাট বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ডক্টৰ আছিফ নাজ মহম্মদ নাজাৰে নিকটতম AIUDFৰ প্ৰাৰ্থী ছিদ্দিক আহমেদক 64,925 ভোটত পৰাজিত কৰে।
0: মৰিগাঁও জিলাৰ কৃষিখণ্ডত নৱসংযোজন কৰি বেলিফুলৰ খেতিৰে সম্ভাৱনাৰ বাট মুকলি কৰিছে এগৰাকী প্ৰগতিশীল কৃষকে। জিলা কৃষি বিভাগৰ অন্তৰ্গত ভোৰবন্ধা কৃষি চক্ৰৰ অধীনৰ দণ্ডুৱাৰ নজৰুল ইছলামে উন্নত জাতৰ বেলিফুলৰ খেতিৰে চমক সৃষ্টি কৰিছে। জিলাখনত কৃষকগৰাকীয়ে কেনেকৈনো বেলিফুলৰ খেতি কৰি সম্ভাৱনাৰ বাট মুকলি কৰিছে এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতা ডালিম ফুকনে।
1: কৃষকগৰাকীয়ে প্ৰতিটো ফুল পাইকাৰী 40-50 টকাৰ দৰত আৰু খুচুৰা সৰ্বাধিক 80-100 টকাৰ দৰত বিক্ৰীৰ জৰিয়তে গুৱাহাটী, নগাঁও আৰু থলুৱা বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ বেলিফুল ৰপ্তানিৰ জৰিয়তে আৰ্থিকভাৱে লাভান্বিত হোৱাৰ উপৰি আন 10 জন কৃষকক বেলিফুলৰ খেতিৰ প্ৰতি উৎসাহিত কৰিছে। কৃষকগৰাকীয়ে এইবাৰ মুঠ 4 বিঘা মাটিত উন্নত প্লেটোনোমা F1 আৰু FB ভাস্কৰ F1 জাতৰ বেলিফুলৰ বীজ ৰোপণ কৰিছে। ইতিমধ্যে তেওঁ প্ৰতিটো ফুল খুচুৰা 50 টকা দৰত বিক্ৰী কৰি উপযুক্ত বজাৰ দখল কৰাৰ লগতে 4 বিঘা মাটিৰ বেলিফুলৰ খেতিৰ দ্বাৰা প্ৰায় 5,00,000-7,00,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। প্ৰগতিশীল কৃষক নজৰুল ইছলামে প্ৰথম অৱস্থাত গুৱাহাটীৰ ফুলৰ চাহিদা আৰু বহিঃৰাজ্যৰ আমদানিকৃত ফুলে কিদৰে ৰাজ্যৰ বজাৰ দখল কৰিছে সেয়া প্ৰত্যক্ষ কৰি তেওঁ নিজেও ফুল খেতিৰ প্ৰতি আগ্ৰহী হৈছিল। প্ৰথমে তেওঁ জিলা কৃষি বিভাগৰ পৰা বেলিফুলৰ খেতিৰ ব্যৱস্থাপনা বীজ নিৰ্বাচনৰ বিষয়ে প্ৰয়োজনীয় পৰামৰ্শ লাভ কৰে। তেওঁ একক প্ৰচেষ্টাৰে পোনপ্ৰথমবাৰৰ বাবে এবিঘা মাটিত প্ৰদৰ্শনীমূলকভাৱে বেলিফুলৰ খেতি আৰম্ভ কৰে। প্ৰথমবাৰত এই খেতিৰ জৰিয়তে লাভৰ মুখ দেখিবলৈ সক্ষম হোৱা কৃষকগৰাকীয়ে ফুল খেতিৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰে।
0: মৰিগাঁৱৰ অগ্ৰণী অনুষ্ঠান আইডু সন্দিকৈ সাংস্কৃতিক বহুমুখী সংস্থা আৰু শাখা লেখিকা সন্থাৰ যৌথ উদ্যোগত মৰিগাঁৱত অলপতে এটা কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
1: সংগঠন দুটাৰ ফুলবাৰীস্থ উৎসাহী কাৰ্যালয়ত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আৰম্ভণিতে মেয়ৰ সিনাৰী আইডিঅ' সন্দিকৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে উপদেষ্টা নৃপেন্দ্ৰ শইকীয়াই। ইয়াৰ পিছতে অনুষ্ঠানটো উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰমোহন কলিতাই। উদ্যোক্তা অনুষ্ঠানটোৰ সভানেত্ৰী ৰাণী শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোৰ আদৰে সম্পাদিকা কল্পনা শৰ্মাই অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ অপূৰ্ব ঠাকুৰীয়াই আইডিঅ' সন্দিকৈৰ জীৱন আৰু কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰাৰ লগতে উদ্যোক্তাসকলৰ প্ৰচেষ্টাক শলাগ লয়। অনুষ্ঠানত সাপ্তাহিক বৰ অসম কাকতৰ সম্পাদক বিৰিঞ্চি কুমাৰ শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে এটি উদগনিমূলক ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উচ্চতৰ আৰু উচ্চ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰী ক্ৰমে ছায়া সিঘনা নাথ, বিশাল ভৰদ্বাজ, দিগ্বিজয় নাথ, ৰিষ্টিনা শৰ্মা, গামোচা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত অধ্যাপক দিগন্ত কুমাৰ নাথ, দিগন্ত শৰ্মা, অনিতা পাঠক প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু সংগঠন দুটাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।
0: জিলাৰ ৰেহৰূপৰ পৰা আজি আমি বিদায় লৈছো। কাইলৈ আপোনালোকক লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

জিলাৰ ৰেহৰূপ শুনিলে অনুষ্ঠানত আজি মৰিগাঁও জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল মৰিগাঁও জিলাৰ আমাৰ সংবাদদাতা ডালিম ফুকন।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাইও?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰু কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
7: হয়,
6: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
7: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
6: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
7: নহয় অ,
6: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
7: অঁ, সঁচাকৈ বৰ ভাল কথা,
6: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: হৈ গ'ল ব্যৱস্থা।
9: কিহৰ? গুড্ডিৰ ফিজৰ চাওচোন। 20,000 টকাৰ লোন ততালিকে, জানানে কোনে দিছে? সুদ বা কিমান? লোন নিয়ন্ত্ৰিত সংস্থাৰ পৰাহে ল'ব লাগে, ধাৰ সিমান, প্ৰয়োজন যিমান, তাকো চাই চিতি। হৈ গ'ল ব্যৱস্থা, দৰমহা এডভান্সত দিছো।
10: RBI কয়
8: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
11: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছোঁ লাইভ ফোন ইন কল্পতৰু। শ্ৰোতাসকল, আপোনালোকে আমালৈ ফোন কৰিব পাৰে এই দুটি নম্বৰত, 03612661876 আৰু 94354052222। আহক তেনেহ'লে অনুষ্ঠানটি আৰম্ভ কৰোঁ জুবিন গাৰ্গৰ কণ্ঠৰেটি গীতেৰে।

আজিৰ অনুষ্ঠানৰ প্ৰথমগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হেল্ল' হেল্ল' হেল্ল' ফোনটি বিচ্ছিন্ন হৈছে।

আৰু এগৰাকী শ্ৰোতাৰ ফোন মই লৈছোঁ। হেল্ল' হেল্ল'

हेलो हेलो हेलो আমাৰ সৈতে এগৰাকী শ্ৰোতা সংযুক্ত হৈছিল, কিন্তু তেখেতৰ মাতটো পোৱা নাই মই ফোনত। হেল্ল' তেখেতৰ মাতটো মই পোৱা নাই ফোনত। হয়তো কিবা এটা কাৰিকৰী বিজুতি ঘটিব পাৰে। মই আপোনালোকক সন্ধ্যা মেননৰ কণ্ঠৰে এটি গীত শুনাইছোঁ।

0: হেল্ল'
1: হেল্ল'
0: হয় শুনিছে আপুনি?
1: হয়
0: হয়
1: হয় শুনিছোঁ। নমস্কাৰ,
0: হয় নমস্কাৰ, কোনে কৈছে?
1: মই নলবাৰী জিলাৰ হাৰিভাঙাৰ পৰা কৈছোঁ, অতুল কলিতাই।
0: হয়
1: মই খগেন গগৈদেৱৰ এটি টকাৰী গীত শুনিব বিচাৰিছোঁ।
0: হয়, টোকাৰী গীত শুনিবলৈ বিচাৰিছে। হয় হয়, টোকাৰী গীতটি মই সাজু কৰিছোঁ আপোনাক শুনাবলৈ। হয়, আৰু আপুনি কেনে আছে?
1: ভালে আছোঁ। আৰু গীতটি শুনাৰ বাবে মই দুজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ।
0: হয়
1: আৰুন্তু, বিকাশ, হীৰক আৰু বেবী।
0: হয়, আপুনি আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ। আজি হয় দুগৰাকীমান শ্ৰোতাৰ ফোনটো ল'ব পৰা নগ'ল অকণমান কাৰিকৰী বিজুতিৰ বাবে। হয়,

0: আপুনি গম পাইছে চাগে, শুনি আছে যেতিয়া অনুষ্ঠানটো, হয়
1: আপোনাৰ ফোন লাইন কেতিয়াবা বিজিতি খতে আৰু,
0: হয় হয়, যি নহওক ধন্যবাদ আপুনি ফোন কৰাৰ বাবে, আগলৈ কৰি থাকিব, হয় ধন্যবাদ।

0: হয় নমস্কাৰ।
1: নমস্কাৰ।
0: হয়, আজি আপুনি কি গীত শুনিবলৈ বিচাৰিছে?
1: মই বিহুৰীয়া এটা দিলে হ'ল, বিজয় ভূঞাৰ কণ্ঠ।
0: হয়
1: লাইনটো বৰ ডিষ্টাৰ্ব দি আছে, কাটি কাটি যাব।
0: হয়, বিজয় ভূঞাৰ কণ্ঠৰ এটি গীত শুনিব বিচাৰিছে।
1: হয়
0: হয়,
1: হয়
0: বিজয় ভূঞাৰ কণ্ঠৰ মই আপোনাক গীত এটি শুনাব পাৰিম। তেখেতৰ সৈতে গীতটিত সংগ দিছে লুনা সোণোৱালেও।
1: হয়,
0: হয়
1: মই এইখিনিতে নাম ল'ব লাগিব। তেখেতে বহুত চেষ্টা কৰিছে, কাটি কাটি যায় সেইটো চলকৰ দা লৈ এই গানটো উচৰ্গা কৰিলোঁ।
0: হয়, হ'ব, আপুনিও ফোন কৰিছিলে।
1: হয়
0: হয়
1: বাইদেউ, কেনেকুৱা? আমাৰ ইয়াতে ডাৱৰীয়া হৈ আছে।
0: হয়, আমাৰ ইয়াতো ইমানো ডাৱৰীয়া নহয় তথাপিও।
1: হয়
0: হয়, বতৰটো এইখিনি তেনেকুৱাই হৈছে, এবাৰ ৰ'দ এবাৰ বৰষুণ দিয়াৰ চেষ্টা
1: হয়
0: কৰে।
1: সেইকাৰণে মানে ফোনটো বাৰে বাৰে কাটি যায়।
0: হয় হয়, কেতিয়াবা হয় কাৰিকৰী বিজুতি।
1: হয়
0: ধন্যবাদ আপোনালৈ ফোন কৰাৰ বাবে।
1: বাৰু বাৰু,
0: গীতটি শুনাইছোঁ
1: ধন্যবাদ।
0: বিজয় ভূঞা আৰু লুনা সোণোৱালৰ কণ্ঠত।
1: হয়।

0: হেল্ল'
1: হেল্ল'
0: হেল্ল'
1: হেল্ল'
0: হয়
1: মই ৰঙিয়া তিনিআলি লাষ্ট নম্বৰৰ পৰা কৈছোঁ, বংকিল

0: হেল্ল'
1: হেল্ল' হয় নমস্কাৰ বাইদেউ, সুপ্ৰভাত।
0: নমস্কাৰ। হয়, সুপ্ৰভাত। কোনে কৈছে আপুনি?
1: হয় মই গুৱাহাটী চানমাৰীৰ পৰা কৈ আছিলোঁ, ৰূপালী কলিতা।
0: হয়, কি গীত শুনিব বিচাৰিছে? আমাৰ অনুষ্ঠানৰ সময় শেষ হৈ আহিছে, আপোনাৰ ফোনটোৱে আজি।
1: গাৰ্গৰ কণ্ঠত
0: হয়
1: বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে, এই গীতটি শুনিব বিচাৰিছিলোঁ বাইদেউ।
0: হয়, বৰ ধুনীয়া গীত, বকুল ফুলৰ দৰে।
1: হয়
0: আৰু আমাৰ হাতত আচলতে সময় বহুত কম আৰু
1: হয় হয়
0: গীতটি
1: হয়
0: অকণমান দীঘলীয়াও হয়, আৰু আজি
1: হয় ঠিক আছে বাৰু, যিমানখিনি পাৰে সিমানখিনি বজাই দিব। মই এইখিনিতে দুজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছিলোঁ।
0: হয় হয় কওক।
1: আপোনালোকৰ অতি নিয়মীয়া আৰু অতি পুৰণি শ্ৰোতা শ্ৰদ্ধাৰ ইমৰাণ হুছেইন দাদা,
0: হয়
1: শ্ৰদ্ধাৰ বনবাসী মণ্ডল দাদা আৰু শ্ৰদ্ধাৰ হিতেশ্বৰ লহ দাদা, তেওঁলোকলৈ আৰু সকলো শ্ৰোতালৈ মই এই গানটি উচৰ্গা কৰিলোঁ।
0: হয়, ধন্যবাদ। আৰু আমালৈ ফোন কৰি থাকিব, আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব।
1: হয় হয় হয়
0: ধন্যবাদ। মই গীতটি শুনাইছোঁ আপোনাৰ বাবে।
1: হয় হয়
0: বকুল ফুলৰ দৰে জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি শুনাইছোঁ, আৰু এই গীতটিৰ লগে লগে আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ পৰা মই মিতালী বৰবৰাই বিদায় ল'ম। আপোনালোকক ধন্যবাদ জনাইছোঁ মোক আজি অনুষ্ঠানটি চলাই নিয়াত সহযোগ কৰিলে ডিউটি ৰুমৰ পৰা আৰাধনা বৰাই। আৰাধনা বাকো মই ধন্যবাদ জনাইছোঁ। গীতটি শুনকচোন জুবিন গাৰ্গৰ কণ্ঠত।

0: নমস্কার আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আজি আমি জীৱন সুৰভি অনুষ্ঠানত এগৰাকী নতুন অতিথিৰ সৈতে আপোনালোকৰ সন্মুখত উপস্থিত হৈছোহি আৰু আমি তেখেতক চিনাকি কৰাই দিবলৈ পাই ভাল পাম। তেখেত হৈছে প্ৰাকৃতিকভাৱে অতি চহকী এটা অঞ্চল অসমৰ, হৈছে বকো। আৰু সেই বকো অঞ্চলৰ বামুনি গাঁৱৰ মিলাখাট প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত ভোগীৰাম ৰাভা ডাঙৰীয়া। ৰাভা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ জীৱন সুৰভি অনুষ্ঠানলৈ।
1: নমস্কাৰ।
0: আজি কেইবছৰমান আগতে আপুনি অৱসৰ গ্ৰহণ কৰিছে আৰু এই বকোৰ আপোনালোকৰ যি এইখিনি গাঁও, যিটো অঞ্চল অতি চহকী, প্ৰাকৃতিকভাৱে অতি সুন্দৰ এই অঞ্চল, এই অঞ্চলতে আপোনাৰ জন্ম আৰু এই অঞ্চলতে আপুনি পঢ়া শুনা কৰি, শিক্ষকতা কৰি অৱসৰৰ জীৱন এতিয়া অতিবাহিত কৰি আছে সুন্দৰভাৱে। গতিকে আপোনাৰ এই জীৱনৰ যি অভিজ্ঞতা, সেই বিষয়ে আমি জানিব বিচাৰিছোঁ আপোনাৰ। কিন্তু আৰম্ভণিতে আমি জানিব খুজিছোঁ আপোনাৰ সেই ঘৰখনৰ কথা বা এই অঞ্চলটো, যিটো অঞ্চল আপোনাৰ জন্ম হৈছিলে, সেই অঞ্চলটোৰ কথা, লগত আপোনাৰ ঘৰখনৰ কথা।
1: এতিয়া ঘৰখন বুলি ক'বলৈ হ'লে মোৰ ঘৰখন অতিমাত্ৰা দুৰ্বল আছিল, মানে খাদ্য সংকট, আৰ্থিক সংকট, চাৰিওফালৰ পৰা আমি সংকটৰ মাজত ডুবি আছিলোঁ। এইফালে যিখিনি খেতি বাতি কৰে সেই খেতি বাতিখিনিৰেও বছৰটো পৰিয়ালটো পোহপাল যোৱাকৈ আমাৰ নাতে। এনে মা দেউতাই আমাৰ সন্মুখত বহুদিন আমাক ভিক্ষা কৰি দুবেলা দুমুঠি খুৱাই ডাঙৰ দীঘল কৰিছে।
0: আপোনাৰ কিমান চনত জন্ম মনত আছেনে?
1: মোৰ জন্ম তাহানিতো আপোনাৰ কোনো লিখিত ৰূপত নাই, মাত্ৰ যেতিয়া আমি এল পি স্কুলত পঢ়োঁ, এল পি স্কুলৰ শিক্ষকে প্ৰতিজন ছাত্ৰ বা ছাত্ৰী যেতিয়া এল পি স্কুল পাছ কৰি ওলাই যায়, তেতিয়া শিক্ষকজনে আনুমানিক যিটো বয়স দিছে সেইটো আমাৰ বয়স, আৰু সেই বয়স মতে মোৰ জন্ম 1959 চন।
0: গতিকে আপুনি ক'লে যে ঘৰখন আৰ্থিকভাৱে অকণমান আপোনালোকৰ দুৰ্বল আছিলে বুলি আপুনি ক'লে, কিন্তু সেই অঞ্চলটোৰ কথা কওকচোন, যিখন যিটো অঞ্চল আছিলে সেই অঞ্চলটো প্ৰাকৃতিকভাৱে চহকী। আমি আহিছোঁ আপোনাৰ ঘৰৰ অঞ্চললৈ, গতিকে দেখিছোঁ অতি চহকী, আৰু এতিয়া আপুনি সুন্দৰ ঘৰ সাজিছে, সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিছে, এটা সফল জীৱন আপোনাৰ। সেই কথা কওকচোন, সেই অঞ্চলটোৰ কথা কওক, কেনেদৰে আগবাঢ়ি গ'ল আপুনি
1: অঞ্চলটো? যিখিনি মনত আছে, আমাৰ অঞ্চলটো শিক্ষা দীক্ষা বুলি ক'লে বহুত পিছপৰাই আছিলে। আমি আঙুলিৰ মূৰত হিচাপ কৰিব পৰা দুই এজন মাত্ৰ এল পি পাছ কৰি এম ই গৈছে, এমইৰ পৰা হাইস্কুল, তাৰপিছত কলেজ। ঠিক আমিও মানে টানি টুনি কোনোমতে এল পিৰ পৰা এম ই গ'লোঁ, এমইৰ পৰা হাইস্কুল। যেতিয়া আমি হাইস্কুললৈ যাওঁ, আমি প্ৰায় 7 কিলোমিটাৰ, আমাৰ ঘৰৰ পৰা 7 কিলোমিটাৰ বকলৈকে এনেকৈ যাব পাৰে। এই ৰাস্তাৰে আমি ডেইলি অহাই যোৱাই 14 কিলোমিটাৰ আমি খোজকাঢ়ি অহা যোৱা কৰিছিলোঁ যেতিয়া আমি হাইস্কুলত থাকোঁ। এতিয়া সেয়ে আমাৰ জীৱন। ইপিনে ঘৰখনত খাদ্য সংকটটো আছেই, আমাক ওলাই যোৱাৰ, আমি যেতিয়া ঘৰৰ পৰা ওলাই যাম, আমাক কোনো দিনে এটকা পইচা ক'ৰবাত ৰাস্তাত কিবা খাবৰ কাৰণে খৰচ আমাক দিব নোৱাৰে। আমি সেনেকুৱা পৰিস্থিতিত ডাঙৰ দীঘল হৈছোঁ, বহুত কষ্টৰ মাজত ডাঙৰ দীঘল হৈছোঁ আমি। আৰু সেনেকৈ চুচুৰি বাগৰি গৈ হাইস্কুলৰ দেৱনা পাৰ হ'লোঁ, কলেজলৈকো গৈছিলোঁ, কিন্তু কলেজত আমি তেনেকুৱা সুখ্যাতি ল'ব আমি নোৱাৰিলোঁ।
0: গতিকে অসুবিধা,
1: বিভিন্ন অসুবিধা আছে, টকা পইচাৰ অসুবিধা আছে। আৰু পিছৰ যিকেইজনে বল দিব, মা বা দেউতা, সিহঁতেও একো নাজানে, পঢ়া শুনা নাই, মাত্ৰ কাম কৰিবলৈ জানে। কাম কৰিলেও তেতিয়া দিনত আইটো খুবেই কম আছিল। এতিয়াৰ যিটো মানে আয়, তেতিয়া একেবাৰে শূন্য বুলি ক'লেও ভুল নহ'ব।
0: নিশ্চয়। আপোনাৰ যিখন গাঁও
1: নিচিমপুৰ,
0: এই নিচিমপুৰ গাঁৱত তেতিয়া ধৰক স্কুল আছিলে?
1: স্কুল আছিল, কিন্তু স্কুলৰ অৱস্থা তেনেই জৰাজীৰ্ণ। আপোনাৰ একদম পুৰণা স্কুলখন, আমি য'ত বহি আছোঁ সেই বহি থকা ঠাইতে এখন স্কুল আছিল। দুৱাৰ নাই, খিৰিকী নাই, ঘৰৰ অৱস্থা জৰাজীৰ্ণ, বহিবলৈ আসন নাই। আমি ঘৰৰ পৰা আপোনাৰ বাঁহৰ যিটো ঠাৰি, সেই ঠাৰি আনি আমি এই ধূলি মাকতিৰে ভৰা কোমা এটা চুকত বহি শিক্ষা

0: গ্ৰহণ কৰিব লাগে। তাতে আকৌ এটা কথা আছে, আমাৰ যিজন প্ৰথম আমি প্ৰাথমিক বিদ্যালয়ত যিজন প্ৰথম শিক্ষাগুৰু পাইছিলোঁ, সঁচাটো ক'বই লাগিব, মই সঁচাটো ক'মেই, মই যিখিনি পাইছোঁ মোৰ যিটো অভিজ্ঞতা, সেই শিক্ষাগুৰুজন সপ্তাহটোৰ বা মাহটোৰ কোনটো কোনটো তাৰিখত স্কুললৈ আহে ঠিকনা নাই। ছাত্ৰ ছাত্ৰীবিলাক আহে, আহি মানে হুলস্থুল কৰি এঘাৰ বাৰটা সিমানলৈ বাট চাব, বাট চাই তাৰপিছত হুলস্থুলৰ মাজত গোটেই ছাত্ৰ
1: ছাত্ৰী
0: ভাগি যায়, এগৰাকী শিক্ষক। কিন্তু কেতিয়া স্কুলত আহে তাৰ স্থান ঠিক নাই। আৰু সেইকাৰণে মই ভাবোঁ মোৰ ফালৰ পৰা আমি উপযুক্ত শিক্ষকৰ ছাত্ৰ আমি নহয়, সেইটো মই মৰা সময়লৈকে ক'ম।
1: আপোনালোকে সেই যেনেধৰণৰ ধৰক শিক্ষক পাব লাগে,
0: পাব লাগে তেনেকুৱা শিক্ষক আমি নাপালো,
1: এটা আক্ষেপ আৰু
0: জীৱনৰ আক্ষেপ।
1: হয় নিশ্চয়। এতিয়া ধৰক তাৰ সেই এল পি স্কুলত আপুনি পঢ়ি কষ্টকৈ পঢ়া বুলি ক'লে আপোনাৰ কথা ক'লে, কিন্তু আপোনাৰ ভাই ককাই বা ভনী কিমান গৰাকী আছিল?
0: মোৰ ভাই ডাঙৰ এজন আছিল, কিন্তু প্ৰায় তিনি কি চাৰিমান বয়সত, তিনি বছৰ হৈছিল কি নাই না চাৰি কিবা হৈছে বয়স, সেই সময়ত মই অলপ অলপ ক'ব পাৰোঁ, তেতিয়াই মোৰকৈ যিজন ডাঙৰ ঢুকাইছে, ঢুকোৱাৰ পিছত মোৰ তলত বৰ্তমানো জীৱিত তিনিজন ভনী আছে, গতিকে বিয়া হৈছে, বিয়া হৈ তিনিজন ভনী বৰ্তমানো আছে আৰু মই আছোঁ।
1: আৰু এই ধৰক নিচিমপুৰ অঞ্চল যিটো আমি আহি দেখিছোঁ, বৰ সুন্দৰ অঞ্চল, এটা প্ৰাকৃতিক পৰিৱেশ, পাহাৰে আৱৰি আছে, গছ লতা আছে, তামোলৰ বাৰী আছে, আদ্যবন্ত এটা অঞ্চল এই সেই ক্ষেত্ৰত। এতিয়া এই অঞ্চলত আপুনি ধৰক পঢ়া শুনা এল পি পঢ়িলে, তাৰ পাছত কেনেদৰে আপুনি আগবাঢ়ি গ'ল, এম ই স্কুল ক'ত পঢ়িলে বা পিছত হাই স্কুললৈ কেনেকৈ গ'ল,
0: মই
1: কথাখিনি কওকচোন।
0: মই এম ই স্কুল পঢ়িছিলোঁ, আমাৰ ইয়াৰ পৰা মোটামুটি 4-5 কিলোমিটাৰ হ'ব, মানে এইটো 69ত তাৰমানে ষ্টাৰ্ট, একেবাৰে নতুন ভেঞ্চাৰ স্কুল 69ত ষ্টাৰ্ট দিছিল, এইটো ৰৈমপুৰ মধ্য ইংৰাজী বিদ্যালয় বুলি কয়। মই আমি ইয়াৰ পৰা গৈ তাতেই এডমিশ্যন ল'লোঁ। তাতো আপোনাৰ এনেকুৱা এটা অৱস্থা, শিক্ষকৰ এনেকুৱা অৱস্থা, ৰাজহুৱা স্কুল প্ৰতিষ্ঠা হৈছে মাত্ৰ, কিন্তু শিক্ষক মাত্ৰ তিনিজনেই ৰাখিছিল, তাৰে এজন শিক্ষক আছিল ৰেগুলাৰ, বাকী দুজন স্কুললৈ নাহে। এল পি স্কুলৰ পৰা যিটো আমি অৱস্থাত ওলাই গৈছোঁ, গৈ ভেঞ্চাৰ এম ই স্কুলতো আমি ঠিক একে অৱস্থাৰে সন্মুখীন হৈছিলোঁ, য'ত নেকি এজন শিক্ষক 3টা শ্ৰেণী 4, 5, 6, এতিয়া বস্তুটো পৰিৱৰ্তন হৈছে সেইটো বেলেগ কথা, এইটো 4, 5, 6 আমি সেই ভেঞ্চাৰ এম এৰ পৰা আমি ওলাই গ'লোঁ 1973ত আমি এম ই স্কুলৰ পৰা ওলাই যাই বকো হাইস্কুল, তেতিয়া অঞ্চলত হাইস্কুল বুলিবলৈ নাই। এতিয়া যেনেকৈ পদূলিয়ে পদূলিয়ে চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক স্কুল প্ৰতিষ্ঠা হৈছে, আজি আমাৰ সন্মুখতে আপোনালোকে সোমাই আহোঁতে দেখিছে লাম্পাৰা এম ই, আমি যেতিয়া কলেজত থাকোঁ তেতিয়া লাম্পাৰা এম ই ষ্টাৰ্ট হৈছে, তাৰপিছত চৰকাৰীকৰণ হ'ল, তাৰপিছত আকৌ হাইস্কুল ষ্টাৰ্ট হ'ল, হাইস্কুলখনো বৰ্তমান চৰকাৰীকৰণ হৈছে। আমি ঘৰৰ পৰা 1973ৰ পৰা আমি কণ্টিনিউৱাছ আমি খোজকাঢ়ি, ভৰিৰে খোজকাঢ়ি, চাইকেল নাই, কিছু যাতায়াতৰ একো ব্যৱস্থাই নাই তেতিয়া, এতিয়া যিটো যাতায়াতৰ ব্যৱস্থা তেতিয়া সেই ব্যৱস্থা নাই, আমি খোজকাঢ়িয়ে আমি আহ যাহ কৰিছিলোঁ। তাৰে ভিতৰত আমি ছাকচেছফুল হৈছোঁ মাত্ৰ তিনিজন, আমাৰ গাঁৱৰ পৰা যিমানবোৰ গৈছিল চব উলটি আহিছে, আমি তিনিজনে ছাকচেছফুল হৈছোঁ। আমি এতিয়াও বৰ্তমানো চৰকাৰৰ বেতন এতিয়াও খাই আছোঁ, তাৰে এজনে গ'ল বেংকত আৰু দুজন এল পিতে ৰ'লোঁ, এল পি স্কুলৰ টিচাৰ হৈয়ে আমি ৰ'লোঁ।
1: এতিয়া ধৰক আপুনি যিটো অঞ্চলৰ কথা কৈছে, তাৰ পৰা মাত্ৰ তিনিজনেহে হাইস্কুল পৰীক্ষা পাছ কৰি ওলাইছে আপুনি ক'লে,
0: বাকীসকল চব উভতি আহিছে।
1: এই অঞ্চলটো বিশেষকৈ ধৰক ৰাভা জনগোষ্ঠীয় এটা অঞ্চল,
0: হয়,
1: সেই অঞ্চলটোৰ বিষয়ে কওকচোন। বাকীখিনি লোকে খেতি বাৰীত কেনেকৈ কৰে সেই অঞ্চলটো জানিব বিচাৰিছোঁ, যিটো আপোনালোকৰ ধৰক নিচিমপুৰ অঞ্চল,
0: হয়,
1: আমি দেখিছোঁ এখন ৰাভা জনগোষ্ঠীৰ গাঁও,
0: হয় হয়,
1: সেই বিষয়ে অকণমান কওকচোন, কেনেকুৱা কামত ব্যস্ত থাকে লোকসকল, খেতি বাৰী
0: বিশেষকৈ আমাৰ গাঁওখন যিটো বাগান, পাহাৰৰ অঞ্চলটোত যিবিলাকৰ মানে বাগান, সেই বাগানৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল, খেতি মাটি তেনেই তাকৰ, কাৰোবাৰ এবিঘা, কাৰোবাৰ দুবিঘা, কাৰোবাৰ 4, 6, এনেকুৱা খেতি মাটি যথেষ্ট তাকৰ, কারণ দেখিছে আমার যেটা

0: অবস্থিতি দুয়োফালে পাহাড়, পাহাড়ৰ মাজত গাঁওখন, তাৰে মাজত সৰু সৰু জুৰি আছে, সেই জুৰিবিলাকতেই খেতিপথাৰ মানুহে কৰিছে আৰু সেই খেতিপথাৰত খেতি কৰে, খেতি ভালো হয়। কিন্তু কথা হ'ল এটা পৰিয়ালক যিমানখিনি আমাক ধান চাউলৰ প্ৰয়োজন, সেই ধান চাউলখিনি এবিঘা বা দুবিঘা মাটি খেতি কৰি মানে হেৰি কৰিব নোৱাৰে, উৎপাদন কৰিব নোৱাৰে। আৰু তাৰ লগত সামঞ্জস্য ৰাখি আমাৰ বিশেষকৈ পাহাৰবিলাকত প্ৰতিটো পৰিয়ালৰ দখল আছে, আৰু সেই দখলবিলাকত আপোনাৰ এটা সময়ত কমলা আছিল, এতিয়া কমলা প্ৰায় শূন্য, কমলা নাই, গোটেই গছবিলাক মৰি যায়, ৰাখিব নোৱাৰে। কল আছিল আমাৰ গাঁৱৰ পৰা আপোনাৰ এই যিটো চিনি চাম্পা বুলি কয়, সেই চিনি চাম্পা কল মানে তেতিয়াৰ দিনত গৰু গাড়ী আছিল, গৰু গাড়ী শেষ হোৱাৰ পিছত ঠেলা গাড়ী আহিল, গৰু গাড়ী ঠেলা গাড়ীত কল বকো বজাৰলৈকে যায়, বকো বজাৰত বিক্ৰী কৰি যাৰ যি পায় তাৰ দ্বাৰাই পৰিয়ালবিলাক চলিছিল। এতিয়া কমলাটো শেষে, কলৰ বাগানো শেষ, এতিয়া মানুহৰ বাগানবিলাকত মাজত আৰু এটা বস্তু আহিছিল, মুগা। এই ছিজনটোত আপোনাৰ এনেকুৱা এটা পৰিয়াল নাই যিটো পৰিয়ালে পাহাৰত থকা নাই, তাৰমানে পাহাৰত মুগাৰ গছ আছে, মুগা লগাই আৰু মুগা পালন কৰাৰ কাৰণে চব মানুহ পাহাৰত উঠি যায়, আৰু মুগাৰ পৰা যিটো উৎপাদন হয় সেইটোৱে পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিয়ে। এতিয়া এই মুগাটোও আপোনাৰ সময়ৰ হাতত যিটো চাৰিওফালে ঔষধৰ যিটো ব্যৱহাৰ, বাগানত জংঘল হৈছে ঔষধ দিছে, ক'ৰবাত কিবা হৈছে ঔষধ দিছে, ঔষধৰ ব্যৱহাৰে যিটো আমাৰ বায়ু, বায়ু মানুহৰ কাৰণেও হয়তো বিষাক্ত, কিন্তু মানুহে অনুভৱ কৰিব নোৱাৰে। কিন্তু তেনেকুৱা নিচিনা বস্তুবিলাক যেনেকা মুগা, মুগাটোৰ কাৰণে বায়ুটো একেবাৰে বিষাক্ত হৈ গৈছে, আৰু বিষাক্ত হোৱাৰ ফলত মুগা পালন কৰা এতিয়া বন্ধ হৈ গৈছে। এতিয়া বন্ধ হৈ গৈ এতিয়া মুগা পালা বন্ধ কৰি এতিয়া মাত্ৰ বাগান তামোলৰ বাগান,
1: প্ৰধান খেতি এতিয়া কি তামোলৰ,
0: পাহাৰত আপোনাৰ প্ৰধান খেতি তামোল, এতিয়া তামোল কিছুমানৰ পাণ আছে, মোৰো আছে পাণ, কিন্তু কম, কিন্তু তামোল যথেষ্ট আছে মোৰ, মই ইয়াৰলি প্ৰায় তামোলত মোৰ 3 লাখমান আহে বছৰত, তামোল তামোলৰ পৰা
1: উপাৰ্জন কৰে আৰু ভাল।
0: তাৰপিছত চুজিনা আছে, চুজিনাৰ পৰাও মোৰ অন্ততঃ 10,000 টকা বোলো বছৰটোত আহে। ঠিক এইদৰে পৰিয়ালটো চলাত কিছু সুচল হৈছে।
1: নিশ্চয়কৈ। এতিয়া ধৰক আপুনি যেতিয়া হাই স্কুল পাছ কৰি কলেজলৈ গৈছিলে,
0: কলেজলৈ গৈছিলে,
1: তাৰপিছত কেতিয়া আপুনি জইন কৰিলে চাকৰি?
0: মই চাকৰিত সোমালোঁ আপোনাৰ মহন্ত চৰকাৰৰ দিনত, তেতিয়া যেতিয়া এই AGP গভৰ্ণমেণ্ট আছিলে, তেতিয়া এটা এডভাৰটাইজ দিছিলে, যিটো এডভাৰটাইজ আছিল মেট্ৰিকুলেট প্লাছ যিটো মানে হেৰি মাৰ্ক 40%, 40% যেতিয়া দিলে তেতিয়া আমি বা আমাক আমাৰ যিটো নম্বৰৰ তালিকা, সেই তালিকাৰ পৰা আমাক বাদ দিব নোৱাৰে, তে বাদ দিব নোৱাৰিলে তথাপিও বহুত চাকৰি ক্ষেত্ৰত যিহেতু MLAৰ হাত আছিল, MLA আছিল আমাৰ শ্ৰদ্ধাৰ কমলা কলিতা দেৱ, এদিকে তেখেতৰ লগত লাগি চিটি শেষত গৈ 1988ত 27 আগষ্টত মই নিযুক্তি পত্ৰ পাই তাতেই বামনিগাঁও অঞ্চলৰ মিলাঘাট প্ৰাথমিক বিদ্যালয়ত ভৰ্তি মানে হেৰি জইন কৰোঁ, ভৰ্তি হওঁ।
1: সেইখন আপোনাৰ চৰকাৰী স্কুল আছিল,
0: চৰকাৰী
1: আপুনি যেতিয়া জইন কৰিছিল? অঁ,
0: মই জইন কৰোঁতে সেইখন চৰকাৰী হৈছে, চৰকাৰী হৈছে 83ত, এতিয়া মই গ'লোঁ 88ত,
1: 28 চনত।
0: যিজন মানে হেৰি আছিল তাৰে যিজন ফেঞ্চাৰৰ পৰা প্ৰতিষ্ঠা কৰাজনৰ নাম আছিল আমাৰ কমলাকান্ত ৰাভা, তেখেত ঢুকাইছে।
1: আপুনি যেতিয়া শিক্ষক হিচাপে তাত জইন কৰিলে,
0: হয়,
1: তেতিয়া কিমানজন শিক্ষক আছিলে স্কুলখনত?
0: এই কথাবিলাক কোৱাটো অনুচিতে হয়। মই গ'লোঁ 1988ত, 1996ত যিজন তেখেতে প্ৰতিষ্ঠাপক শিক্ষক, তেখেত তাৰ পৰা গুচি গ'ল নিজৰ অলপ ওচৰৰ এখন স্কুললৈ। 1996ৰ পৰা মই অকলে থাকিলোঁ, 1997ত এজনে গ'ল, যোৱাৰ পিছত তেখেতকো 2004ত লৈ গ'ল, 2004ৰ পৰা মই একেৰাহে প্ৰায়

0: 97 2010 মানৰ লাগি নেকি যেতিয়া এই টেটৰ শিক্ষক দিয়া নাছিল তেতিয়া 2010 মানলৈকে মোৰ সেইখিনি গোটেই মনত নাই। তেতিয়ালৈকে মই অকলে তাৰমানে আমি যিটো পৰিস্থিতিৰ পৰা গৈছোঁ যাই যে আমি শিক্ষক হৈছোঁ একে পৰিস্থিতিতে আমি ছাত্ৰ ছাত্ৰীৰ লগত কটাবলগীয়া হৈছে আৰু ছাত্ৰ ছাত্ৰীবিলাকক আমি কি দিছোঁ সেইটো একমাত্ৰ ওপৰত থকাজনে জানে। কাৰণ এজন শিক্ষক 60-65 লৈকে আছিল ছাত্ৰ ছাত্ৰী, এতিয়া মই গম পাওঁ মাত্ৰ 22 ছাত্ৰ ছাত্ৰী সেইখন স্কুলত, কিন্তু মই যেতিয়া থাকোঁ তেতিয়া 65 আপ, 65 হ'ল 65 য'ত ষ্টুডেণ্ট তাত এজন শিক্ষক। সকলোৱে অনুভৱ কৰক তাত শিক্ষাদান কৰাটো কিমান ভাল হ'ব।
1: আপুনি
0: যিজনেই শিক্ষক নহওক কিয় জনাখিনিকো ছাত্ৰ ছাত্ৰীক দিব কোনো শিক্ষকে নোৱাৰে, তাতে হুলস্থুলৰ পৰিৱেশ এটাতো আছে।
1: প্ৰাথমিক বিদ্যালয় মানে আপোনাৰ
0: পাঁচটা শ্ৰেণী
1: আছে,
0: হয়
1: গতিকে নিশ্চয় এটা কঠিন আপোনাৰ এটা প্ৰত্যাহ্বান আছিলে, কিন্তু আপুনি সেইটো তাৰ চাকৰি সমাপ্ত কৰি সুন্দৰভাৱে অৱসৰ গ্ৰহণ কৰিছে। তাৰপাছত আপুনি শিক্ষক পালে, সহায় পালে, যেতিয়া টেটৰ শিক্ষকসকল আহিলে,
0: সহায়ক পাইছে,
1: পৰীক্ষাত উত্তীৰ্ণ হৈ যিসকল
0: আহিছে, হয় এজনে পাইছিলোঁ,
1: হয়
0: মই তেখেতকে মোৰ মই অহাৰ পিছত তেখেতকে দায়িত্বভাৰ দি মই আহিলোঁ, যিহেতু মোৰ কৰ্মজীৱন শেষেই হ'ল। কিন্তু তাৰপিছত মোটামুটি বোধহয় এবছৰমান পিছত ওচৰা ওচৰিকৈ টেট শিক্ষয়িত্ৰী সেইখন স্কুলত একেৰাহে 3 ভৰ্তি হৈছিল, 3-1-4 হৈছিল। এতিয়া গৈ গৈ গৈ গৈ এতিয়া মাত্ৰ 2
1: শিক্ষয়িত্ৰী
0: আছে, মই সেইখিনিলৈকে জানো। আৰু এইকাৰণেই জানিবলগীয়া হৈছে 15-16 সেইখন স্কুলত ৰূপালী জয়ন্তী দিছে, আৰু ৰূপালী জয়ন্তীত তাৰে যিখিনি উদ্যোক্তাখিনি মোৰ লগত সঘনে যোগাযোগ ৰাখি আছে। গতিকে যোগাযোগ সঘনে ৰাখিবলগীয়া হৈছে কিয়, কাৰণ মোৰ আগৰজনো নাই, যিজন আছিল প্ৰতিষ্ঠাপক তেখেতো নাই, আৰু মই 2-3 যিজন গৈছিল তেখেতো ঢুকাইছে, তেখেতৰ ৰিটায়াৰ আছিল 23, কিন্তু ঢুকাইছে 17, গতিকে তাৰ যিখিনি তথ্য লাগে স্কুলখনৰ কিবা কিবি সৰু সৰা তথ্য যদি হেৰি বিচাৰে উদ্যোক্তা সমিতিয়ে বিচাৰে মোক বাদে তাৰমানে বিকল্প একো নাই, সেইকাৰণে মোৰ লগত সঘন যোগাযোগ হৈ আছে।
1: নিশ্চয় এটা মানে সুখবৰ আপোনাৰ কাৰণেও,
0: হয় হয়,
1: গৈ এই অনুষ্ঠানত ভাগ ল'ব পাৰিব,
0: ভাগ ল'ব লাগিব, কাৰণ এটা দায়িত্ব দিছে।
1: নিশ্চয় নিশ্চয়, এতিয়া ধৰক এতিয়াও সেই কথাই মই আহিছোঁ, আপুনি বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰি আছে, এনেদৰে এই অঞ্চলটোতো আপুনি আছে, এজন আগ্ৰণুৱা এই সমাজৰ, আৰু সেই স্কুলৰ কামতো এতিয়াও আপুনি অৱসৰ যদিও গ্ৰহণ কৰিছে, আপুনি দায়িত্বভাৰ লৈয়ে আছে, কাম কৰি আছে, অন্যান্য কাম হয়, লগত আপুনি ঘৰখনো সুন্দৰ গৈছে, আমাৰ এয়া সৌভাগ্য হয় যে আপোনাৰ ঘৰত গৈছোঁ, আপোনাৰ ঘৰখন দেখিছোঁ, আজি আপোনাৰ ঘৰলৈ আহিছোঁ, আমি আজি বাহিৰতে কথা বতৰা পাতিছোঁ, অকণমান হয়তো আমাৰ শব্দ আহি আছে চাৰিওফালৰ পৰা, কিয়নো আমি এইটো বাহিৰত বাণীবন্ধন কৰিছোঁ, আমাৰ শ্ৰোতাৰকেইটাতে জনাইছোঁ, এই অঞ্চল অতিকৈ সুন্দৰ অঞ্চল, সেই অঞ্চললৈ আমি আহিছোঁ, আহি ভাল লাগিছে আমাৰ। যে ধৰক আপোনাৰ বাৰীখনৰ কথা আপুনি ক'লে ইতিমধ্যে, তামোল বেছি আপুনি বছৰত 3 লাখতকৈ অধিক পইচা আপুনি উপাৰ্জন কৰে, এটা ভাল খবৰ সকলোৰে বাবে, এটা প্ৰেৰণাৰ খবৰ। এই কথাখিনি কওকচোন, আপুনি অৱসৰ গ্ৰহণ কৰাৰ পাছতো এই যে সক্ৰিয়ভাৱে আপুনি কাম কৰি আছে, এজন খেতিয়ক হিচাপে বুলি ক'লোঁ, এগৰাকী আপুনি প্ৰগতিশীল খেতিয়ক এতিয়া বৰ্তমান সময়ত, আৰু কি কি কৰে আপুনি কৈছে বাগানত?
0: বাগানত কৰিবলগীয়াটো বহুত আছে,
1: হয়,
0: এতিয়া কৰিব নোৱাৰি এইকাৰণে আপোনাৰ যিটো যিটো বান্দৰ,
1: হয়,
0: বান্দৰৰ যিটো উৎপাত, আপুনি কমদিনীয়া খেতি ধৰক মাটি কঁঠাল বা আম জাম বা কঁঠাল এই খেতিবিলাক আপুনি একোৱেই কৰিব নোৱাৰে বৰ্তমান সময়ত।
1: বান্দৰৰ
0: এনেকুৱা উৎপাত হৈছে আপুনি একোৱেই ৰাখিব নোৱাৰে,
1: আগতে ইয়াতে বান্দৰৰ উৎপাত
0: অলপ বহুত কম আছিল, বহুত
1: কম আছিল।
0: মই যেতিয়া যৌৱন ডেকা তেতিয়া তাতে অমিতা আছিল, অমিতা পাৰি আনি বজাৰত নিছিল, কল আছিল, এতিয়াতো কল ওলাবই নাপায়, ওলাই মানে কলডিলটো ওলোৱাৰ লগে লগে গোটেই খাই পেলায় বান্দৰে খাই পেলায়, তেতিয়াতো আমি আপোনাৰ বজাৰ দিনাখন বজাৰ ধৰ আমি শনিবাৰ বজাৰ বকো বজাৰ বেছিকৈ কৰিছিলোঁ, আপোনাৰ শুক্ৰবাৰটো ৰাতিপুৱাৰ পৰা তৰুণী নাই, ৰাতিপুৱাৰ পৰা কল তাতে পাহাৰত গছৰ পৰা নমাব লাগিব,

0: আকো গছৰ পৰা নমাই কান্ধত ভাৰ লৈ আপোনাৰ পাহাৰখিনি নামি ঘৰত জমা কৰিব লাগিব। আৰু পিছদিনাখন শনিবাৰে প্ৰথম অৱস্থাত গৰু গাড়ীত কল গৈছিল বক্ক বজাৰলৈ, তাৰপিছত গ'ল ঠেলা গাড়ীত, তে ঠেলা গাড়ীও নোহোৱা হ'ল, আমাৰ কলো বাগানো শেষ হ'ল। এতিয়া আগতেই কোৱা হৈছে যে এতিয়া মাত্ৰ তামোল, আৰু তামোলটো নমাওঁতে মই মানুহ লগাবলগীয়া হয় আৰু মানুহক খানাটোও খুৱাবলগীয়া হয় আৰু পাছকৈ হাজিৰা দিবলগীয়া হয়। আৰু ঠিক তেনেধৰণে বৰ্তমানো চলি আছোঁ। আৰু বাৰিষা হোৱাৰ লগে লগে জংঘলে আৱৰি ধৰে, সেই জংঘলখিনি কাটোঁতেও কাটি বাগান চাফা কৰোঁতেও যথেষ্টখিনি আৰ্থিকভাৱে ক্ষতি হয়, যদিও বাগানখন পৰিষ্কাৰ হৈ থাকে, সেইখিনিতেই মোৰ অন্তত আনন্দ। আপুনি জংঘল চংঘল একো থাকে আৰু পৰিষ্কাৰ
1: সুন্দৰকৈ
0: আজিলৈকে সেই অৱস্থাত মই বাগানখন ৰাখি থৈছোঁ।
1: হয়, আপুনি লাগি থাকে, আমি গম
0: লাগি আছোঁ
1: কথাৰ পৰা। হয়, এতিয়া ধৰক খেতি বাতি বা বাগানৰ যিহেতু ক'লে বান্দৰ উৎপাতত অকণ
0: বান্দৰৰ উৎপাত
1: মানুহে কৰিব নোৱাৰা
0: কৰিব নোৱাৰে কিছুমান কাম।
1: শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে আমি দেখিছোঁ। ধৰক এই বিদ্যালয়খনৰ কথা কওঁ যিখনত আজি আমি আহিছোঁ, নিচিমপুৰ প্ৰাথমিক বিদ্যালয়। ইয়াতো আমি কেইবাগৰাকী ছাত্ৰ ছাত্ৰী, বহুত ছাত্ৰ ছাত্ৰী পাইছোঁ যিসকলে সুন্দৰকৈ কবিতা গাইছে, আবৃত্তি কৰিছে, এনেকুৱা ধৰণৰ। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বৰ্তমান এই নিচিমপুৰ অঞ্চল, যিহেতু আপুনি এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, আপুনি ভালদৰে জানিব কিমানখিনি আগবাঢ়ি গ'ল। আপুনি যে আপোনাৰ দিনৰ কথা তুলনা কৰে আৰু আজিৰ কথাখিনি যদি তুলনা কৰে, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কেনেদৰে এই অঞ্চল আগবাঢ়িছে?
0: আমাৰ দিনতকৈ এতিয়া শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া। মানে এইখন বিদ্যালয়ত নপঢ়িলেও আমাৰ গাঁওখনৰ পৰা ডক্টৰ ওলাইছে। এতিয়ালৈকে আমাৰ এম এ পাছ কৰি চাকৰি কৰিছে এজন, অৱসৰ পোনে লৈছে এম এ পাছ কৰি চাকৰিৰ পৰা, পোনে যোৱা নৱেম্বৰত এই এবছৰ হ'ল অৱসৰ লৈছে। আৰু এজন এম এ পাছ এতিয়া সি চাকৰি নকৰিলে, নকৰি সিও কিবা কিবি কৰি চলি আছে। তাৰপিছত এজন এম এ পাছে টেটৰ শিক্ষকে বৰ্তমান কৰি আছে ধুবুৰীত, আৰু তাৰেই সৰু ভনীয়েক ডক্টৰ পাছ কৰি ডাক্তৰ হৈ এতিয়া হেৰিত আছে, মধ্যপ্ৰদেশত আছে।
1: এই গাঁৱৰ পৰা ওলাই গৈছে এই গাঁৱৰে। আৰু এতিয়া যিখিনি ভাইটি ভণ্টিসকলক দেখিছোঁ স্কুলত পঢ়ি আছে, তেওঁলোকে কেনেধৰণৰ সুবিধা লাভ কৰিছে?
0: সুবিধা আপোনাৰ ক্ষেত্ৰত সুবিধা বুলি ক'লে
1: যিখিনি আপোনালোকে পোৱা নাছিলে?
0: নহয় নহয়, এতিয়া আপোনাৰ জন্মভূমিয়ে চাইকেলখন পাইছে।
1: হয়,
0: মই যেতিয়া কলেজত যাওঁ তেতিয়া মোক চাইকেল এখন দিছিল কিবাকৈ মা দেউতাই। যেতিয়া কলেজ পাওঁ তেতিয়া মোক অহা যোৱা কষ্ট কিছু লাঘৱ কৰাৰ কাৰণে মোক চাইকেল এখন দিছিল। এতিয়া জন্ম পায়ে চাইকেল চলাইছিলোঁ। আজি এল পি স্কুলত সেইটো মূৰৰ পৰা ইয়ালৈকে আহোঁতে, এইটো মূৰৰ পৰা ইয়ালৈকে আহোঁতে চাইকেল, প্ৰত্যেকৰ হাতে হাতে চাইকেল। আৰু তেতিয়াৰ দিন এতিয়াৰ দিন নিশ্চয় পাৰ্থক্য আছে। আৰু তেতিয়াৰ যিটো শিক্ষাৰ হাৰ, অন্ততঃ মানে মেট্ৰিকৰ দেওনা পাৰ হোৱা যিটো হাৰ, এতিয়া যথেষ্ট বৃদ্ধি হৈছে। ঘৰে ঘৰে আছে, ঘৰে ঘৰে মেট্ৰিকুলেট ল'ৰা, হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ল'ৰা, বি এ পাছ কৰা ল'ৰা, এতিয়া ল'ৰা বা ছোৱালী প্ৰায় ঘৰে ঘৰে বুলি ক'ব পাৰি। গতিকে শিক্ষাৰ দিশটো উন্নত হৈছে বুলি আমি ক'ব লাগিব। তাতে এটা কথা আছে, যিখিনি আমাৰ এইখন এল পি স্কুলত পঢ়িছে, যিখিনি শিক্ষক পাইছে, শিক্ষাগুৰু যিখিনি পাইছে, যথেষ্ট নিয়মীয়া। তে সিফালৰ পৰা সিহঁতে ঘৰুৱা তাগিদা যদি ঠিকে থাকে, স্কুলত কোনোদিনে শিক্ষকৰ পৰা কৃপণালী পোৱা নাই, আমি যেনেধৰণে পাইছিলোঁ। গতিকে বৰ্তমান শিক্ষাৰ ক্ষেত্ৰটো আমি আগতকৈ আমি আগবঢ়া বুলি নিশ্চয় ক'ব লাগিব।
1: এতিয়া আপুনি নিচিমপুৰ অঞ্চলৰ কথা ক'লে, আপোনাৰ যিটো অঞ্চল, কিন্তু আপোনাৰ যিখন স্কুল য'ত আপুনি অৱসৰ গ্ৰহণ কৰিছে প্ৰধান শিক্ষক হিচাপে, আপুনি যিটো কথা ক'লে যে মিলাখাত প্ৰাথমিক বিদ্যালয়, হয় বামুনি গাঁও, সেই অঞ্চলৰ বা সেইখন স্কুলৰ শিক্ষা দীক্ষাত কিমান আগবাঢ়িছে? আপুনিতো খবৰ ৰাখি থাকে, কিমান আগবাঢ়িছে?
0: মিলাখাত প্ৰাথমিক বিদ্যালয়ৰ কথা ক'বলগীয়া হ'লে, মই যেতিয়া যাওঁ তেতিয়া চৰকাৰী বিভাগত কাম কৰা মানুহ প্ৰায় শূন্য বুলি ক'ব পাৰি। কিন্তু মই যোৱাৰ পিছত ভালেকেইজন ল'ৰা অলপ ভাল ধৰণে ওলাই গৈছে। এজন ল'ৰা, মই ছাত্ৰ হিচাপে পোৱা ল'ৰা, মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাছ কৰি ছায়েন্সত হায়াৰ ছেকেণ্ডাৰী পাছ কৰি তাৰপৰা কিন্তু আগবাঢ়িব নোৱাৰিল, ছায়েন্সতে পাছ কৰিছিল হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ডিভিজন পাই, বহুত আহুকাল কিন্তু সেই ছাত্ৰজনৰো। ভায়েক এটা ডক্টৰ পাছ কৰিলে, তাৰপিছত এনেকৈ গৈ গৈ

0: গাঁওখনৰ মিলাঘাট গাঁওখনৰ এতিয়া চাকৰিৰ সংখ্যা বাঢ়িছে, মোৰে ছাত্ৰ বৰ্তমান ছয়জন তাতে চৰকাৰী চাকৰি কৰা ল'ৰা আছে, আৰু ছোৱালীও বহুতখিনি আগবাঢ়ি গৈছে, কিন্তু ছোৱালী তাতে কোনো সংস্থাপন হোৱা নাই, কিন্তু ল'ৰা ছয়জন ল'ৰা বৰ্তমান সংস্থাপন মই ছাত্ৰ হিচাপে পোৱা
1: ছাত্ৰ হয়, নিশ্চয় আপোনাৰ কাৰণে সুখবৰ, সেনেকুৱা ভিতৰুৱা অঞ্চলৰ পৰা গৈ চৰকাৰী চাকৰি কৰি আছে আপোনাৰ এটা মানে আত্মসন্তুষ্টি। এতিয়া প্ৰায় আমি অনুষ্ঠানৰ শেষত আহি উপস্থিত হৈছোঁ, আপোনাৰ এটা দীঘলীয়া জীৱন পৰিক্ৰমাৰ কথা পাতিলোঁ, আৰু বহু দূৰ বাট বুলিবলগীয়া আছে, আমি জীৱন সুৰভিত নিজৰ অভিজ্ঞতাবিলাক বিলাই দিওঁ জীৱনৰ, এতিয়া ধৰক সফল জীৱন অৱসৰ গ্ৰহণ কৰিছে, সুন্দৰ সংসাৰ এখন, ঘৰৰ আমাৰ সেইখিনি থাকি গ'ল, ঘৰত আপোনাৰ কোন কোন আছে?
0: মোৰ ঘৰখন বৰ্তমান আমি হেৰি আছিল, মা দেউতা ঢুকোৱাৰ পিছত আমি চাৰিজন আছিলোঁ, চাৰিজন ছোৱালী এজনী ল'ৰা এজন আৰু আমি মাক দেউতাক। ছোৱালীজনী মই বিয়া দিলোঁ 2018 চনত, টেট শিক্ষকে হয় জোঁৱাইটো, ল'ৰাজন আছে, পঢ়া শুনাত ইমান চকা নহয় যদিও ডিগ্ৰী কমপ্লিট কৰিছে, আৰু সংস্থাপনৰ কাৰণে যুঁজ বাগৰ দি আছে। মোৰ ঘৰখনৰ বাৰ্তাটো ইমানেই, বৰ্তমান আমি 3জন প্ৰাণী।
1: আপোনাৰ পৰিবাৰৰ কথা?
0: মোৰ
1: পৰিবাৰ
0: ঘৰ পৰিচালনা বা ঘৰ চম্ভালাৰ ক্ষেত্ৰত যথেষ্ট নিপুণ বুলি ক'ব লাগিব, মই আনেই যিয়ে নকওক কিন্তু মই যথেষ্ট নিপুণ বুলি ক'ব লাগিব, কাৰণ ৰাতিপুৱা উঠাৰ পৰা যেতিয়া কৰ্মজীৱন আছিল তেতিয়াও সেই সময়মতে ভাত পানী যোগান ধৰা, সময়মতে কাপোৰ কানি চাফা কৰি দিয়া, ঠিক এনেকুৱা ধৰণৰ ঘৰ বাৰী চাফা কৰা।
1: বগীৰাম ৰাভা ডাঙৰীয়া, আমি আহি অনুষ্ঠানৰ একেবাৰে শেষত উপস্থিত হৈছোঁহি, আপুনি ঘৰখনৰ কথা কৈছে, পৰিবাৰৰ কথা ক'লে, পৰিবাৰৰ নামটো জানিলে আমাৰ শ্ৰোতাই ভাল পাব।
0: আচ্ছা, মোৰ পৰিবাৰৰ নাম ইলাৱতী ৰাভা।
1: হয়, কৈছে যে সুন্দৰকৈ ঘৰখন চলাই আছে, সহযোগ কৰি আছে, গতিকে আজি আপোনাক আমি ইমানতে বিদায় দিব লাগিব, আমাৰ নিৰ্ধাৰিত যি সময় জীৱন সুৰভিৰ সেয়া শেষ হৈছে, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ সৈতে কথা বতৰা এইখিনি ভাগ বতৰা কৰাৰ কাৰণে, জীৱনৰ আপোনাৰ অভিজ্ঞতাৰ বিষয়ে ক'লে, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ।
0: ধন্যবাদ, নমস্কাৰ, আটাইবোৰ অনাতাঁৰ কেন্দ্ৰৰ কৰ্মকৰ্তালৈ নমস্কাৰ।

0: জীৱন সুৰভি অনুষ্ঠানটি শুনিলে। আজিৰ অতিথি আছিল অৱসৰপ্ৰাপ্ত শিক্ষক ভোগীৰাম ৰাভা। আঠ ধৰোতা আৰু প্ৰযোজনা আছিল সীমান্ত বাৰ্মাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত খন্তেক পাছতে হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী যোৱা নিশা গুৱাহাটীত উপস্থিত হয়। বৰজাৰ বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কইনাধৰালৈ যায় আৰু ৰাজ্যিক অতিথিশালাত নিশাটো কটায়। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ' কালিয়েই গুৱাহাটীত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কালি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানো গুৱাহাটীত উপস্থিত হয়। বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চাৰিগৰাকী সতীৰ্থ

0: বিধায়কৰ সৈতে খানাপাৰাত শপত গ্ৰহণ কৰিব। ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত ল'ব। আনহাতে মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। এন ডি এ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰিবলৈ কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰগতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাহখুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষী উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। এই উদ্দেশ্যে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ আটক ধুনীয়াকৈ সজাই তোলা হৈছে। সংসদ ভৱনৰ প্ৰতীকী ৰূপৰ লগতে অসমৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতি আৰু জনগণৰ জীৱনশৈলীক প্ৰতিফলিত কৰি তোলা খানাপাৰাৰ বিশাল মণ্ডপ আৰু মঞ্চ নিৰ্মাণ কৰিছে ৰাজ আহমেদ আৰু দীপ আহমেদ নামৰ 2 ভাতৃয়ে। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰাজ্যৰ বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ 2 পুত্ৰই সজাই তোলা মূল মঞ্চখনত মা কামাখ্যা দেৱালয়, ৰংঘৰ, বটদ্ৰৱা থান আদিৰ আৰ্হি সজোৱা হৈছে। 3টা বেলেগ বেলেগ মূল বিষয়েৰে প্ৰধান মঞ্চখন গঢ়ি তোলা হৈছে। মূল মঞ্চখন সংসদ ভৱনৰ প্ৰতীকী ৰূপত সজাই কাষৰ আন 2খন মঞ্চত অসমৰ সংস্কৃতি, সত্ৰ আৰু উৎসৱ পাৰ্বণৰ আভাস দিয়া হৈছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চি টেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে কালিৰে পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে ctet.nic.in বা www.cbsc.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চি টেট অনুষ্ঠিত হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালাত ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আজি দিনৰ 11:15 পৰা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আঁত ধৰিব কাৰ্তিক সূত্ৰধৰ, সীমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসে। শ্ৰোতাসকল, এতিয়া শুনোৱা হওক জয়ন্ত হাজৰিকাৰ কণ্ঠত কেইটামান আধুনিক গীত।

0: জয়ন্ত হাজৰিকাৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত হ'বলগীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আঁত ধৰিব কাৰ্তিক সূত্ৰধৰ, সীমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসে।
1: আমাৰ সমূহ আকাশবাণী শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই বিশেষ পোনপটীয়া সম্প্ৰচাৰলৈ। আদৰ শ্ৰোতা, আমাৰ সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসী আজি জ্ঞাত যে এই খানাপাৰা যি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ, তাত আজি অসমৰ মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰা হৈছে আৰু ইতিমধ্যে সমগ্ৰ নেতা আহি গুৱাহাটীত উপস্থিত হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি গুৱাহাটীত উপস্থিত হৈছে আৰু অন্যান্য কেবিনেট সদৃতসকল উপস্থিত হৈছে আৰু অসমৰ যিসকল নিৰ্বাচিত বিধায়কসকল তেখেতসকল আহি ইয়াতে উপস্থিত হৈছে। অন্যান্য যি এন ডি এ যিবিলাক বিধায়ক আছে তেখেতসকল আহি ইয়াতে উপস্থিত হৈছে, লগতে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, লগতে উল্লেখযোগ্য যিবিলাক আমাৰ উদ্যোগপতি তেখেতসকল আহি ইয়াতে উপস্থিত হৈছে। এটা বিশাল আয়োজন কৰা হৈছে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ।

0: ইয়াত লগতে নৃত্যশিল্পীসকলে উপস্থাপন কৰিছে। শহীদ প্ৰণাম তোমাক গীতটিত সমবেত কণ্ঠত শান্তাউজীৰ মালবিকা বৰা, মনীষা হাজৰিকাকে আদি কৰি, নমিতা ভট্টকে আদি কৰি জ্যেষ্ঠ যিসকল অতি শ্ৰদ্ধাৰ শিল্পী, লগতে নতুন প্ৰজন্মৰ যিসকল শিল্পী, সকলোৱে সমবেত কণ্ঠত ভূপেন হাজৰিকাৰ শহীদ প্ৰণাম তোমাক গীতটি পৰিৱেশন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰিছিল শহীদসকলক। এতিয়া আমি দেখিবলৈ পাইছোঁ চাৰিওফালে ভাৰত মাতাৰ জয়ধ্বনিৰে, অসম মাতৃৰ জয়ধ্বনিৰে মুখৰিত হৈ পৰিছে গোটেই পৰিৱেশটো। এই পৰিৱেশত যেন এক উজ্জীৱিত পৰিৱেশ, এই পৰিৱেশৰ মাজত আৰু মাত্ৰ কিছু সময় পাছতে অসমৰ মুখ্যমন্ত্ৰীৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়টো কাৰ্যকালৰ বাবে, একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে তেখেতে শপত গ্ৰহণ কৰিব। এগৰাকী দূৰদৰ্শী ব্যক্তি, যি কেৱল ৰাজ্যখনৰ কথাই নহয়, এই ৰাজ্যখনক ভাৰতবৰ্ষৰ ভিতৰত এখন অগ্ৰণী ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতে বিশেষ চিন্তাৰে আগুৱাই নিবলৈ প্ৰয়াস কৰিছিল। এয়া আচলতে এদিনতে অহা সাফল্য নহয়, তৃণমূল পৰ্যায়ৰ পৰা সকলো বুজি আজিৰ পৰ্যায় পাইছে তেখেত। কণ্টকময় বাটৰ ইমান আগতেই পায় তেওঁ। লক্ষ্য যাৰ স্থিৰ, লক্ষ্য অনুসৰণ কৰোঁতে যি নহয় অলপো বিচলিত, প্ৰচুৰ অভিজ্ঞতাৰে পুষ্ট, সময়ে শিকাইছে যাক গভীৰ আত্মবিশ্বাস যাৰ লগৰী হিমন্ত বিশ্ব শৰ্মা। এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে তেখেতে আজি শপত গ্ৰহণ কৰিব। চাৰিগৰাকী মন্ত্ৰীয়ে তেখেতৰ সৈতে শপত গ্ৰহণ কৰিব, অতুল বৰা, অজন্তা নেওগ, চৰণ বড়ো আৰু ৰামেশ্বৰ তেলী। ৰামেশ্বৰ তেলী কেন্দ্ৰীয় মন্ত্ৰী আছিল, তাৰ পাছত তেখেতে এতিয়া ৰাজ্যৰ ৰাজনীতিলৈ আকৌ উভতি আহিছে আৰু আজি তেখেতে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। মই আকৌ গৈছোঁ হিমন্ত বৰ্মাৰ ওচৰলৈ।
1: ধন্যবাদ ইন্দ্ৰজিৎ। ইতিমধ্যে আমি আদৰ শ্ৰোতাক জনাইছোঁ যে বিৰাট আয়োজন ইয়াতে কৰা হৈছে, বিশাল আৰু বিৰাট বুলি ক'লেও ভুল কোৱা নহ'ব, কিয়নো চাৰিখনকৈ মঞ্চ ইতিমধ্যে ইন্দ্ৰজিতে কৈছে, আমি আপোনালোকক অৱগত কৰাইছোঁ, চাৰিখনকৈ বিশাল মঞ্চ ইয়াত সজা হৈছে। তাত ৰাতিপুৱাৰে পৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ইয়াতে অনুষ্ঠিত হৈছে, অসমৰ কৃষ্টি সংস্কৃতিক ইয়াতে উজ্বলাই তোলা হৈছে আৰু মঞ্চখন বিশেষকৈ সজাই তোলা হৈছে, যিখন মঞ্চত মুখ্যমন্ত্ৰী যি দ্বিতীয়বাৰৰ পৰা শপত গ্ৰহণ কৰিবলৈ ওলাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে শপত গ্ৰহণ কৰিব, সেই মঞ্চখন বিশেষভাৱে সজাই তোলা হৈছে, য'ত সংসদৰ আৰ্হিত, লগতে অসমৰ যি কামাখ্যা, লগতে তাত আছে ৰংঘৰ, বটদ্ৰৱা থানৰ আৰ্হিত সজোৱা মঞ্চখন। ইতিমধ্যে আপোনাৰ জনোৱা হৈছে যে যি দুগৰাকী শিল্পী ইয়াতে আছে, তেখেতক যে ৰাজ আহমেদ আৰু দীপ আহমেদ, আৰু বিশিষ্ট ভাস্কৰ্য শিল্পী পদ্মশ্ৰী বঁটাৰে সন্মানিত নুৰুদ্দিন আহমেদদেৱৰ পুত্ৰ, তিনিওগৰাকীয়ে ইয়াতে লাগি এই যি মঞ্চ সাজু কৰি উলিয়াইছে, আটক ধুনীয়াকৈ সাজু কৰি ওলাইছে, ৰাইজে তাক দেখি আপ্লুত হৈছে, অগণন লোক ইয়াতে ৰাতিপুৱাৰ পৰা আহি উপস্থিত হৈছে, সেই চাৰিওফালে চাৰিওখন মঞ্চৰ সন্মুখতে লোকে আসন গ্ৰহণ কৰিছে। এতিয়াও আমি দেখিবলৈ পাইছোঁ যে আহি আছে ইয়াতে জন যি সোঁত এতিয়াও বৈ আছে, হয়তো কিছু সময় পাছত আদৰ শ্ৰোতা আমাৰ মাননীয় যি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি ইয়াতে উপস্থিত হ'ব, লগতে উপস্থিত হ'ব দ্বিতীয়বাৰৰ পৰা শপত গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, একেৰাহে দ্বিতীয়বাৰৰ পৰা তেখেতে শপত গ্ৰহণ কৰিবলৈ ওলাইছে আৰু ৰাইজৰ বিপুল তেখেতে সঁহাৰি লাভ কৰি 102 আসন, যি NDA মিত্ৰজোঁট আছিলে তেখেতে 102 আসন লাভ কৰিছিলে, যি তেখেতৰ NDA গোট আছিলে, আৰু সেই গোটৰ যি চিফ BPFৰ চিফ হাগ্ৰামা মহিলাৰী আহি ইতিমধ্যে উপস্থিত হৈছে, অসম গণ পৰিষদ তেখেতৰ মিত্ৰ দল, সেই মিত্ৰ দলৰ চিফ যি আছিলে সভাপতি অতুল বৰা ডাঙৰীয়া আহি উপস্থিত হৈছে, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হৈছে, বিশিষ্ট উদ্যোগপতিসকল আহি উপস্থিত হৈছে আৰু গুৱাহাটী যেন এখন মিনি ভাৰতৰ নিচিনা হৈ পৰিছে, তেনেকুৱা ধৰণৰ পৰিৱেশ আজি গুৱাহাটীত হোৱা আমি দেখিবলৈ পাইছোঁ আৰু বিভিন্ন লোক বিভিন্ন ৰাজ্যৰ পৰা আহিছে, উদ্যোগপতিসকলৰ লগতে অন্যান্য ব্যক্তিসকলে এই অনুষ্ঠান চাবলৈ আহিছে, লোকে লোকাৰণ্য হৈ পৰিছে আৰু বিভিন্ন জনে সঁহাৰি জনাইছে, ইয়াতে বন্দে মাতৰম ধ্বনি মুখৰিত হৈছে, জয় আই অসম ধ্বনি মুখৰিত হৈছে আৰু সকলোৱে অপেক্ষা কৰিছে সেইখনলৈ, যিটো খনত আহি প্ৰধানমন্ত্ৰী ডাঙৰীয়া শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হ'ব আৰু দ্বিতীয়বাৰৰ পৰা শপত গ্ৰহণ কৰিবলগীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উপস্থিত হ'ব। ইন্দ্ৰজিৎ,
0: যিগৰাকী ব্যক্তিয়ে অসম মাতৃৰ সৰ্বাত্মক উন্নয়নৰ দিশত দুৰন্ত গতিত যিয়ে কঢ়িয়াই লৈ গৈছে সেই সপোন তেখেতে বুজি পায় যে অসমখনক আগুৱাই লৈ যাবলৈ কি কি ধৰণৰ পদক্ষেপৰ প্ৰয়োজন আৰু সুপৰিকল্পিতভাৱে তেখেতে সদায় আগবাঢ়ি যায়। আৰু আপোনালোকে সকলোৱে নিশ্চয় এই কথা দেখিছে যে কষ্ট সহিব পৰা নিৰ্বাচনৰ সময়ত আমি দেখিবলৈ পাইছোঁ কঠোৰ

0: পরিশ্রম করিব পৰা এগৰাকী নেতা, যিগৰাকী নেতাক অসমৰ ৰাইজে পছন্দ কৰিছে, অসমৰ ৰাইজে আকৌ বিচাৰিছে যে তেখেতৰ দৰে এগৰাকী ব্যক্তিক পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ তেওঁলোকে অৰ্পণ কৰিছে। গতিকে অসমৰ ৰাইজে যিহেতু বিচাৰিছে, তেওঁ শপত গ্ৰহণৰ পূৰ্বেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এন ডি এৰ তৃতীয়টো কাৰ্যকাল, প্ৰথম কাৰ্যকালটো আছিল সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত, দ্বিতীয়টো কাৰ্যকাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আৰু এইবাৰ আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতে কিছুমান লক্ষ্যৰ কথা, সংকল্পৰ কথা ঘোষণা কৰিছে যে ক্ষুদ্ৰ উপান্ত কৃষকক 11,000 টকাকৈ দিয়াৰ কথা তেওঁ চিন্তা কৰিছে, 10,000 খেতিয়কক ট্ৰেক্টৰ কিনিবলৈ 3,00,000কৈ ৰাজ সাহাৰ্য দিয়াৰ কথা চিন্তা কৰিছে, চাহ শ্ৰমিকৰ দৈনিক মজুৰি পৰ্যায়ক্ৰমে বৃদ্ধি কৰাৰ কথা পৰিকল্পনা কৰিছে, 10,00,000 যুৱক যুৱতী 5,00,000 টকা পৰ্যন্ত উদ্যমিতা সমৰ্থন আগবঢ়াবলৈ চিন্তা কৰিছে। আমাৰ সমাজখনত বিভিন্ন ধৰণৰ বিভিন্ন বৰ্গৰ লোক আছে, এই লোকসকলক যাতে সমানে আগুৱাই লৈ যাব পৰা যায়, যিসকল দুখীয়া লোক তেওঁলোকক যাতে সুলভ মূল্যত সা সামগ্ৰীসমূহ যোগান ধৰিব পৰা যায়, বিনামূলীয়াকৈ চাউল দিব পৰা যায়, বিনামূলীয়াকৈ দাইল আৰু বিভিন্ন সামগ্ৰী তেওঁলোকক যোগান ধৰিব পৰা যায়, যাতে তেওঁলোকো সমাজৰ আন ব্যক্তিৰ দৰেকৈ সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিব পাৰে, সেই কথা তেখেতে চিন্তা কৰি সহযোগ আগবঢ়াইছিল। যুৱক যুৱতীসকল, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কয় যে এই নতুন প্ৰজন্ম হৈছে আমাৰ ভৱিষ্যত, এই ভৱিষ্যত প্ৰজন্মক আচলতে আমি যদি আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহে দেশ আমাৰ উন্নতিৰ দিশলৈ যাব, আৰু সেইকাৰণেই নতুন প্ৰজন্মক আগুৱাই লৈ যাবৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি চিন্তা কৰিছিল, তেওঁলোকে বিভিন্ন ধৰণে কিতাপ ক্ৰয় কৰা, সহযোগ কৰাৰ প্ৰতি মহাবিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰাৰ ক্ষেত্ৰত যি সহযোগ, বিভিন্ন ধৰণে তেওঁলোকক সহযোগ কৰি, আৰু যিসকল তেওঁলোকে পঢ়া শুনা কৰি বৰ্তমান কাম তেওঁলোকে লাভ কৰা নাছিল তেওঁলোকক সাহাৰ্য দি তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে, তেওঁলোকে চিন্তা তেনেকৈ কৰিছে। গতিকে আমি আচলতে কথাৰে নহয় কামেৰে দেখুৱাই দিয়াটো বিচাৰোঁ, আৰু সেইকাৰণে অসমৰ ৰাইজে কামেৰে যিগৰাকী ব্যক্তিয়ে এইখিনি দেখুৱাই দিব পাৰিছে, যিগৰাকী ব্যক্তিয়ে আই মাতৃসকলৰ কথা চিন্তা কৰিছে, যিগৰাকী ব্যক্তিয়ে যুৱক যুৱতীসকলৰ কথা চিন্তা কৰিছে, যিসকল ব্যক্তিয়ে যিসকল বিশেষভাৱে সক্ষম লোক তেওঁলোকৰ বাবে চিন্তা কৰিছে, তেখেতসকলক আচলতে সকলোকে একেলগে লৈ আগুৱাই যাবলৈ, সবকা সাথ সবকা বিকাশ, সকলোৰে লগত সকলোকে আগুৱাই লৈ তেওঁ আগবাঢ়িবলৈ চেষ্টা কৰিছে। আৰু তাৰ পৰিণতিত আজি দেখিবলৈ পাব যে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খেলপথাৰ লোকে লোকাৰণ্য হৈ পৰিছে, আৰু ইয়াৰ যিটো পৰিৱেশ, যেনে এক উজ্জীৱিত পৰিৱেশ, সকলোৰে মন আনন্দমুখৰ, আৰু এই পৰিৱেশৰ মাজত আমি বহি আছোঁ। শ্ৰোতাসকল, আপোনালোকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এই অনুষ্ঠানটো শুনি আছে, আৰু অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰিছে, গতিকে যিসকল শ্ৰোতাই অসমৰ বিভিন্ন ঠাইৰ পৰা বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা এপযোগে শুনি আছে, তেওঁলোকসকলকো আমি আদৰণি জনাইছোঁ। শ্ৰোতাসকল, আজি আমি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছোঁ, সকলোৰে বহু প্ৰতীক্ষিত এটি ক্ষণ, অসমৰ ৰাইজে এবাৰ নিৰ্বাচনত যিগৰাকী ব্যক্তিক পুনৰবাৰ শাসনৰ বাকজুৰি অৰ্পণ কৰিলে, সেইগৰাকী ব্যক্তি সকলোৰে আদৰৰ, বহুতে মামা বুলি কয় তেখেতক, বহুতৰ বাবে দাদা, আৰু বহুতৰ হিয়াৰ আপোন, অতি মৰমৰ, অতি শ্ৰদ্ধাৰ যিগৰাকী ব্যক্তি, কটন কলেজ একতা সভাৰ সাধাৰণ সম্পাদক, 3 বাৰকৈ সাধাৰণ সম্পাদক হোৱাৰ পিছত সেই ছাত্ৰ ৰাজনীতিৰ পৰা আহি তেখেতে সমাজত যি বাধা বিঘিনি, সমাজত যিসমূহ অসুবিধা, যিসমূহ প্ৰত্যাহ্বান তেওঁলোকে অতি ওচৰৰ পৰা দেখিছিল, আৰু সেই ওচৰৰ পৰা দেখাৰ ফলত তেখেতে যেতিয়া নিজেই দায়িত্বভাৰ লৈছে, তেতিয়া সেই কামখিনি সুকলমে কৰি যোৱাত আৰু বহুখিনি সহায় হৈছে। আমি আকৌ গৈছোঁ আমাৰ সহযোগী সীমান্ত বৰ্মাৰ ওচৰলৈ।
1: ধন্যবাদ ইন্দ্ৰজিৎ, সঁচাকৈ এটা আজি এনেকুৱা শপত গ্ৰহণ অনুষ্ঠান হয়তো বিৰল বুলি আমি কৈছোঁ, কিয়নো ইয়াত লোকে লোকাৰণ্য হৈছে আৰু যি ধৰণৰ সমৰ্থন লাভ কৰিছে এইবেলি এন ডি এ মিত্ৰজোঁটে, বিজেপিৰ নেতৃত্বাধীন তেওঁলোকৰ এই চৰকাৰখন হ'বলৈ গৈ আছে তৃতীয়বাৰৰ বাবে, আৰু হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে একেলেঠাৰিয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব কিছু সময় পাছতে। ৰাইজৰ, আপুনি যেনেকৈ সঁহাৰি লাভ কৰিছে, ৰাইজৰ আশা আকাংক্ষাও আছে, তেনেদৰে ৰাইজৰ সেই যি এটা ৰাইজৰ প্ৰতি দায়বদ্ধতা নিশ্চয় বাঢ়িব। আপুনি নিশ্চয় এই বিষয়ে আমি অৱগত কৰাব পাৰোঁ যে কেনেধৰণৰ দায়িত্ব বাঢ়িব, কাৰণ দ্বিতীয়বাৰ, প্ৰথমবাৰত তেখেতে যিখিনি পৰিকল্পনা কৰিছিলে হয়তো কিছু সফল হৈছে, বাকী বহু কাম কৰিবলগীয়া আছে বুলি কৈছে। দ্বিতীয় কাৰ্যকাল তেখেতৰ আৰম্ভ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিচাপে, গতিকে এই কাৰ্যকালত নিশ্চয় ৰাইজৰ যি আশা আকাংক্ষা আছে তাক পূৰণ কৰাটো অতি এটা তেখেতৰ গুৰুত্বপূৰ্ণ দায়িত্ব, আৰু লগতে এটা তেখেতৰ ওপৰত আহি পৰিব, আৰু ৰাইজৰ আশা সংখ্যাও বাঢ়িছে। গতিকে যিহেতু এই এটা বিকাশ আৰম্ভ হৈছে ৰাজ্যখনৰ, গতিকে তাৰ নিশ্চয় এই যে বিকাশৰ ধাৰা আগবঢ়াই লৈ যোৱাটো অতি এটা গুৰুত্বপূৰ্ণ কাম হ'ব, দায়িত্ব সহকাৰে তাক পালন কৰিব লাগিব, আৰু সেয়ে প্ৰতিফলিত হৈছে ইয়াত ৰাইজে যি আশাৰে আহি ইয়াত উপস্থিত হৈছে অগণ

0: লোক ইয়াত উপস্থিত হৈছে, বিভিন্ন ৰাজ্যৰ পৰা যিসকল মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী উদ্যোগপতি আহিছে আহিছে, সাধাৰণ লোকক আমি অহা দেখিছোঁ ইয়াতে, কিয়নো আমি বহু ঠাই খোজকাঢ়ি আহিছিলোঁ যেতিয়া এই মণ্ডপলৈ আহিবলগীয়া হৈছিলে, আৰু আমাৰ লগে লগে অসংখ্য লোক যি সাধাৰণ ৰাইজ বুলি ক'ব পাৰোঁ, সেই সাধাৰণ ৰাইজ আহি ইয়াত উপস্থিত হৈছে, তেওঁলোকে বহুত আশাৰে আহি উপস্থিত হৈছে, গতিকে এই ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ কৰ্তব্য হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ যিখন মন্ত্ৰীসভা নতুনকৈ শপত আজি গ্ৰহণ কৰিব ইয়াতে, আদৰ্শতা কিছু সময় পাছত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'ব, আৰু লগতে উপস্থিত হ'ব শপত গ্ৰহণ কৰিবলগীয়া দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময় পাছতে আহি পাব, কিয়নো মঞ্চৰ পৰা যি ঘোষণা দি থকা হৈছে সেয়া তাতো কোৱা হৈছে যে কিছু সময় পাছত আমাৰ মাজত উপস্থিত হ'ব, গতিকে আমাৰ শ্ৰোতাই সেইখনলৈ অপেক্ষা কৰিব লাগিব, অন্তত আৰু কিছু সময় আছে শপত গ্ৰহণ অনুষ্ঠানলৈ, গতিকে আমি অকণমান ধৈৰ্য সহকাৰে শ্ৰোতাই এই অনুষ্ঠান শুনি থাকিব বুলি আশা কৰিছোঁ, আৰু ইতিমধ্যে আমি কৈছোঁ যে এটা বেলেগ ধৰণৰ পৰিৱেশ আমি বৰ্ণনা কৰিছোঁ, আৰু আজিৰ এই পৰিৱেশটো যি ৰচনা হৈছে তাৰ কাৰণে কথা হৈছে গুৱাহাটী মহানগৰীখনত যি পথৰ নিদৰ্শন দিয়া হৈছে, যে ট্ৰেফিক মেনেজমেণ্ট কৰা হৈছে, তাত বিভিন্ন ধৰণৰ সাল সলনি কৰা হৈছে, গতিকে বিভিন্ন সেই ঠাইসমূহ আমাৰ যি ৰাইজ আছে তেখেতে মন কৰিব, বিভিন্ন ধৰণে তাক ট্ৰেফিক নিয়ন্ত্ৰণ কৰা হৈছে, বিভিন্ন ৰাস্তাত ট্ৰেফিক হয়তো সকলো যান বাহন তাত চলাচল কৰিবলৈ দিয়া হোৱা নাই, এনেধৰণৰ পৰিৱেশ হৈছে, কিয়নো অসংখ্য লোক ইয়ালৈ আহিছে, এই খানাপাৰা যি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ তালৈ সোঁত বহিছে, এতিয়াও আমি দেখিছোঁ লোক আহি আছে, বিভিন্নজনে হয়তো বহুতে আসন গ্ৰহণ কৰিব পৰা নাই, থিয় হৈ থকা আমি দেখিছোঁ, আৰু ইয়াত ব্যৱস্থা কৰা হৈছে যি মণ্ডপ সজা হৈছে সেই মণ্ডপৰ বাহিৰতো চকী দিয়াৰ ব্যৱস্থা কৰা হৈছে, আৰু অধিক সংখ্যক লোক আমি দেখিছোঁ মণ্ডপৰ বাহিৰত থিয় হৈ আছে তেখেতসকলে, আৰু বিভিন্ন ধৰণৰ ধ্বনি বন্দে মাতৰম ধ্বনি মঞ্চৰ পৰা ইয়াতে সমস্তৰে উচ্চাৰিত হৈছে, ভাৰত যি মাতা কি জয় সেই ধ্বনি ইয়াতে উচ্চাৰিত হৈছে, জয় আই অসম ধ্বনি ইয়াত উচ্চাৰিত হৈছে, সমস্তৰে ইয়াতে সকলো ৰাইজে অংশগ্ৰহণ কৰিছে, গতিকে এটা বেলেগ ধৰণৰ পৰিৱেশ হৈছে। ইন্দ্ৰজিৎ,
1: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভূমি অসম, মা কামাখ্যাৰ ভূমি অসম, আজি এই পবিত্ৰ ভূমিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু মাত্ৰ কিছু সময়ৰ পাছতে তেখেতে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব, আৰু আমি আপোনালোকক জনাইছোঁ যে চাৰিখন মঞ্চ আছে, মাজৰ যিখন মঞ্চ এই মঞ্চখনত এখন মূল মঞ্চ, এই মঞ্চখনতে কিছু সময় পাছত আহি আসন গ্ৰহণ কৰিব ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আমাৰ সন্মুখত মঞ্চখন আছে, তাৰ সোঁফালে যিখন মঞ্চ আছে সেইখনত সত্ৰাধিকাৰসকল, সন্মানীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল তেখেতসকলে আসন গ্ৰহণ কৰিছে, আৰু আমাৰ বাওঁফালে যিখন মঞ্চ আছে সেই মঞ্চখনত সন্মানীয় বিধায়কসকল, যিসকল নতুনকৈ নিৰ্বাচিত হৈ আহিছে বা ইয়াৰ আগতো তেখেতসকল বিধায়ক আছিল কিন্তু এইবাৰ আকৌ নিৰ্বাচনত জয়লাভ কৰি তেখেতসকল আহিছে, তেখেতসকলক বহোৱাৰ বাবে ব্যৱস্থা কৰা হৈছে। তাৰ একেবাৰে বাওঁফালে থকা যিখন মঞ্চ, সেই মঞ্চখন হৈছে সাংস্কৃতিক মঞ্চ, যিখন মঞ্চত পুৱাৰে পৰা 9:30 বজাৰে পৰা আজি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, অসমৰ স্বনামধন্য শিল্পীসকলে ভাগ লৈছিল। আজি দেখিবলৈ পোৱা গৈছে অসমৰ বৰেণ্য শিল্পীসকল আহি ইয়াত উপস্থিত হৈছে, অসমৰ গাঁৱে ভূমিয়ে বিভিন্ন ঠাইৰ পৰা তেওঁলোকে আহিছে বহুতো লোক, আৰু গুৱাহাটী মহানগৰ যি যান বাহন শাখা ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আহি মঞ্চত আসন গ্ৰহণ কৰিছে, তেখেতক আদৰণি জনোৱা হৈছে, আৰু আজি গুৱাহাটী মহানগৰ যান বাহন শাখাই বৰ সুন্দৰকৈ তেওঁলোকে ব্যৱস্থা কৰিছে। ইতিমধ্যে আজি আমাৰ আজি পুৱা অনুষ্ঠানতো গুৱাহাটী মহানগৰৰ যান বাহন শাখাৰ দায়িত্বত থকা উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই অতি বিতংকৈ কথাখিনি বুজাই দিছিল যাতে কোনো ৰাইজৰ যাতে অসুবিধা নহয়, আজিৰ এই অনুষ্ঠানটো সুকলমে হ'ব লাগিব, একে সময়তে ৰাইজৰ যাতে কোনো ধৰণৰ দুৰ্ভোগ নহয় তাৰ বাবে তেওঁলোকে অতি সুন্দৰকৈ ব্যৱস্থা কৰিছে, আৰু এতিয়া প্ৰায় 1,00,000 লোক, তাতকৈ অধিক যদি কম নহ'ব হ'লে হয়তো তাতকৈ অধিক হ'ব, তেনেকৈ আহি লোক আজি সমবেত হৈছে। বহুতো লোকে ইয়াত আসন নাপায় থিয় হৈ আছে, কিন্তু তেওঁলোকে সকলোৱে এবাৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ বিচাৰিছে, আৰু আপোনালোকক কওঁ যে কালিৰে পৰা অতি কষ্টৰে আমাৰ কাৰিকৰী দিশৰ যিসকল সহযোগী আছে তেওঁলোকে ইয়াত কষ্ট কৰিছে, প্ৰায় 3 বজালৈ, নিশা 3 বজালৈ তেখেতসকল ইয়াত আছিল, আৰু তেখেতসকলে গোটেই অনুষ্ঠানটো যাতে সুকলমে আপোনালোকৰ মাজলৈ যায় তাৰ বাবে তেখেতসকলে বিশেষভাৱে কষ্ট কৰিছে। বিশ্বদেৱ স্বৰ্গীয়াৰী, বিজয় দাস, ধীৰাজ বৈশ্য, ৰঞ্জিত দৈমাৰী তেখেতসকলে যথেষ্ট কষ্ট কৰিছে। আজি আমাৰ দলটোক ইয়াত ধাৰা বিৱৰণী দিয়াৰ ক্ষেত্ৰত এই দলটোক নেতৃত্ব বহন কৰিছে আমাৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰে, সীমান্ত বাৰ্মাৰ সৈতে মই ইন্দ্ৰজিৎ দাসে আপোনালোকক পোনপটীয়াকৈ এই কথাখিনি জনাই আছোঁ। শ্ৰোতাসকল, নিউজ অন

0: AIR আৰু AIR ৰেডিঅ' এপটো আপোনালোকে ভাৰতবৰ্ষ কিয় বিশ্বৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে একেসময়তে আমাৰ অনুষ্ঠান শুনি আছে আপোনালোকে যিসকলে ৰেডিঅ' ছেটত শুনি আছে তেখেতসকলকো আপোনালোকক জনাইছোঁ যে অসমৰ কেন্দ্ৰসমূহে এই অনুষ্ঠানটো আজি পোনপটীয়াকৈ ৰিলে কৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰিছে আৰু ৰিলে কৰিছে আটাইবোৰ কেন্দ্ৰই গতিকে সকলো শ্ৰোতাই আজি পোনপটীয়াকৈ দাৰৰ বাতৰি যাতে দাৰে লাভ কৰিব পাৰে তাৰ বাবে আমি প্ৰয়াস কৰিছোঁ আৰু মাত্ৰ খন্তেক সময়ৰ অপেক্ষা ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ প্ৰায়সকল অতিথি ইতিমধ্যে আহি উপস্থিত হৈছেহি তেখেতসকলৰ উপস্থিতিৰ পাছত এতিয়া আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অপেক্ষা কৰিছোঁ ভাৰতৰ দ্বিতীয় ৰাজধানীত যেন পৰিণত হৈছে গুৱাহাটী ৰাজনৈতিক মহাতাৰকাৰ পৰা প্ৰখ্যাত উদ্যোগপতিলৈ খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত ৰাজনাথ সিং শিৱৰাজ সিং চৌহান নীতিন গাডকাৰী সৰ্বানন্দ সোণোৱাল জে পি নাড্ডাৰ লগতে বহু কেন্দ্ৰীয় মন্ত্ৰী আহিছে নাইব সিং চাইনী যোগী আদিত্যনাথ ৰেখা গুপ্তা প্ৰেমচন্দ দেৱেন্দ্ৰ ফাড়নবীশ কনৰাজ চাংমা মানিক শাহা শুভেন্দু অধিকাৰীক কেশৱ প্ৰসাদ মৌৰ্য ৰাজেন্দ্ৰ শুক্লা সম্ৰাট চৌধুৰী নেফিঅ ৰিঅ চন্দ্ৰবাবু নাইডু পেমা খাণ্ডুসহ 22খন NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হৈছেহি এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱাৰ বাবে আহিছে জিত আদানী সজ্জন জিন্দাল অসমৰ বাৰীৰহণীয়া কৃষ্টি সংস্কৃতিৰে কালিৰে পৰা অতিথিসকলক আদৰণি জনোৱা হৈছে 11:40 আজি খানাপাৰাত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্যপালে শপত বাক্য পাঠ কৰোৱাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ সৈতে আজি চাৰিগৰাকী মন্ত্ৰীয়ে তেখেতৰ মন্ত্ৰীসভাৰ চাৰিগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব ৰামেশ্বৰ তেলী যি পূৰ্বতে কেন্দ্ৰীয় মন্ত্ৰী আছিল ৰেল বিভাগৰ দায়িত্বটো আছিল তেখেত আহি এতিয়া এইবাৰ অসম মন্ত্ৰীসভাৰ মন্ত্ৰীৰ বাবে শপত গ্ৰহণ কৰিব অতুল বৰা অজন্তা নেওগ আৰু BPFৰ ফালৰ পৰা শৰণ বড়ো যি যোৱাটো কাৰ্যকালত পৰিবহণ মন্ত্ৰী আছিল শেষৰ ফালে এতিয়া আমি ঘোষণা শুনিবলৈ পাইছোঁ যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি ইতিমধ্যে মঞ্চৰ পিছফালে উপস্থিত হৈছে আৰু মাত্ৰ খন্তেক সময়ৰ অপেক্ষা আমি দেখিবলৈ পাম তেখেত মঞ্চলৈ আহিব আৰু মাত্ৰ খন্তেক সময় ইয়াত আমি দেখিবলৈ পাইছোঁ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মঞ্চলৈ আহিছে সকলোৱে বিপুল হৰ্ষধ্বনিৰে তেখেতক আদৰণি জনাইছে তেখেতৰ সৈতে অসমৰ মাননীয় ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব ল'বলগীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে একেলগে থিয় হোৱা দেখিবলৈ পাইছোঁ আৰু মঞ্চত উপবিষ্ট সন্মানীয় অতিথিসকল সকলোৱে থিয় হৈছে ইয়াত উপস্থিত থকা 100,000তকৈ অধিক লোক সকলো থিয় হৈ ভাৰত মাতাৰ জয়ধ্বনিৰে মুখৰিত হৈ পৰিছে এই পৰিৱেশ
1: নরেন্দ্র মোদী জিন্দাবাদ ভারত মাতা কে
0: আমি দেখিবলৈ পাইছোঁ মঞ্চৰ একেবাৰে সোমাজত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ বাওঁকাষে আজি দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিবলগীয়া অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সোঁকাষে আমি দেখিবলৈ পাইছোঁ অসমৰ মাননীয় ৰাজ্যপাল মহোদয় তেখেতৰ সোঁকাষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আৰু ৰাজনাথ সিং ডাঙৰীয়াৰ সোঁকাষে অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এতিয়া ৰাষ্ট্ৰীয় সংগীত তাৰ পাছতে অসম সংগীত পৰিৱেশন কৰা হ'ব

0: Sir.
1: অসমৰ মুখ্য সচিব ডক্টৰ ৰবি কোটাই অনুষ্ঠানটি আগ ধৰিছে। এতিয়া শপত গ্ৰহণৰ দিশে আগবাঢ়িছে মাননীয় ৰাজ্যপাল ডাঙৰীয়াই। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে আজি শপত গ্ৰহণ কৰিব।
0: হিমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ ডেজিগনেট।
1: ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া শপত গ্ৰহণ কৰিব। একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰূপে তেখেত আগবাঢ়ি গৈছে।
0: ইউ মে বি প্লিজ ছাৰ টু এডমিনিষ্ট্ৰেট দ্য অথ অফ অফিচ এণ্ড দ্য অথ অফ চিক্ৰেচি টু দ্য চিফ মিনিষ্টাৰ ডেজিগনেট এজ ইনভাইটেড এণ্ড প্ৰেজেণ্টেড।
2: মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
0: মই
2: শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম।
1: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিলে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ মাননীয় ৰাজ্যপালে তেখেতক শপত বাক্য পাঠ কৰোৱালে। আমি দেখিবলৈ পাইছোঁ তেখেতে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে কৰমৰ্দন কৰি এই দায়িত্বভাৰ।
0: To take the votes of

0: অফিস এন্ড সিক্রেসি
1: সারিগোড়াকি
0: আই রিকোয়েস্ট ইউ পারমিশন টু প্রেজেন্ট
1: অজন্তা নেওক অতুল বড়া শরণ বড়ো রামেশ্বর রামেশ্বর তেলি তেওঁলোকক এজন এজনকৈ এতিয়া শপত গ্রহণ কৰিব অসমৰ মন্ত্ৰীৰূপে এতিয়া অসম মন্ত্ৰীসভাৰ সদস্য হিচাপে চাৰিগৰাকীয়ে এতিয়া শপত গ্ৰহণ কৰিব চাৰিগৰাকীৰ নাম ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি ছ'চিয়েল মিডিয়াত তেখেতে ঘোষণা কৰিছিল অকপৰ ফালৰ পৰা আৰু বি পি এফৰ ফালৰ পৰা শৰণ বড়ো এই আমি দেখিবলৈ পাইছোঁ ৰামেশ্বৰ তেলি তেখেতে অসম মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে
2: মই ৰামেশ্বৰ তেলি ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্তভাৱে আৰু শুদ্ধ অন্তকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিষেদ নোহোৱাকৈ সংবিধানৰ আৰু আইন অনুসৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম মই ৰামেশ্বৰ তেলি ঈশ্বৰৰ নামত শপত লওঁ যে অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম

0: বিভাগৰ প্ৰথমটো কাৰ্যকালতো তেখেতে কৃষি বিভাগৰ মন্ত্ৰী আৰু বিভিন্ন দপ্তৰৰ দায়িত্বত তেখেত আছিল আৰু আজি আকৌ এবাৰ তেখেতে এতিয়া অসম গণ পৰিষদৰ প্ৰতিনিধিৰূপে এন ডি এ মিত্ৰজোঁটৰ যিখন চৰকাৰ এই চৰকাৰখনত শপত গ্ৰহণ কৰিবলৈ ওলাইছে।
1: বৰাই ঈশ্বৰৰ শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসৰি সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী অতুল বৰাই ঈশ্বৰৰ নামত শপত লওঁ যে অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম।
0: অতুল বৰাই এইমাত্ৰ তেখেতে শপত গ্ৰহণ কৰিলে। এন ডি এৰ যি মিত্ৰজোঁটৰ চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰখনত যোৱাটো কাৰ্যকালতো তেখেতে মন্ত্ৰী হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত আছিল। আকৌ এবাৰ তেখেতে আজি শপত গ্ৰহণ কৰিলে। এই বছৰ এই কাৰ্যকালত তেখেতে কোনকেইটা দপ্তৰ লাভ কৰিব আৰু কিছুদিন পাছত জানিব পৰা যাব। আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনত আৰু কোন কোন মন্ত্ৰী অন্তৰ্ভুক্ত হ'ব সেয়া এতিয়াও কোনো কথা সদৰি কৰা হোৱা নাই, কিন্তু অনাগত সময়ত অতি সোনকালে হয়তো আমি এই বিষয়ে সবিশেষ জানিবলৈ সক্ষম হ'ম। কালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্ধিয়াৰ ভাগত কৈছিল যে নিশাৰ ভাগত নীতিন নবীন ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া তেখেতসকলৰ সৈতে আলোচনা কৰাৰ পাছত তেখেতে সিদ্ধান্তৰ কথা ঘোষণা কৰিব। আজি ৰাতিপুৱা 7 বজাত তেখেতে ঘোষণা কৰাৰ কথা আছিলে, কিন্তু হয়তো সেই আলোচনা অতি সোনকালেই হৈ গ'ল আৰু তাৰ পাছত নিশাৰ ভাগতে তেখেতে এই কথা ছ'চিয়েল মিডিয়া যোগে ঘোষণা কৰিছিল তেখেতৰ পেজত, আৰু তাৰ পৰাই সকলোৱে গম পাইছিল যে 4গৰাকী মন্ত্ৰীয়ে তেখেতৰ সৈতে আজিৰ দিনটোত শপত গ্ৰহণ কৰিব। আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিয়ে আচলতে এক নতুন ধৰণৰ জোৱাৰৰ সৃষ্টি কৰে আৰু তেখেতৰ যি উপস্থিতি, এই উপস্থিতিয়ে আজিও এই সময়খিনিক সমৃদ্ধ কৰিছে। চৰণ বড়ো, মই কৈছোঁৱেই ইতিমধ্যে যে ইয়াৰ আগতেও পৰিবহণ মন্ত্ৰী আছিল আৰু এতিয়া তেখেতে নতুন মন্ত্ৰীসভাৰ সদস্যৰূপে আৰম্ভণিৰ সময়তে তেখেতে এতিয়া শপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।
2: মই শ্ৰী চৰণ বড়ো অবংগচাইনী বঙাও সমাইকিৰা লানানে বুঙদি আঙে আইন খান্তিজন সুজুজানাই ভাৰত সংবিজিতকৌ সেইথেই পঠাইগন আৰু গনাইগন। আং ভাৰতনি সাৰ্বভৌমত্ব আৰু খৌসিতিকৌ ৰেখা খালামগন। আং আসাম ৰাইজনি সাসে মন্ত্ৰী মহৰৈ ফঠাইনাই আৰু গগ গসৈ আংনি মাউনো গনাং হাবাফোরকৌ গিনাই এবা সরকৌবা অন্নাই মজাং মন্নাই এবা গিজরা গসো লায়ালাসিনো সংবিজিত আৰু খান্তি বাইদিয়ে গাসৈবো থাকনি সুবুংনি পারসে গাহাম বিচাইগন। আং চৰণ বড়ো অবংগচাইনী মুঙাও সমাইকিরা লানানে বুঙদি আসাম রাইজনি সাসে মন্ত্রী মহরৈ বিবান মাউফুংনায়াও আংনো মন্ত্রী মহরৈ দৈথাই হরনাই এবা মিথিহনাই বাত্রাকৌ যাইকি জায়া সুবুং এবা সুবুংফোরনো থংজঙৈ এবা খেংসেলিয়ৈ ফোরমাইনাই এবা মিথিহনাই নঙা।
3: এয়া বি পি এফৰ চৰণ বড়োৱে

0: ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰিল শপত গ্ৰহণ সমাৰোহৰ। এতিয়া এখন গ্ৰুপ ফটোগ্ৰাফৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মঞ্চত থিয় হোৱা আমি দেখিবলৈ পাইছোঁ। এখন গ্ৰুপ ফটোগ্ৰাফ তেখেতৰ সৈতে অসমৰ নতুনকৈ দায়িত্ব গ্ৰহণ কৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, চাৰিগৰাকী নতুন মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলি, চৰণ বড়ো আৰু তেখেতসকলৰ সৈতে অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়া। এতিয়া আমি দেখিবলৈ পাইছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে প্ৰস্থান কৰিব। এক বহু প্ৰতীক্ষিত ক্ষণ আৰু এক বহু প্ৰতীক্ষিত এই যি এক সমাৰোহ, শপত গ্ৰহণ সমাৰোহ, আচলতে বহুতো লোকেই পূৰ্বৰে পৰা এটা থাৱৰ কৰিছিল যে যিধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কামসমূহ আগুৱাই লৈ গৈছে, হয়তো অসমৰ ৰাইজে আকৌ এটা সুযোগ তেখেতসকলক দিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথা উল্লেখ কৰিছিল যে তেখেতে বহুখিনি কাম কৰিছে, কিন্তু বহুখিনি কাম কৰিবলগীয়াও আছে। গতিকে এই সকলোখিনি আমি দেখিবলৈ পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই একেলগে আলিংগন কৰি সুন্দৰকৈ ৰাইজৰ সন্মুখত ৰাইজৰ অভিবাদন গ্ৰহণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অভ্যাগতসকলক প্ৰতিগৰাকীকে তেখেতে নমস্কাৰ জনাই লাহে লাহে মঞ্চৰ পৰা প্ৰস্থান কৰিবলৈ আগবাঢ়িছে। আজিৰ এই পোনপটীয়া প্ৰচাৰত আমাক কাৰিকৰী দিশত সহযোগ কৰিলে বিশ্বদেৱ স্বৰ্গীয়াৰী, বিজয় দাস, ধীৰাজ বৈশ্য আৰু ৰঞ্জিত দৈমাৰীয়ে। মই ইন্দ্ৰজিৎ দাস মোৰ সৈতে আছিল আপোনালোকক বিৱৰণী আগবঢ়াবলৈ মোৰ সহকৰ্মী সীমান্ত বাৰ্মা, আৰু আজিৰ এই দলটোৰ নেতৃত্ব বহন কৰিছিল কাৰ্তিক সূত্ৰধৰে। শ্ৰোতাসকল, খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ পৰা আমি এতিয়া উভতি যাব বিচাৰিছোঁ আকাশবাণীৰ মূল ষ্টুডিঅ'লৈ, য'ত উপস্থিত আছে মীনাক্ষী দেৱী।
1: গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিলে। অনুষ্ঠানটিৰ আঁত ধৰিলে কাৰ্তিক সূত্ৰধৰ, সীমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, ৰামেশ্বৰ তেলি, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ, ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ বাছনি, কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে অংশ
3: লয়। ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম। আৰু মই

0: ভয় বা পক্ষপাত, অনুরাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
1: মই
0: শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম।
2: ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চাৰিগৰাকী সতীৰ্থ বিধায়কে আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত লয়। আনহাতে মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডক্টৰ শৰ্মাই প্ৰকাশ কৰিছে। শপত গ্ৰহণ অনুষ্ঠানত অংশ ল'বলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী যোৱা নিশা গুৱাহাটীত উপস্থিত হয়। বৰজাৰ বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কইনাধৰালৈ যায় আৰু ৰাজ্যিক অতিথিশালাত নিশা কটায়। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী ইউনাম খেমচান সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশ লয়। অনুষ্ঠানত অংশ লোৱাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গৌৰো অসমত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকে। এন ডি এ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ইয়াৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰগতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হৈছে। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাহগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপত গ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে বুলি যান বাহন আৰক্ষীয়ে প্ৰকাশ কৰিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি এয়াৰ ৰেইড অনুশীলনৰ আয়োজন কৰা হৈছে। দিনৰ 11:30 বজাত তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক চাইৰেন বজোৱা হয়। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বজোৱা হয়। ইয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াটো আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আহান জনায়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন কালি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মেত নাকচ কৰিছিল। আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ বা ধাতৃ দিৱস। আধুনিক নাৰ্ছিং ব্যৱস্থাৰ প্ৰতিষ্ঠাপক তথা সমাজ সংস্কাৰক ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটো প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ মূল বাণী হৈছে আমাৰ নাৰ্ছ, আমাৰ ভৱিষ্যত। স্বাস্থ্য ব্যৱস্থাত বিশেষ সেৱা আগবঢ়োৱা নাৰ্ছসকল সমাজৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ। আজিৰ এই দিৱসত আৰ্ত আৰু ৰোগীয়া লোকসকলক নাৰ্ছসকলে আগবঢ়াই অহা পৰিচৰ্যাৰ বাবে তেওঁলোকলৈ সন্মান জনোৱা হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগী পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে

0: সেৱা আগবঢ়োৱা প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা আগবঢ়াইছে। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিবলৈ নতুন চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। জি আই টেক লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বছৰৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বছৰৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰো সিদ্ধান্ত লোৱা হৈছে। লগতে লিচু বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰা কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় আদিৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট থাকিব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। কবি শিশু সাহিত্যিক লেখক জুনমণি দাসৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। সমকামী সূৰ্য, নিনাদিত নিৰ্জনতা, মৈথুনৰত মাছ আদি কাব্যপুথিৰে বৰ্তমান সময়ত ৰাজ্যখনৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ কবি হিচাপে খ্যাতি লাভ কৰা জুনমণি দাসক কালি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা তেওঁৰ মৃত্যু হয়। কবিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসালয়খনত তেওঁৰ অনেক গুণমুগ্ধই ভিৰ কৰে আৰু তেওঁলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। পাছত চিকিৎসালয়ৰ পৰা কবিগৰাকীৰ মৃতদেহ তেওঁৰ জন্মঠাই শিৱসাগৰলৈ লৈ যোৱা হয়। পশ্চিম এছিয়াৰ সাম্প্ৰতিক উত্তেজনাৰ মাজতো দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় চৰকাৰে দেশবাসীক আশ্বস্ত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এখন আন্তঃ মন্ত্ৰালয় সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই বিষয়ে উল্লেখ কৰি কয় যে ঘৰুৱা ব্যৱহাৰৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান নিৰৱচ্ছিন্নভাৱে অব্যাহত আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালাৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাব কিংছত 3 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ। ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ বাছনি। কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ 4th খণ্ড।
3: নমস্কাৰ বাইদেউ।
4: নমস্কাৰ।
3: আপোনাৰ 1969 চনৰ যি অভিজ্ঞতা, ইয়াত প্ৰথম কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হৈ তাৰপিছত বহুদিনে আহিছে, এতিয়া আহিছে আমাক এটা সাক্ষাৎকাৰ দিবলৈ, এই দুটা মানে এই সময়খিনিৰ ডিফাৰেঞ্চটো কি, বয়সৰ ডিফাৰেঞ্চ, এতিয়া কেনেকুৱা অভিজ্ঞতা?
4: এতিয়াতো বয়স হৈছে, সেইকাৰণে অলপমান দিগদাৰ পাওঁ আৰু, উঠিব ভয় লাগে। চিৰিকেইটাত কিমান আহিলোঁ, কিমান গ'লোঁ সেই সময়ত, দৌৰা দৌৰি কৰি হ'লেও মানে আহি যাওঁ আৰু,
3: মানে তেতিয়া ডুবডুবকৈ উঠিছিল,
4: ডুবডুবকৈ উঠোঁ আৰু ঠিক সময়ত পাব লাগে, পুৰুষদায় নহ'লে দেখিলে মানে দেৰি হ'লে খুব হেৰি পায়,
3: বেয়া পায়,
4: বেয়া পায় আৰু। আৰু মোৰ হেণ্ডছবিলাক নাহিলেও সিহঁতক গালি পাৰে, মানে কিয় দেৰি হৈছে এনেকুৱা আৰু। গতিকে যিখিনি পাৰিছোঁ চেষ্টা কৰি কৰিছিলোঁ আৰু। এতিয়া বয়স হৈছে কাৰণে অলপমান অসুবিধা পাওঁ, পালেও ভাল লাগে আহি, কাৰণ মোৰ ৰেডিঅ' ষ্টেচনটো প্ৰাণৰ দৰে, মানে ইমান বছৰে কেনেকৈ আহিছিলোঁ, কি কৰিছিলোঁ মই নিজেই ভাবিব নোৱাৰোঁ। আৰু এতিয়া আহিবলৈ হ'লে ল'ৰা বা কোনোবা এজন মোৰ লগত আহিব লাগে, চাওঁ আৰু কিমান আৰু আহিব পাৰোঁ।
3: কিজানি আপোনাৰ গীতবিলাক কিন্তু আমি আকাশবাণীত বজাই আছোঁ দেই।
4: হয়, সেইদিনাও বজাইছে, মই শুনিছোঁ।
3: হয়, এতিয়া মোক এটা কথা কওকচোন, যে সকলো গায়ক গায়িকাৰ এটা অভিজ্ঞতা থাকে,

0: যে এই গীতটোৰ মাজেৰে মই জনপ্ৰিয় হ'লোঁ বা এই গীতটো মোৰ পৰিচয়সূচক গীত, তেনেকৈ যদি এটা গীতৰ কথা সোধোঁ আপুনি কোনটো গীতৰ কথা ক'ব?
1: বিশেষ কৰি এই ভৰদুপৰ বেলা কোনে বজায় বাঁহী, সেই গীতটোৱে বেছি মানুহে মোক দেখা পালেই কোনোবাই মানে দূৰৰ পৰা গাই দিয়ে তেনেকুৱা হৈছিলে। আৰু সেই সময়ত বিয়া বাৰুত এইবিলাক গীতে বজাইছিলে, মাইক মানে গছত হেৰি আঁৰি দিয়ে লগাই দিয়ে, আৰু বিয়া ঘৰবিলাকত চব এই গান আছিলে। এই ভৰদুপৰ বেলা কুণ্ডিলতে ৰুক্মিণীয়ে কৰে যোৰহাট, শিশুপাল নাপাতা জঞ্জাল, এইবিলাক বিয়াৰ হেৰি গীত আৰু। তাৰপিছত লোকগীত হিচাপে আমি গাইছোঁ, অলপ ইফাল সিফাল কৰি গাইছোঁ আৰু। সেইবিলাক আচলতে চব ট্ৰেডিশ্যনেল আৰু, ট্ৰেডিশ্যনেল গীতবিলাক গৈ পেলাই লোকগীত হৈছে। আগতে হয়তো সেইবিলাক গোৱা মানুহ নাছিল, আৰু খেতি বাতি কৰিও মানুহবিলাকে কিছুমান তেনেকুৱা গীত গাইছিল।
0: আপুনি কুণ্ডিলতে কৈছিলে,
1: হয় হয়,
0: এফাকি গাই দিয়কচোন।
1: ঠিক আছে, অলপ গাই দিছোঁ। কুণ্ডিলতে ৰুক্মিণীয়ে কৰে যোৰহাট, কেনমতে যাইবা বাপু ছয় মাহৰ বাট,

0: এতিয়া কথাটো সুধো, আপোনাৰ যেতিয়া আকাশবাণীত বাণীবন্ধনৰ কাৰণে আহিছিলে, প্ৰথম চোৱাটো আপুনি গ্ৰামোফোন কোম্পানীত যোৱা নাই, প্ৰথম চোৱা আকাশবাণীতে কৰিছে। আকাশবাণীত আপোনাৰ সেই বাণীবন্ধনৰ অভিজ্ঞতা আপোনাৰ পৰা অকণমান শুনিব খুজিছোঁ। কোনোবা এটি গীতৰ কথাৰে আৰম্ভ কৰোঁ?
1: অঁ, এই গীতবিলাকত মানে কি, মই নিজে যেতিয়া মই হেৰিখন পাওঁ,
0: কণ্ট্ৰেক্টখন পাওঁ,
1: কণ্ট্ৰেক্টখন পাওঁ, তেতিয়া আৰু বহি যাওঁ আৰু, কোনকেইটা গাম এইবাৰ, কি গাম, কি কৰিম। আৰু মোৰ বাদ্যযন্ত্ৰী কেইজনক মানে ফোন কৰোঁ আৰু, ফোন তেতিয়া নাছিল আৰু, কি কেনেকৈ কৰোঁ মানে ভাবিব পৰা নাই এই।

0: তাৰপিছত আৰু লাহে লাহে লাহে লাহে গানকেইটা ছিলেক্ট কৰোঁ আৰু সিহঁতে যেতিয়া ৰিহাৰ্চেল কৰিব আহে তেতিয়া সোধোঁ যে কেনে হ'ব এইটো গাম হ'বনে তেনেকৈ গাম। আৰু সুধীৰ দা থাকোঁতে আগতে যেতিয়া তেওঁৰ ইয়াতে আছিল দিছপুৰ হাইস্কুলত কাম কৰিছিলে সেই সময়ত থাকোঁতে সুধীৰ দাক পাওঁৱেই, তেওঁৱে মোক ছিলেক্ট কৰি দিয়ে গীতবিলাক। তাৰপিছত লাহে লাহে তেওঁতো নাহা হ'ল, বৰপেটাতে ট্ৰেঞ্চফাৰ হৈ গ'ল। সেইকাৰণে মোৰ অসুবিধা হৈছিলে কিন্তু আৰু নিজে কৰিব বাধ্য হ'লোঁ আৰু।
1: হয়, আৰু আপোনাৰ সময়ত তাৰমানে এনেকুৱা আমাৰ নিজৰতো আমাৰ বাদ্যযন্ত্ৰী থাকেই, আপোনাৰ ক্ষেত্ৰত লোকগীতৰ ক্ষেত্ৰত আপুনি বাহিৰৰ পৰা আনিব লগা হৈছিল নে আমাৰ পৰাও দিছিলে?
0: দিছিলে, এই বাঁহী বিশেষ কৰি, আৰু মোক মই দুজন পাইছিলোঁ, দুটাৰা আৰু ডগৰৰ পাইছোঁ, আৰু বাকী আৰু কেতিয়াবা তাল চালৰ বজোৱা মানুহো পাইছিলোঁ আৰু প্ৰভাত দাটো আছিলে কম্পালচৰি। আৰু
1: সাধাৰণতে আপুনি গীতবিলাক আকাশবাণীৰ ভিতৰৰ কথা কৈছোঁ, ইয়াত আপোনাৰ কেইটা ইনষ্ট্ৰুমেণ্ট লৈছিলে আপুনি? দোতাৰা আৰু ডগৰ, বাঁহীটো থাকে,
0: বাঁহীটো থাকে আৰু খঞ্জুৰি,
1: খঞ্জুৰি হয়। এতিয়া তাৰ ভিতৰত বাঁহীটো বোধ কৰোঁ আমাৰ প্ৰভাত শৰ্মা তেখেতেই ধৰিছিলে নহয় জানো? আৰু এই গানৰ ডাইৰেকশ্যনটো কোনে কৰিছিলে আপোনাৰ?
0: ডাইৰেকশ্যনটো মোক সুধীৰ দাই কৰি দিছিলে, যিখিনি সময় পাইছিলোঁ তেওঁ ওচৰতে তেওঁ কৰি দিছিলে। আৰু কেতিয়াবা ৰামেশ্বৰ পাঠকে কৰিছিলে। আৰু মোৰ বিয়াৰ পিছততো মই ইফালে গুচি আহিলোঁ, মোৰ মাহঁতৰ ঘৰত আৰু অহা যাহে কৰোঁ অলপ, তেতিয়াৰ পৰা অলপমান হেৰিটো অহা যোৱাটো কম হ'ল। মই চাকৰিও কৰিছিলোঁ জলসিঞ্চন বিভাগত চানমাৰীত, তাতে কোৱাটাৰতে আছিলোঁ। পিছলৈকে আৰু মই নিজেই কৰা হ'লোঁ আৰু, যে মইতো কিবা এটা কৰিবই লাগিব, বেলেগক ৰখি থাকিলে কেনেকৈ হ'ব, গতিকে যিটো ডেট দিছে সেই ডেটত মই যাবই লাগিব।
1: এতিয়া ইয়াৰ ভিতৰতে আপোনাৰ আমাৰ এজন প্ৰযোজক থাকে গীতৰ নহয় জানো, সংগীত বিভাগৰ পৰা, ধৰকচোন আমাৰ ইয়াতে কেইবাগৰাকীও নাম কৰা প্ৰযোজক আছিল, সেইসকলৰ লগত আপোনাৰ কথা বতৰা বা এৰেঞ্জমেণ্টটো কেনেকৈ হয়?
0: সেইটো মই অহাৰ পিছত হয়।
1: প্ৰভাত দাও আছিল, প্ৰভাত শৰ্মা আছিলে, হয়,
0: সেইখিনি মানে অহাৰ পিছত ষ্টুডিঅ'ত যেতিয়া সোমাওঁ তেতিয়া দেখা পাওঁ আৰু যিজনে হেৰি কৰে মোক, তেতিয়া তেওঁৰ লগত কথাখিনি পাতি লওঁ আৰু ভালকৈ।
1: আপুনি ইয়াতে ষ্টুডিঅ' ৰিহাৰ্চেল কৰিছিল নে নাই? কৰিছিলতো,
0: অলপ কৰিছিলোঁ, যিখিনি সময় পাওঁ আৰু। ইহঁতে কোনোবা এটা দেৰিকৈ আহিলে অলপমান হেৰি হৈ যায়। এবাৰতো সুধীৰ দায়ে দেৰি কৰিছে, বৰপেটাৰ পৰা আহি আহে, পুৰুষ দায় পালে পাই পেলাই দিলে নহয় মজাটো। আৰু পুৰুষ দায় ইফালে ইফালে ঘূৰি থাকে কিন্তু যাৰ য'ত যোনটো ষ্টুডিঅ'ত মানে এইবিলাক
1: বাণীবন্ধন
0: হৈ থাকে, অলপ ঘূৰা পকা কৰি থাকে, কোন কেনেকৈ আছে, কি কৰিছে কি নকৰিছে চব চাই থাকে। আৰু মানুহজনে অলপমান মানে হেৰি ভয় লাগে নহয় মানুহ, অৱশ্যে কিবা ক'ব নিশ্চয়, আমি সন্মান কৰিছিলোঁ তেওঁক, মানে ভাল লাগে।
1: আৰু তেখেতৰ কথা এটাই আপোনাৰ জীৱনত প্ৰভাৱো পেলাইছে, আপোনাক ক'লে যে আপুনি আপোনাক লোকগীততে থকাৰ কথা ক'লে।
0: আৰু তেওঁ এবাৰ আমাক ডিব্ৰুগড়ত লৈ গৈছে, গোটেই গ্ৰুপটো, মুকুল দা গৈছে, খগেন দা গৈছে, প্ৰভাত দা গৈছে, সুধীৰ দা গৈছে, আমাক হলি গীত চিট এই ষ্টুডিঅ'তে মানে আমাক শিকাইছিলে, তাতে হলি গীতো গাব দিছে দুটা তেওঁ নিজেই শিকাইছে বহি বহি আমাৰ লগত। তাতে মানে লোকগীতো গাইছোঁ আৰু হলি গীতো গাইছোঁ, আৰু খগেন দাহঁতে গান গাইছে, ৰচনা গাইছে, কিবা এটা অনুষ্ঠান আছিল,
1: ইনভাইটেড অডিয়েন্স প্ৰগ্ৰাম
0: আছিল, হ'ব হ'ব, আমি তাতে আমাক থাকা মেলা সব কানৈ কলেজত দিছে, এই হেৰিত ৰাতি থাকা বিচনা চিচনা সব তাতেই দিছে, আমি গোটেই মানে হেৰি হৈ আছোঁ আৰু, মানে কেম্পত থকাৰ দৰে তেনেকৈয়ে আছোঁ। আৰু খোৱাটো আমাক ক'ত হোটেলত দিছিল নেকি, আৰু তেতিয়া মহিলাও গৈছিলে দুজনীমান আমাৰ লগত।
1: আৰু আপোনালোকে পিছত সেইটো মঞ্চতহে
0: মঞ্চত কৰিছিল,
1: ৰেডিঅ'ত কৰা নাই। আকাশবাণীৰ আমি যেটো আমন্ত্ৰিত শ্ৰোতাৰ অনুষ্ঠান বুলি কওঁ, সেইটোত আপোনাক নিশ্চয় তেনেকৈ আমিতো কৰোঁ। আপোনাৰ আকাশবাণীৰ ষ্টুডিঅ'ৰ বাণীবন্ধন বেছি ভাল লাগিছিল নে তেনেকুৱা ধৰণৰ মঞ্চত কৰাবিলাক ভাল লাগিছিল?
0: মঞ্চত কৰা বেছি ভাল লাগিলে।
1: কেলেই বাৰু, কিবা কথা আছে নেকি?
0: মানুহখিনি বহি থাকে নহয় শ্ৰোতা, মানে যোনে হেৰিটো অনুষ্ঠানটো চাব আহে, তেওঁলোকক তাতে কোনোবা চিনি পালে আৰু ভাল লাগে। মইতো এনেই ডিব্ৰুগড়তো পঢ়িছিলোঁ, গতিকে কানৈ কলেজত যাওঁতে মই মনত পৰিছে এইবিলাক আৰু, এই মোৰ লগৰকেইটাক কাবো ক'ৰবাত দেখা পালে মানে ভাল লাগিল হয়, ক'ত দেখা পাম আৰু সিহঁতে পঢ়ি থাকে হেৰিত দৰ্শকৰ মাজত। তেনেকৈ আমি আহিলোঁ আৰু, তাৰপাছত আৰু ডান্সৰ পাৰ্টিও গৈছিলে।
1: তাৰপিছত আপোনাৰ ষ্টুডিঅ'ৰ বাণীবন্ধনৰ কওকচোন, কেতিয়াবাতো গীত এটি এবাৰতে হৈছিল নে দুবাৰ তিনিবাৰ কৰিব লগা হৈছিল? পুৰুষোত্তম দাসে

0: কেতিয়াবা সি কৈছিল নেকি যে গীতটো বেয়া হ'ল ভাল হ'ল বা
1: প্ৰযোজকে
0: কৈছিল
1: নাই,
0: নেকি?
1: তেনেকৈ কোৱা নাই। গীতটো দুবাৰ তিনিবাৰ কৰিব লগা হোৱা নাই, কিবা হেৰি হওঁতে যদি অলপ কিবা হেৰি
0: হেণ্ডছে যদি মিছ
1: হয়
0: কৰে,
1: কিবা দূৰত থাকে সেইটো অহা নাই, এই এইটো ওচৰত অহা বা মাইক্ৰফোনটো ভালকৈ লোৱা, এনেকৈ মানে কিছুমান কথা তাৰ পৰা আহি পেলাই ভিতৰত কৈ যায় আৰু।
0: হয়, আৰু তাত কৰোঁতে আপোনাৰ অনুভৱ কেনেকুৱা, যে গীতটি যেতিয়া বাণীবন্ধন হৈ গ'ল আপুনি গালে, গোৱাৰ পিছত এবাৰ আপুনি টেকটো শুনি চাই শুনি চাই শুনি চোৱাৰ পিছত এনেকুৱা লাগে নেকি গৈ আকৌ এবাৰ গাওঁ, না এইটোৱে ঠিক হ'ব?
1: অৱশ্যে লাগে, ই মোৰ এইখিনি দেখোন অলপমান বেলেগ বেলেগ হৈছে, মই আকৌ গাওঁ। নাই নাই, মই তাৰমানে সেইখিনি ক'বৰ কাৰণে সাহস নহয়, আকৌ কৰিব যিজনে হেৰি কৰি
0: প্ৰযোজকে যদি কয় যে মই অসন্তুষ্ট, তেতিয়াহ'লে
1: তেতিয়াহ'লে আৰু বেলেগ কথা, কিন্তু মই নিজে কৈ পেলাই হ'ব আৰু এনেকে থৈ দিওঁ আৰু।
0: কিন্তু কোনো এটা গীতে আজিলৈকে মানে
1: দুবাৰ গাব লগা হোৱা নাই,
0: সমাদৃত হৈছে সকলো গীতে, নহয় জানো? আকাশবাণীত আপোনাৰ কৰা সেই 1969 চনৰ পৰা আপুনি একেবাৰে বহুদিনলৈ কৰিয়ে আছে, তাত ও আই কেনে বিয়া দিলা মোক, এই গীতটিৰ কাহিনী কওকচোন, কেনেকে আহিল ষ্টুডিঅ'লৈ?
1: সেইটো গীত কি ক'ম, মোক নলিনী চৌধুৰী দাদাই দিছিলে,
0: হয়,
1: তই এইটো গাবিচোন, খুব ভাল পাইছিল। তেওঁ পলাশবাৰীত এটা প্ৰগ্ৰামত মোক লৈ গৈছিলে, লৈ যোৱাৰ পাছত মই যেতিয়া গীতটো তেওঁ দিয়া গীতটোৱে গাব গাব কৈছে, তেওঁ গাই গাই উঠিছে গীতটো, তাৰপিছত মোক কৈছে আৰু দৰ্শকক কৈছে এতিয়া স্নেহলতাই গাব, তেনেকৈ মোক ষ্টেজত উঠাইছে আৰু, আৰু মোক ইফালে মনে মনে কৈও আছে ও আই কেনে বিয়া দিলি, মই সেইটো গীত গাব লাগিব, গাইছোঁ হয় কিন্তু মোৰ চকুৰ পানী ওলাইছে,
0: কেলে বাৰু,
1: কিয় জানো, এই ছোৱালী এজনী কেনেকুৱা দিন
0: হয়,
1: আগতে গাইছোঁ ৰেডিঅ'ত, কিন্তু এনে হেৰি অনুষ্ঠানত গাব গোৱা গাওঁ আৰু। সেইদিনা কিয় জানো নলিনা দাক দেখি বা গানটো কেনেকে দিছে আমাক মোক, এইবিলাক কথা মনত পৰিয়ে নেকিয়ে মোৰ মানে বিৰাট কিবা এটা হেৰি চেণ্টিমেণ্টত লাগিছে আৰু।
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে। বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ তথা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠানটিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ একেই সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিউৰ বুলনী।

0: আইদৰ বুলনীৰ সমস্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনী মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ বুলনীত আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ ৰামচা গাঁৱৰ মহিলাসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনো আহক এটি দিহানাম।
1: কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম

0: Hare Krishna.
1: Krishna.
0: Era. Hoy la hi kuru.

দিহানামটি শুনিলে অংশগ্ৰহণ কৰিলে প্ৰণীতা ডেকা, পাৰ্বতী ডেকা, অনিমা চৌধুৰী, নীলিমা ডেকা, সবিতা ডেকা, প্ৰাণেশ্বৰী ডেকা, বীণা চৌধুৰী, মঞ্জু ডেকা, সোণেশ্বৰী শইকীয়া, তগৰ ৰাজবংশী ডেকা, গীতা ডেকা, নিৰ্মূতি মজুমদাৰ, ৰঞ্জু দাস আৰু ৰীণা ডেকাই। নাগাৰাত সংগত কৰিলে কৰুণা ডেকাই। শ্ৰোতাসকল, এইবাৰ শুনোচোন আহক, ৰামচা গাঁৱৰ জীয়ৰী বোৱাৰীসকলে বহাগ মাহত মাছ মাৰিবলৈ যাওঁতে পৰিৱেশন কৰা এটি গীত।

ৰামচা গাঁৱৰ জীয়ৰী বোৱাৰীসকলে মাছ মাৰিবলৈ যাওঁতে পৰিৱেশন কৰা গীতটি শুনিলে অংশগ্ৰহণ কৰিলে পূৰ্ণিমা ডেকা, মনুমতি ডেকা, প্ৰগতি ডেকা, বিমলা চৌধুৰী, শংকৰী কাৰ্বি, পৰিধি ডেকা আৰু পল্লৱী তাৰাই। বাদ্যযন্ত্ৰত সংগত কৰিলে প্ৰবীণ লহকৰ, হেমন্ত ডেকা আৰু ৰূপজ্যোতি শৰণীয়াই। এইবাৰ এয়া ৰামচা গাঁৱৰ মহিলাসকলে পৰিৱেশন কৰা বিয়ানাম শুনোচোন আহক।

সেয়া আছিল গোৰেশ্বৰৰ ৰামচাগাঁৱৰ জীয়ৰীসকলে পৰিৱেশন কৰা জেং বিহু। অংশগ্ৰহণ কৰিলে স্বৰ্ণ ডেকা, ৰিম্পী ডেকা, পম্পী হৰণীয়া, প্ৰেৰণা মজুমদাৰ, মায়া হৰণীয়া, লিজা মজুমদাৰ, হৰিপ্ৰিয়া মজুমদাৰ, কৌশল্যা বড়ো, ভূমিকা বড়ো, পূৰবী হৰণীয়া, গীতাঞ্জলি ডেকা, কৰিস্মিতা ডেকা আৰু দিশা দাসে। শ্ৰোতাসকলে ইমান পৰে থলিতে বাণীবদ্ধ কৰা তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰামচাগাঁৱৰ জীয়ৰী বোৱাৰীসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ, সহযোগ কৰিলে ৰুণামণি বৰাই। ইয়াৰ লগে লগেই আজিৰ বুলনি ইমানতে অন্ত পৰিল। নমস্কাৰ।

0: আইদ্রে বুলনি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে মুনু মেধিৰ কণ্ঠত। শিল্পীৰ কণ্ঠত শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা নিত্যা দত্তৰ।

0: মুনু মেধিৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: প্ৰাসংগিক।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক বিশ্বনাথ জিলাৰ বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বিশ্বনাথৰ সংবাদদাতা অম্লান কাশ্যপ সাহাই।
1: নমস্কাৰ, আজি আমাৰ সৈতে উপস্থিত আছে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱা ডাঙৰীয়া। বিশ্বনাথ জিলাৰ এই উন্নয়ন খণ্ডটোত চলি থকা চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি তথা ইয়াৰ দ্বাৰা সাধাৰণ ৰাইজ কেনেধৰণে উপকৃত হৈছে এই বিষয়ে সবিশেষ কথা পাতিবলৈ আমি উপস্থিত হৈছোঁ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ কাষত। স্বাগতম জনাইছোঁ আপোনাক। কি ক'ব, আচলতে যিহেতু এতিয়া চৰকাৰৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ সমগ্ৰ জিলাখনৰ লগতে আপোনাৰ উন্নয়ন খণ্ডটো চলি আছে, কি কাম চলি আছে কি জনাব?
2: ধন্যবাদ। আপোনালোকে আজি আমাৰ চৰকাৰী যিসমূহ উন্নয়নমূলক আঁচনি আমাৰ বিহালী উন্নয়ন খণ্ডত চলি আছে সেইসমূহৰ বিষয়ে আপোনালোকৰ জৰিয়তে ৰাইজক অৱগত কৰিবৰ কাৰণে যি প্ৰয়াস আপোনালোকে কৰিছে তাৰ বাবে মই বিহালী উন্নয়ন খণ্ডৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনালোকক জনাব লাগিব যে আমাৰ যিখন বৰ্তমান চৰকাৰৰ যিবিলাক আঁচনি আমাৰ মাজত চলি আছে সেইসমূহ আমি যদি ৰাইজক জনাব পাৰোঁ তেতিয়াহ'লে আমি নিশ্চয় উপকৃত হ'ম, লগতে ৰাইজো উপকৃত হ'ব। আমাৰ ভাৰত চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি আমাৰ উন্নয়ন খণ্ডসমূহৰ জৰিয়তে বা আমাৰ গাঁও পঞ্চায়তসমূহৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যাবলৈ চৰকাৰে প্ৰয়াস কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য আঁচনিসমূহ হৈছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, যিটো MGNREGA বুলি আমি কওঁ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, 15 ফাইনেন্স কমিছন অৰ্থাৎ পঞ্চদশ বিত্তীয় আয়োগৰ জৰিয়তে ৰূপায়ণ কৰা যিসমূহ আঁচনি আছে সেইসমূহ, তাৰোপৰি আমাৰ যিসমূহ বৃদ্ধ পেঞ্চন, বিধৱাসকলৰ বাবে পেঞ্চন বা যিখিনি আমাৰ বিশেষভাৱে সক্ষম ব্যক্তিৰ কাৰণে ভাৰত চৰকাৰে যিখিনি আঁচনি পেঞ্চন আঁচনি লৈছে সেইসমূহো আমাৰ উন্নয়ন খণ্ডসমূহৰ জৰিয়তে চলি আছে। আমি বিহালী উন্নয়ন খণ্ডৰ বিষয়ে যদি আপোনাক ক'বলগীয়া হয় তেনেহ'লে আমাৰ উন্নয়ন খণ্ডটো সেইসমূহ আঁচনি, ভাৰত চৰকাৰৰ এই যি অভিলাষী আঁচনিসমূহ আমাৰ উন্নয়ন খণ্ডটো বৰ্তমান চলি আছে। এতিয়া মই আপোনাক কিছু তথ্য দিব লাগিব যিসমূহৰ জৰিয়তে আমাৰ উন্নয়ন খণ্ডটি কেনেধৰণে আঁচনিসমূহ ৰূপায়ণ হৈ আছে সেই বিষয়ে আমি জনাব পাৰিম। আমি প্ৰথমতে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, যিটো আইন বৰ্তমান সলনি হ'বলৈ গৈ আছে, VV ৰামজী বুলি আমি নতুনকৈ আমাৰ চৰকাৰে আনিছে আইনখন, এইখন আইন অতি সোনকালে আকৌ সলনি হ'ব। তথাপিও আমাৰ বৰ্তমান যিহেতু MGNREGA চলি আছে মই MGNREGA বিষয়তে ক'ব বিচাৰিছোঁ। আমাৰ বিহালী উন্নয়ন খণ্ডত, বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী উন্নয়ন খণ্ডত আমাৰ এম

জেনরেগাত অর্থাৎ এই যি আইন, সেই আইনৰ অধীনত এতিয়ালৈকে আমাৰ মুঠ 6,884 আঁচনি আমি ৰূপায়ণ কৰিবলৈ হাতত লৈছিলোঁ আৰু তাৰ ভিতৰত আমি ইতিমধ্যে 5,301 আঁচনি আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ এতিয়াও 1,583 আমাৰ আঁচনি চলি আছে। অৱশ্যে এটা কথা উল্লেখ কৰিব লাগিব যে এই 1,583 আঁচনি বা আমি যিসমূহ টোটেল আঁচনি লৈছিলোঁ, মুঠ আঁচনি আমি লৈছিলোঁ, তাতে যিসমূহ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী আছিল তেওঁলোকৰ কাৰণে যিটো আমাৰ ৱেজ দিব লগা আছিল, 95 দিনৰ ৱেজ দিব লগা আছিল, সেই বিষয়টো ইয়াৰ লগত সংলগ্ন হৈ আছে। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমাৰ বৰ্তমান 1,583 আঁচনি আমি সম্পূৰ্ণ কৰিবলৈ বাকী আছে। আমি এইখিনি ইতিমধ্যে অনগয়িং ষ্টেটাছত আছে, চলি আছে, আমি খুব সোনকালে সেইখিনি শেষ কৰিব পাৰিম। তাৰপিছত আমি ক'ব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বিষয়ে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বিষয়ে আমি ক'বলৈ যাওঁতে বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত যিসমূহ গাঁও পঞ্চায়ত আছে, আমাৰ 15টা গাঁও পঞ্চায়ত বৰ্তমান, এই 15টা গাঁও পঞ্চায়তৰ আমাৰ 13,885 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী আছিলে। এতিয়ালৈকে তেওঁলোকে আমাৰ চেংচন পাইছে, অৰ্থাৎ আবণ্টন পাইছে, গৃহ আবণ্টন পাইছে আৰু ইয়াৰ ভিতৰত আমি 8,437 গৃহ ইতিমধ্যে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু 5,448 গৃহৰ কাম পূৰ্ণগতিত বৰ্তমান চলি আছে আৰু ইয়াৰে সৰহসংখ্যক আমি যোৱা বছৰ এলটমেণ্ট পাইছিলোঁ বা আমি চেংচন দিছিলোঁ। গতিকে সেইসমূহো আমাৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণভাৱে চলি আছে আৰু অহা কিছু মাহৰ ভিতৰত আমি এইসমূহ ঘৰ সম্পূৰ্ণ কৰিবলৈ আমি সক্ষম হ'ম। ইয়াৰ লগে লগে আমি ক'ব লাগিব যে আমাৰ যিটো 15 ফাইনেন্স কমিশ্যন অৰ্থাৎ 15 বিত্তীয় আয়োগৰ অধীনত ভাৰত চৰকাৰৰ যিসমূহ আঁচনি আমি লৈছিলোঁ, সেই আঁচনিসমূহ আমাৰ বিভিন্ন পৰ্যায়ত হয়, APE লেভেল অৰ্থাৎ আমাৰ আঞ্চলিক পঞ্চায়ত লেভেল আৰু GP লেভেল গাঁও পঞ্চায়ত লেভেল, এই দুয়োটা লেভেলত আমি এই আঁচনিসমূহৰ কাম সম্পূৰ্ণ কৰিব লাগে। আমাৰ বিহালী আঞ্চলিক পঞ্চায়তৰ অধীনত এতিয়ালৈকে 15 বিত্তীয় আয়োগৰ 37টা আঁচনি মুঠ লোৱা হৈছিল, তাৰে 27টা আঁচনি আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু 9টা আঁচনিৰ কাম বৰ্তমানে চলি আছে। আমাৰ আঞ্চলিক পঞ্চায়তৰ অধীনস্থ যিসমূহ আমি আঁচনি গ্ৰহণ কৰিছোঁ ইতিমধ্যে সেইখিনি মই আপোনালোকক ক'লোঁ। ইয়াৰ উপৰিও আমাৰ প্ৰতিটো পঞ্চায়ততে প্ৰতিটো বিত্তীয় বৰ্ষত 15 ফাইনেন্স কমিশ্যন অৰ্থাৎ 15 বিত্তীয় আয়োগৰ অধীনত বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে আৰু সেই আঁচনিসমূহো প্ৰায় যোৱা বৰ্ষলৈকে আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমান বৰ্ষত যিখিনি আমি ধন আবণ্টন পাইছোঁ সেই ধনেৰে আমি আঁচনি লোৱা কাম আৰু আঁচনি ৰূপায়ণৰ কাম ইতিমধ্যে অগ্ৰাধিকাৰ ভিত্তিত আমি সম্পূৰ্ণ কৰি আহিছোঁ। আমি আমাৰ এই যিটো ফ্লেগশ্বিপ প্ৰগ্ৰাম বুলি কওঁ, ভাৰত চৰকাৰৰ যিটো আমাৰ অভিলাষী আঁচনি, সেই আঁচনিৰ ভিতৰত আমি NSAP অৰ্থাৎ ৰাষ্ট্ৰীয় আমাৰ সামাজিক সাহায্য আঁচনি, সেই আঁচনিত আমি বিভিন্ন হিতাধিকাৰীক আমি পেঞ্চন দিয়াৰ ব্যৱস্থা কৰি আহিছোঁ। এই আঁচনিৰ অন্তৰ্গত বৃদ্ধ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বিকলাংগসকল অৰ্থাৎ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে আমি আঁচনি গ্ৰহণ কৰিছোঁ। ইয়াৰ ভিতৰত আমি ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিত আমাৰ বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহত মুঠ 1,689 আমি হিতাধিকাৰীক বৰ্তমান বৃদ্ধ পেঞ্চন প্ৰদান কৰি আছোঁ। বিধৱাসকলৰ পেঞ্চন আঁচনিৰ ক্ষেত্ৰত আমি 354 বিধৱা মহিলাক আমি পেঞ্চন দি থকাৰ ব্যৱস্থা কৰিছোঁ আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত আমি 112 মুঠ হিতাধিকাৰীক আমি পেঞ্চন দি থকাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰি অসম চৰকাৰৰ এটি অভিলাষী আঁচনি আছে, ৰাষ্ট্ৰীয় সাহায্য, যিটো আমাৰ সাহায্য আঁচনি, তাৰ ভিতৰত কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, সেই আঁচনিটো আমি যথেষ্ট সংখ্যক হিতাধিকাৰীক আমাৰ বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ নেশ্যনেল ছ'চিয়েল এচিষ্টেঞ্চ প্ৰগ্ৰামৰ লগতে অসম চৰকাৰেও এটি আঁচনিৰ জৰিয়তে যিসমূহ 60 বছৰৰ ঊৰ্ধৰ ব্যক্তি আছে তেখেতসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে আৰু সেইটো আমি কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি বুলি আমি জানো আৰু সেই আঁচনিৰ জৰিয়তে আমাৰ বিহালী উন্নয়ন খণ্ডত আমি মুঠ 3,428 হিতাধিকাৰীক আমি এই পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত কৰিছোঁ আৰু তেওঁলোকে ৰেগুলাৰলি এই পেঞ্চন আঁচনি তেওঁলোকে উপভোগ কৰি আছে। ইয়াৰ লগতে আমি ক'ব লাগিব যে আমাৰ এইটো ASRLM আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন, তাৰ আণ্ডাৰত আমাৰ আত্মসহায়ক গোটসমূহ আছে, সেই আত্মসহায়ক গোটসমূহকো চৰকাৰে স্বাৱলম্বিতাৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু সেই আত্মসহায়ক গোটসমূহে চৰকাৰী বিভিন্ন আঁচনিৰ জৰিয়তে তেখেতসকলে নিজৰ ভৰিত নিজে থিয় দিব পৰা অৱস্থা এটা হৈছে। আপোনালোকে নিশ্চয় সকলোৱে জানে যে আমাৰ যি লাখপতি বাইদেউৰ পৰিকল্পনা চৰকাৰৰ আছে সেইখিনি সেই আত্মসহায়ক গোটৰ জৰিয়তেই হৈ আছে আৰু ইতিমধ্যে সেই আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে উদ্যম

0: তিনিটা আঁচনিৰ জৰিয়তে লাভান্বিত কৰিছে। আমাৰ বিহালী উন্নয়ন খণ্ডত আমি আত্মসহায়ক গোটৰ যদি আমি পৰিসংখ্যা দিবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি ক'ব লাগিব যে আমাৰ বিহালী উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তত এতিয়ালৈকে প্ৰায় 2200ৰো অধিক আত্মসহায়ক গোট গঠন হৈছে আৰু সেই আত্মসহায়ক গোটৰ মুঠ সদস্য সংখ্যা 25,000ৰো অধিক হ'ব। আৰু লগতে এই সমূহ আত্মসহায়ক গোটে ৰিভলভিং ফাণ্ড পোৱাৰ উপৰিও CIF অৰ্থাৎ কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই SHG-সমূহৰ প্ৰায় 90% SHG অৰ্থাৎ প্ৰায় 18 আত্মসহায়ক গোটে ইতিমধ্যে বেংকসমূহৰ পৰা ক্ৰেডিট লিংকেজ পাবৰ কাৰণেও সক্ষম হৈছে। এই আত্মসহায়ক গোটসমূহে বেংকৰ পৰা 1,00,000ৰ পৰা 10,00,000 টকা পৰ্যন্ত ক্ৰেডিট লিংকেজ পাবলৈ সক্ষম হৈছে, যি তেওঁলোকে আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত বিভিন্ন আঁচনি গ্ৰহণ কৰি তেওঁলোকে উৎপাদনমুখী কাৰ্যৰে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি আমাৰ বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহত মুঠতে আমি 8টা অমৃত সৰোবৰ ইতিমধ্যে খনন কাৰ্য সম্পূৰ্ণ কৰিছোঁ আৰু ইতিমধ্যে তাত আমি আত্মসহায়ক গোটৰ যিসমূহ মহিলা আছে, CLF আছে, আমাৰ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন, সেই CLF-সমূহক আমি ইতিমধ্যে এই 8টাৰ 6টা অমৃত সৰোবৰ আমি তেখেতসকলক হস্তান্তৰ কৰিছোঁ। তেখেতসকলে ইতিমধ্যে মীন পালনৰ জৰিয়তে তেওঁলোকৰ কাম কাজ আৰম্ভ কৰিছে আৰু 2টা অমৃত সৰোবৰ যিহেতু ফৰেষ্টলেণ্ডত আমি খনন কৰিছিলোঁ, গতিকে সেই 2টা আমি ফৰেষ্টক ইতিমধ্যে সমজাই দিছোঁ। ধন্যবাদ।
1: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত বিশ্বনাথ জিলাৰ বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ বিশ্বনাথৰ সংবাদদাতা অম্লান কাশ্যপ সাহায়। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে। নমস্কাৰ।

প্ৰাসংগিক শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনো আহক ৰমেন চৌধুৰীৰ ইলেক্ট্ৰিক অৰ্গেন বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত ৰমেন চৌধুৰীৰ ইলেক্ট্ৰিক অৰ্গেন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী, বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA বাতিল কৰাৰ সিদ্ধান্ত লৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15 গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। চীনৰ হুনান প্ৰদেশৰ এটা আৱাসিক ভৱনত হোৱা অগ্নিকাণ্ডত 5 জন লোকৰ মৃত্যু হোৱাৰ উপৰি 2 জন আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীসভাৰ 4 গৰাকী সতীৰ্থ বিধায়কে আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত লয়। আনহাতে মিত্ৰ দলৰ অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু BPFৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱন্ত, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৰ উপৰিও কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশ লয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। অনুষ্ঠানত অংশ লোৱাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গড় অসমত উপস্থিত হয়। আজিৰ অনুষ্ঠানত

বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA বাতিল কৰাৰ সিদ্ধান্ত লৈছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে এই সিদ্ধান্ত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ লোৱা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা

ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ লোৱা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদি লোৱাৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইলৈ প্ৰেৰণৰো সিদ্ধান্ত লোৱা হৈছে। সংস্থাই কয় যে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। এন টি এ, অন্যান্য কেন্দ্ৰীয় সংস্থা আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ তদন্তত লাভ কৰা সমলসমূহ চালি জাৰি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে পুনৰ নিৰ্ধাৰণ কৰা তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ মেত হ'বলগীয়া এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। নাৰ্ছিং ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নাৰ্ছসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। এই সন্মানীয় পুৰস্কাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণপত্ৰ, 1,00,000 নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। 1973 চনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল পুৰস্কাৰৰ সূচনা কৰে। সমাজলৈ নাৰ্ছসকলে আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে নাৰ্ছিং খণ্ডত সেৱা আগবঢ়াই অহা কৰ্মীসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে গণিত আৰু বিজ্ঞান বিষয়ত একমাত্ৰিক মতবাদৰ পৰা আঁতৰি এই বিষয় দুটাৰ প্ৰতি ভাৰতৰ মূল অৱদানৰ ইতিহাসক গণতান্ত্ৰিক মৰ্যাদা দিয়াৰ বাবে আহ্বান জনাইছে। নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত গণিত বিষয়ত ভাৰতৰ অৱদান সন্দৰ্ভত এখন প্ৰদৰ্শনী মুকলি কৰাৰ পাছত ডঃ জয়শংকৰে এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে তৃতীয় শতিকাত ভাৰতত বিকশিত বাইনাৰী ব্যৱস্থাৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে ইয়াৰ ভেটিতে ভাৰতৰ ডিজিটেল যাত্ৰা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে গণিত এটা সাৰ্বজনীন ভাষা আৰু ইয়াৰ বিকাশে সমগ্ৰ বিশ্বক সামৰি লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যোৱা ফেব্ৰুৱাৰীত ভাৰতত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলনে সৃজনীশীল চিন্তা আৰু উদ্ভাৱনৰ সীমাবদ্ধতা নাই বুলি শক্তিশালী বাৰ্তা দিছে। অতীতৰ বিসংগতি আঁতৰাই ভৱিষ্যতৰ সমস্যাসমূহ সমাধান কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি হণ্ডুৰাছৰ সংস্কৃতি, কলা আৰু ঐতিহ্য বিভাগৰ সচিব য়াছাৰ হাণ্ডাল কাৰকামুক সাক্ষাৎ কৰে। এটা বাৰ্তাত মন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই ভাৰত আৰু হণ্ডুৰাছৰ কলা, যোগ, চলচ্চিত্ৰ আৰু সাংস্কৃতিক বিনিময়ৰ বিভিন্ন দিশ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক সন্দৰ্ভতো আলোচনা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মহান শিখ যোদ্ধা বাবা বান্দা সিং বাহাদুৰৰ চিৰ হিন্দ ফাতেহ দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে বাবা বান্দা সিং বাহাদুৰে অন্যায় আৰু মোগলৰ বিৰুদ্ধে যুঁজাৰ উপৰি আত্মসন্মান, সাহস আৰু বিশ্বাসৰ অবিস্মৰণীয় বাৰ্তা প্ৰেৰণ কৰিছিল। শ্ৰীশ্বাহে কয় যে বান্দা সিঙৰ জীৱনটো অনুপ্ৰেৰণাৰ উৎস আৰু তেওঁ নিজৰ দেশ আৰু বিশ্বাসৰ বাবে যুঁজিছিল। উল্লেখযোগ্য যে বাবা বান্দা সিং বাহাদুৰ এগৰাকী মহান শিখ যোদ্ধা আৰু তেওঁ খালছা সেনাৰ মুৰব্বী আছিল। তেওঁ উত্তৰ ভাৰতৰ এটা বৃহৎ অংশত মোগলৰ প্ৰভুত্বক পৰাভূত কৰি পাঞ্জাৱত খালছা শাসন প্ৰতিষ্ঠা কৰিছিল। 1710 চনত বাবা বান্দা সিং বাহাদুৰে মোগল গৱৰ্ণৰ ৱাজিৰ খানৰ বিৰুদ্ধে জয়লাভ কৰিছিল আৰু সেই দিনটোক স্মৰণ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত চিৰ হিন্দ ফাতেহ দিৱস পালন কৰি অহা হৈছে। উত্তৰ প্ৰদেশৰ মাহুবা জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা সন্দৰ্ভত সমাজবাদী পাৰ্টীৰ সাংসদ অজেন্দ্ৰ সিং লোধিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। বিজেপি নেতা সত্যেন্দ্ৰ প্ৰতাপৰ অভিযোগৰ ভিত্তিত মাহুবা জিলাৰ কটোৱালী আৰক্ষী থানাত এই এজাহাৰ দাখিল কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত এই এজাহাৰ ৰুজু কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক সোণ ক্ৰয় নকৰিবলৈ আহান জনোৱা সন্দৰ্ভত সমাজবাদী পাৰ্টীৰ সাংসদগৰাকীয়ে বিতৰ্কমূলক আৰু আপত্তিজনক মন্তব্য কৰিছে। সাংসদগৰাকীৰ এই মন্তব্যক ৰাজ্যখনৰ বিজেপি কৰ্মীসকলে প্ৰতিবাদ জনায়। এই সন্দৰ্ভত অধিক তদন্ত চলি থকাৰ কথা আৰু

0: পক্ষীয়ে জানিবলৈ দিয়ে। চীনৰ হুনান প্ৰদেশৰ এটা আৱাসিক ভৱনত হোৱা অগ্নিকাণ্ডত 5 জন লোকৰ মৃত্যু হোৱাৰ উপৰি 2 জন আহত হৈছে। স্থানীয় জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ইয়ানফেং জিলাৰ হেয়াং মহানগৰত এটা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে এই মাহৰ আৰম্ভণিতে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে চেণ্ট্ৰেল চীনৰ এটা কাৰখানাত হোৱা বিস্ফোৰণত 26 জন লোকৰ মৃত্যু আৰু 61 জন লোক আহত হোৱা ঘটনাৰ তদন্ত ঘোষণা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালাত ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মেত অনুষ্ঠিত নীট UG 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA বাতিল কৰাৰ সিদ্ধান্ত লৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15 গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। চীনৰ হুনান প্ৰদেশৰ এটা আৱাসিক ভৱনত হোৱা অগ্নিকাণ্ডত 5 জন লোকৰ মৃত্যু হোৱাৰ উপৰি 2 জন আহত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 101.6 MHz শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে জবা দাসৰ কণ্ঠত 2টি লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে লোকগীত শুনি আছে জবা দাসৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 4গৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত লয়। আনহাতে মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু BPFৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই ইতিপূৰ্বে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী ইমনম খেমচান সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশ লয়। অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰেও অংশ লয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কিশোৰীসকলক জৰায়ু মুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে আৰম্ভ কৰা HPV প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ধুবুৰী জিলাতো অব্যাহত আছে। যোৱা 17 মাৰ্চৰ পৰা চলি থকা এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অধীনত আজি পৰ্যন্ত 1,150গৰাকী কিশোৰীক প্ৰতিষেধক দিয়া হৈছে। জিলাখনত 13,700গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই প্ৰক্ৰিয়া অহা জুন মাহলৈকে চলি থাকিব বুলি ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ জিলা প্ৰতিষেধক বিষয়াই প্ৰকাশ কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ বা ধাত্ৰী দিৱস। আধুনিক নাৰ্ছিং ব্যৱস্থাৰ প্ৰতিষ্ঠাপক তথা সমাজ সংস্কাৰক ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটো প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ মূল বাণী হৈছে আমাৰ নাৰ্ছ আমাৰ ভৱিষ্যত। স্বাস্থ্য ব্যৱস্থাত বিশেষ সেৱা আগবঢ়োৱা নাৰ্ছসকল সমাজৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ। আজিৰ এই দিৱসত আৰ্ত আৰু ৰোগীয়া লোকসকলে নাৰ্ছসকলে আগবঢ়াই অহা পৰিচৰ্যাৰ বাবে তেওঁলোকলৈ সন্মান জনোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগীক পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱা প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা জনায়। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধাৰ সৃষ্টি কৰিবলৈ নতুন চৰকাৰে অহৰহ চেষ্টা অব্যাহত ৰাখিব বুলিও তেওঁ প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি এয়াৰ ৰেইড অনুশীলনৰ আয়োজন কৰা হয়। তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক ছাইৰেন বজোৱা হয়। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বজোৱা হয়।

0: লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়া আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আহ্বান জনায়। জি আই টেগ লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বছৰৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বছৰৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে লিচুৰ বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰাই কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় কৰাৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট হ'ব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালাৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ব্যৱহাৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক মিতালী চৌধুৰীৰ কণ্ঠত দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে মিতালী চৌধুৰীৰ কণ্ঠত।

এয়া আকাশবাণী তেজপুৰ, আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ বহাগৰ 28 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 12 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ সন্ধ্যাৰ অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজ অন AIR এপত। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত আৰু মৃগাংক শৰ্মা, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, প্ৰচাৰণ সহায়িকা মনালিছা দেৱী আৰু প্ৰচাৰণ কক্ষত মই প্ৰিয়ংকা দাস।

ফ্ৰেংকলিনে কৈছিল, তুমি জীৱনক ভাল পোৱানে? যদি পোৱা, সময় নষ্ট নকৰিবা, কাৰণ সময়ৰ ধাতুৰেই জীৱন নিৰ্মিত।

0: এয়া আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছো অর্থ আকাশ।
1: এয়া আকাশবাণী তেজপুৰ। সমূহ আইদেউকে স্বাগতম জনাই এয়া আগবঢ়াইছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইদেউসকল, আজিৰ অনুষ্ঠানত এয়া শুনকচোন, তেজপুৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ মহিলাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান।
2: আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আমি তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰত অৱস্থিত সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে আগবঢ়াবলৈ লৈছোঁ এটি বিচিত্ৰানুষ্ঠান। আমাৰ অনুষ্ঠান এটি শান্তি মন্ত্ৰেৰে আৰম্ভ হ'ব।

0: আহকচোন, বন্তি বৰা বাইদেউৰ পৰাও শুনো কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে।
1: নমস্কাৰ, মই আজি আপোনালোকক যোগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যোগ হ'ল জ্ঞানৰূপী বেদসমূহৰ এটা ৰত্ন। যোগ শব্দ সংস্কৃতত য়োগ শব্দৰ পৰা আহিছে। যোগৰ অৰ্থ হৈছে জোৰা লগা, একক কৰা, আত্মাৰ লগত সংযোগ, মানৱ দেহক চেতনা জীৱন শক্তিক দিবৰ বাবে দুটা মহাশক্তিৰ মিলন, অৰ্থাৎ স্থিৰ শক্তি বা সূৰ্য শক্তি আৰু অথিৰ শক্তি বা চন্দ্ৰ শক্তিৰ নিখুঁত সম অৱস্থা। পতঞ্জলী মুনিয়ে কৈছে, যোগ চিত্ত বৃত্তি নিৰোধ। সেই সকলো ব্যক্তিয়ে যোগৰ জৰিয়তে শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক আৰু আধ্যাত্মিকত সেই ক্ষেত্ৰত পূৰ্ণতা লাভ কৰে। যোগৰ নানা প্ৰকাৰৰ পদ্ধতি আছে। ইয়াৰ অন্তৰ্গত আসন আৰু প্ৰাণায়ামৰ বিষয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম। আসন। আসন হ'ল এক যৌগিক ভংগীৰ অৱস্থা, যি অৱস্থাত শৰীৰ স্থিৰভাৱে ৰাখি দীৰ্ঘ সময় ধৰি বহি থাকিব পাৰি, তাকেই আসন বুলি কোৱা হয়। আসন শাৰীৰিক প্ৰক্ৰিয়া আৰু মন সংযমৰ সহায়ক। ব্যক্তিৰ দেহ সুস্থ সবল কৰি কৰ্মশক্তি আৰু জীৱন শক্তি বৃদ্ধিৰ বাবে আসন অভ্যাস অতি প্ৰয়োজনীয়। বিভিন্ন ৰোগ, বিভিন্ন অংগৰ বাবে বিভিন্ন আসন আছে। এই আসনসমূহৰ বিষয়ে গুৰুজনাৰ পৰা শিকি অভ্যাস কৰিলে সুফল লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ প্ৰাণায়ামৰ বিষয়লৈ। প্ৰাণায়াম মানে আমি সাধাৰণতে বুজো যে নিজৰ প্ৰাণ শক্তিক আৰামদায়ক অৱস্থাত ৰখা পদ্ধতিয়ে হ'ল প্ৰাণায়াম। দেহৰ ভিতৰত যি শক্তি স্নায়ুমণ্ডলীৰ মাধ্যমেৰে মাংসপেশীত মিলিত হৈ পৰে আৰু যি শক্তিয়ে শৰীৰৰ হাওঁফাঁত থকা বায়ু প্ৰবাহ সঞ্চালন কৰি থাকে, সেই হৈছে জীৱৰ প্ৰাণ। এই প্ৰাণ শক্তিস্বৰূপ বায়ু প্ৰবাহক নিয়ন্ত্ৰণ কৰি আৰামদায়ক বা সুদায়ক কৰাটোৱেই হ'ল প্ৰাণায়াম। ৰেচক, পূৰক আৰু কুম্ভক, এই তিনিটা হ'ল প্ৰাণায়ামৰ তিনিবিধ অংগ। উশাহ গ্ৰহণ কৰাকে পূৰক, বন্ধ ৰখাকে কুম্ভক আৰু উশাহ এৰি দিয়াকে ৰেচক বোলা হয়। আসনৰ দৰে প্ৰাণায়ামৰো বিভিন্ন প্ৰকাৰ আছে। অভিজ্ঞ গুৰুজনৰ পৰা এই বিষয়ে শিকি প্ৰাণায়াম অভ্যাস কৰিলে সুফল লাভ কৰিব। মই যোগৰ বিষয়ে আজি ইমানখিনিকে কৈ মই সামৰণি মাৰিছোঁ। যোগেন চিত্তস্য পদেন বাচং বলং শৰীৰস্য সবি দুকেন য়োপাকৰোত্তম পৱৰম মুনিনম পতঞ্জলিম প্ৰাঞ্জনিৰা নাতোস্মি। ওম শান্তি শান্তি শান্তি।

0: এয়া আছিল বন্তি বৰা বাইদেৱে কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে ক'লে। ইয়াৰ পিছতে যান্ত্ৰিকতাৰ মাজত হেৰুৱাই পেলোৱা আমাৰ সময়বোৰক লৈ আভা গোস্বামী বাইদেউৰ ৰচিত সমাজৰ আধৰুৱা দস্তাবেজ পাঠ কৰে।
1: জীৱনৰ আধৰুৱা দস্তাবেজ, যুগৰ পৰিৱৰ্তনৰ ধুমুহাত বৰ্তমান আমাৰ জীৱনটো এটা যন্ত্ৰৰ দৰে হৈ পৰিছে। চিন্তা চৰ্চাত মানসিক অনুভৱবোৰ যেন ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। এতিয়া আমাৰ সমাজখন চলে ৰুটিনৰ দৰে। সমাজত সফলতা, ধন সম্পত্তি আৰু আধুনিক জীৱনশৈলীৰ মাজত যেন আমি এটা সফল জীৱন অতিবাহিত কৰিছোঁ। হাঁহি মাতি, কথা বতৰা পাতি সময় যেন ঠিকেই পাৰ হয় তেনে লাগে, কিন্তু হৃদয়ৰ অনুভৱৰ জগতখনত দেখা পাওঁ এক শূন্যতা। পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে খাব লাগে সময়ত খাওঁ, যাব লাগে যাওঁ, কিনো কৰি আছোঁ খবৰ ল'বলৈ কাৰো সময় নাই। আগতে মানুহে একেলগে বহি কথা পাতিছিল, হাঁহিছিল, হৃদয়ৰে সুখ দুখৰ ভাগ বতৰা কৰিছিল। এতিয়া আমি বহুত মানুহৰ লগত সংযুক্ত। সামাজিক মাধ্যম, ফোন, মেছেজ, অত্যাধুনিক মোবাইল সকলোবোৰে আমাক একেলগে বান্ধি ৰাখিছে, কিন্তু এই সংযোগবোৰে হৃদয়ৰ দূৰত্ব কমাব পৰা নাই। সুখী জীৱনত প্ৰাণ খুলি হাঁহিবৰ পৰিৱেশ যিদৰে নাই, দুখী জীৱনতো স্পষ্ট অশ্ৰু নাই। নিজৰ দুখ, ভয়, অনুভৱবোৰ লুকুৱাই বাহিৰত হাঁহি মাতি থাকিবলৈ শিকিছোঁ। সঁচা অনুভৱবোৰ প্ৰকাশ কৰিবলৈ ভয়, সমাজত দুৰ্বল হোৱাৰ ভয়, সম্পৰ্কৰ অভাৱ, ব্যস্ততা, কেতিয়াবা বুজি নোপোৱা অনুভৱে মানুহক ভিতৰি অকলশৰীয়া কৰি তুলিছে। এটা আচৰিত পৰিৱৰ্তন বৰ্তমান দেখা গৈছে। এটা সময়ত মানুহে মোবাইল ব্যৱহাৰ কৰিছিল, এতিয়া মোবাইলে মানুহক ব্যৱহাৰ কৰে। আগতে টকা জীৱনত বিনিময়ৰ মাধ্যম আছিল, এতিয়া টকা জীৱনৰ লক্ষ্য হৈ পৰিছে। বৰ্তমান সমাজত পিতৃ মাতৃ আৰু সন্তানৰ সম্পৰ্কটো বহুত পৰিৱৰ্তন ঘটিছে। আগতে সন্ধিয়া পৰিয়ালৰ সকলোৱে একেলগে বহি কথা পাতিছিল, দিনটোৰ অভিজ্ঞতাবোৰ ভাগ বতৰা কৰিছিল। এতিয়া একেখন ঘৰতে থাকিও প্ৰতিজনে নিজৰ নিজৰ ব্যক্তিগত শিতানত নিমগ্ন। মানসিক দূৰত্ব দিনে দিনে বৃদ্ধি পাইছে, যদিও শাৰীৰিক দূৰত্ব নাই। যান্ত্ৰিক জীৱনটোৱে মানুহৰ মনটোক ক্লান্ত কৰি পেলাইছে। সমাজত দেখাত আমি সকলো পাইছোঁ সুবিধা, আৰাম আৰু সুযোগ, কিন্তু হেৰুৱাইছোঁ সৰু সৰু অনুভৱবোৰ যিবোৰে জীৱনটোক জীৱন্ত কৰি তোলে। সঁচা সুখ বস্তুত নহয়, অনুভূতিত। সঁচা উন্নতি বাহ্যিক চমকত নহয়, অন্তৰৰ শান্তিতহে পোৱা যায়। প্ৰকৃতিৰ লগত সময় কটোৱা, মানুহৰ লগত মন খুলি কথা বতৰা পতা, নিজৰ ভিতৰৰ অনুভূতিক বুজি উঠিলেহে জীৱনটো উপভোগ্য হৈ উঠিব।
0: বহাগৰ বিনন্দীয়া ৰূপে কেৱল জানো ডেকা গাভৰুৰ বাবেহে। আহকচোন আমাৰ মহিলাসকলৰ কণ্ঠত এশাৰী বিহু নাম শুনো।

0: পাহি তোমাৰে দেহাতে পদুমৰ পাহি যেন মানিকি ঐ মানিকি ঐ মধুৰী হাঁহি
1: এ হাফলুৰাৰ

0: নাৰীৰ সুকোমল হৃদয়ৰ ভাষা কাপেৰে ওলাই কবিতা হৈ এয়া বিজু বৰাৰ স্বৰচিত কবিতা পাঠ।
1: নমস্কাৰ। কবিতাৰ শিৰোনাম হেৰুৱাৰ বেদনা। আজি নিজকে প্ৰশ্ন কৰিছোঁ এৰা, আজি নিজকে প্ৰশ্ন কৰিছোঁ, ক'ত হেৰাল আমাৰ শৈশৱ, যৌৱন আৰু সোণোৱালী দিনবোৰ? ক'ত হেৰাল সেই দিনবোৰ যেতিয়া বৰষুণৰ টোপালে হাঁহিছিল, কথা কৈছিল, ৰিমঝিমকৈ নাচিছিল, টিনৰ চালিত পৰা শব্দই মন উদ্বাউল কৰিছিল, চোতালত জমা হোৱা পানীত কাগজৰ নাও সাজি খেলা খেলবোৰ? আছেনে বাৰু আজিও সেই দিনবোৰ? উৰুখা পজাত থাকি কবিতাৰ মালা গাঁঠি সুশোভিত কৰা ক্ষণবোৰ আজি দেখোন কোমল কোমল লগা শব্দবোৰেও ভুমুকি নমৰা হ'ল। ক'ত হেৰাল সেই দিনবোৰ? ক'ত হেৰাল আমাৰ অতিকে আপোন মৌ মিঠা মাধুৰী শনা সম্বোধনবোৰ? বিদেশী শব্দৰ পয়োভৰত খুন লগা হ'ল আমাৰ সম্পৰ্কবোৰ। কেওফালে দেখো জটিলতা, প্ৰবঞ্চনা আৰু কংকিতৰ সমাহাৰ। হেৰাই যাব নেকি এই যান্ত্ৰিকতাত আমাৰো শহুদৰ? দিক বিদিক হেৰুৱাই নাজানো কোন দিশে হৈছো ধাৱমান, জীৱনৰ দুৰন্ত গতিত হেৰুৱাম সকলো, এয়াই নেকি আজিৰ অগ্ৰগতি? ধন্যবাদ।
0: প্ৰকৃতিৰ মুক্তদান আমাৰ বাৰীৰ বন শাকবোৰ, তাতে আছে জীৱনৰ মহৌষধি। এয়া দীপালী হাজৰিকা বাইদেৱে পাঠ কৰিব স্বাস্থ্য আৰু মনৌষধি।
2: অসমৰ মাটিৰ ঔষধ ও গুণাগুণ। অসমৰ মাটিৰ সেউজীয়া প্ৰকৃতিৰ শোভাই আমাৰ চকুলৈ সজীৱতা আনে। পাৰোঁতে ৰসৰাজে লিখি থৈ গৈছে, ক'ত পাম এই বিনন্দীয়া প্ৰকৃতি। আমি চকুৰ পলকতে আমাৰ ঘৰৰ বাৰীখনত যদি চকু ফুৰাওঁ, অযত্নত গজি উঠা মানিমুনি, কচু, মছন্দৰী

এই মধুসোলেং এইবিলাক অলপ গুটি বা শিপা থাকিলেই গজি উঠে। কিন্তু পদিনা, বাৰ্মিশাক, মিথি, সৰিয়হ ইত্যাদিৰ যতন ল'ব লাগে। আমাৰ উৎসৱবোৰৰ নিয়ম নীতিবোৰো সেইদৰেই পালন কৰা হয়। বতৰ অনুসাৰে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। অতীতত মানুহে স্বাস্থ্যতকৈ কামতহে গুৰুত্ব দিছিল, সেয়ে বিহুত হাতবিধ শাক, পঁইতা ভাত ইত্যাদিৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি কৰিছিল নিয়ম বুলি ক'লেহে খোৱাটো মানুহে কৰিব। এতিয়া আহোঁ সততে হৈ থকা শিশুৰ পৰা বৃদ্ধলৈকে পেটৰ সমস্যা। সহজে হোৱা মছন্দৰী পেটৰ যিকোনো বেমাৰৰ পৰা ৰক্ষা পাবলৈ মছন্দৰী আমি পাতত দি বা শুকান টেৱা এখনত দি খাব পাৰোঁ। কিছুমানে গুণটো বেয়া পায়, কিন্তু পেটৰ কাৰণে অতি উত্তম। মানিমুনি সকলো ধৰণৰ বেমাৰতে ইয়াৰ ৰস উলিয়াই খাব পাৰি। এই বনৌষধিবোৰ ল'ৰা ছোৱালীক ৰান্ধি খোৱা

0: যিকোনো বেমাৰৰ পৰা ৰক্ষা পাবলৈ মছন্দৰী আমি পাতত দি বা শুকান টেৱা এখনত দি খাব পাৰোঁ। কিছুমানে গোন্ধটো বেয়া পায়, কিন্তু পেটৰ কাৰণে অতি উত্তম। মানিমুনি সকলো ধৰণৰ বেমাৰতে ইয়াৰ ৰস উলিয়াই খাব পাৰি। এই বনৌষধিবোৰ ল'ৰা ছোৱালীক ৰান্ধি খুৱাব লাগে আৰু এই ঔষধবোৰ চিনাকি কৰি দিব লাগে। অৱশ্যে আজিকালি চিলনীৰ যি এক মোবাইলটো আছে, হ'লেও খুতুৰা শাকটো ৰান্ধিলে খাবলৈ ভাল হ'বনে নহয় সেইটো জানিব লাগিব, কাৰণ মছলাযুক্ত ৰন্ধন সিহঁতৰ মন মগজুত বেছিকৈ সোমায়। গৰমৰ দিনত দাইলত মধুসোলেং দিলে পেটটো ঠাণ্ডা পৰে, মাছেদি ৰান্ধিলেও সোৱাদযুক্ত হয়। সেইদৰে কচু শাকৰ আঞ্জা ৰান্ধিলেও দাইল ও মাছৰ খৰচ কম হয় আৰু শৰীৰৰ বাবেও উপকাৰী হয়। ব্ৰিটিছে অসমৰ মাটিত চাহপাতৰ সুগন্ধি গোন্ধৰ ওপৰতে বৰ্তমান বাণিজ্যৰ বিশাল বেপাৰ হ'বলৈ ধৰিলে। গতিকে অসমীয়া মানুহে বিচাৰিব জানিলে আমাৰ মাটিতেই সোণ চেকুৰা আছে, বিদেশলৈ যাব নালাগে। আয়ুৰ্বেদাচাৰ্য গুণাৰাম খনিকৰে কৈছিল, মানুহৰ ৰোগৰ লগতে ঈশ্বৰে গছ গছনিৰ সৃষ্টি কৰিছে, গতিকে প্ৰকৃতিৰ গছ গছনিৰ পৰাই নানা ধৰণৰ ঔষধ তৈয়াৰ কৰিব পাৰোঁ। সেয়ে সপ্তাহত এদিন আমি শাক পাতজাতীয় খাব লাগে, প্ৰৱাসত থকা ল'ৰা ছোৱালী ঘৰলৈ আহিলে খুৱাব লাগে। আৱাসী এলেকাবোৰত বহুতেই তাপ আদিত মানিমুনি মছন্দৰী ইত্যাদি ৰুই লয়, খোৱা বোৱাটো উচিত ব্যৱহাৰ কৰে। যিবিলাকৰ আকৌ বাৰী ঘৰ ডাঙৰ, তেওঁলোকে আকৌ কষ্ট নকৰাকৈ হোৱা শাক পাতবোৰ বুটলিবলৈ টান পায়। গতিকে আমি সকলোৱে বনৌষধি খোৱা কৰোঁ, বেমাৰৰ পৰা কিছু হ'লেও সকাহ পাম।
1: এইখিনিতে আমাৰ মহিলা অনুষ্ঠানবিলাকত আলোচনাৰ মাজতে অকণমান সকাহ দিবলৈ বিৰতিৰ মাজত দীপালী বৰদলৈ বাইদেৱে আমাক সদায় এফাকি ধুনীয়া গীত শুনায়। এই আগবঢ়াইছোঁ দীপালী বৰদলৈৰ কণ্ঠত এটি আধুনিক গীত।

0: গল্প মন গহনত শূন্যতা পাঠ কৰিছে লিপিকা দাসে। ভাতৰ পাতত বহি নিজে ভালপোৱা ব্যঞ্জনবোৰ হেলা ৰঙে ভগাই লৈছিলোঁ। খোৱাপাতিত গৰম হ'লেও ঠেলা হেঁচা কৰি একেখন বিচনাতে শুবলৈ মন কৰিছিলোঁ। পূজাই বিহুৱে একেলগে উপভোগ কৰিবলৈ ভাল পাইছিলোঁ। এটাকেৰি আনকেইটা যেন সম্পূৰ্ণ নহয় মায়ে কোৱা শুনিছিলোঁ। গোটেইকেইটা একেলগে বহিলেহে ভাত মুঠি দি শান্তি পাওঁ। কলেজ যোৱাৰে পৰা আমিবোৰ চাৰিআলিৰ চাৰিওদিশে গতি কৰিলোঁ। নিজৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ শিক্ষাৰ দৌৰত আমিবোৰ হেৰাই গ'লোঁ। যৌৱনৰ উৎসাহত ন ন সংগী আহিল, আমাৰ জীৱনবোৰ ৰঙীন হ'ল, আমাৰ শৈশৱৰ মধুৰ সময়বোৰ ক'ৰবাত নিতাল মাৰিলে, আমাৰ জীৱিকাৰ গতি লাগিল এটা এটাকৈ। আই পিতায়ে আমাৰ সংসাৰকেইখনো পাতি দিলে, যেন আমাৰ হৃদয়বোৰো ভাগ ভাগ হৈ গ'ল। বুকুত শিল থৈ আই পিতায়ে ঘৰৰখীয়া হ'ল। প্ৰয়োজনত বিচাৰিব পৰাকৈ কাৰো আহৰি নোহোৱা হ'ল। সময়ে কলৈ নি আছে বা, এখন ঘৰৰ বান্ধোনৰ গুৰি মৰম চেনেহবোৰ বুকুত লৈ আমিবোৰ পৰি ৰলোঁ একো একোটা নিৰ্জন কোঠাত। সকলো অত্যাধুনিক সুবিধাৰ মেৰ পেছত আমি বিলীন হৈ গ'লোঁ। ঘৰ সংসাৰ, ল'ৰা ছোৱালী আৰু নিজৰ মাজত থাকি আমি কেতিয়াবা বিচাৰোঁ ল'ৰালিক ঘূৰাই আনিবলৈ, বিচাৰোঁ আই পিতাৰ ঘৰখনত পুনৰ উমলিবলৈ। নাই, সময়ে কাকো হেৰুৱা সময় ঘূৰাই নিদিয়ে। সময় থাকোঁতেই দিয়া বা লোৱা কথা নাই। কথাবোৰ ভাবি থাকোঁতেই কেতিয়ানো চকুৰ পতা জাপ খালে গমেই নাপালোঁ। ধন্যবাদ। নাম এষাৰ নোগোৱাকৈ আমাৰ যিকোনো অনুষ্ঠান সম্পূৰ্ণ হ'ব পাৰে জানো? গুৰুযোজনালৈ প্ৰণাম জনাই এভাগী নাম আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰিম। নামৰ গুৰি ধৰিব ববি বেজবৰুৱাই, লগত অংশগ্ৰহণ কৰিব বন্তি বৰা, অনুজা শইকীয়া, দীপালী বৰদলৈ, কৰবী বৰা, বিজু বৰা, মিনু বৰা, জুনু বৰুৱা, আভা গোস্বামী, দীপালী হাজৰিকা আৰু লিপিকা দাসে।
1: অ হৰি, অম শংকৰী দেউ ৰাঙুলী।

0: শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিলে। সদস্যাসকল আছিল দীপালী হাজৰিকা, আভা গোস্বামী, জুনু বৰুৱা, বিনু বৰা, বন্তি বৰা, বিজু বৰা, কৰবী বৰা, দীপালী বৰদলৈ, ববি বেজবৰুৱা, অনুজা শইকীয়া আৰু লিপিকা দাসে। অনুষ্ঠানটিৰ আঁত ধৰিলে সদস্যা লিপিকা দাসে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
1: অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

0: এয়া আকাশবাণী তেজপুৰ খন্তেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই লাভলীন নিগম। भारत 14 और 15 मई को ब्रिक्स विदेश मंत्रियों की बैठक की मेजबानी करेगा। बैठक की अध्यक्षता विदेश मंत्री सुब्रमण्यम जयशंकर करेंगे। विदेश

শ্ৰোতাসকলে ইমান পৰে আজিৰ আৰাধনা অনুষ্ঠানত ডি ভি পালোস্কাৰৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। আমাৰ এই অনুষ্ঠান পৰিস্থিতিৰ পাছতেই গীতালীত শুনিবলৈ পাব হিন্দী বোলছবিৰ কেইটিমান গীত। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। সাত বাজি 20 মিনিটত প্ৰচাৰ কৰা হ'ব হিৰলু। 7:50 আজিৰ দিনটো গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব 8:00। 8:02 স্বাস্থ্যধন দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া 8:45 আৰু 9:00।

News@9 শুনিবলৈ পাব। সেউজী ধৰণী অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 9:15। 9:30 আগবঢ়োৱা হ'ব ফোন ইন গানে গানে। নিশা 10:00 নিবেদন কৰা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান, আৰু আমাৰ আজিৰ অধিৱেশন অন্ত পৰিব নিশা 10:30। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ। এতিয়া গীতালীত প্ৰথমে শুনাবলৈ লৈছোঁ মজবুৰ বোলছবিৰ এটি গীত, শিল্পী মহম্মদ ৰফি আৰু আশা ভোছলেৰ।

গীতালী অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো প্ৰেম ৰোগ বুলছবিৰ এটি গীত, শিল্পী লতা মংগেশকাৰ আৰু সুৰেশ ৱাদকাৰ।

0: গীতালী অনুষ্ঠানটোৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ, বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰদল অগপৰ অতুল বৰা আৰু বি পি এফৰ চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ,

তিনি মেত অনুষ্ঠিত নীট ইউজি 2026 বাতিল, দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস উদযাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়

0: ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
1: ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাৰিগৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলীয়ে আজি মন্ত্ৰী হিচাপে শপত লয়।
2: মই ৰামেশ্বৰ তেলী ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিখেদ নোহোৱাকৈ সংবিধানৰ আৰু আইন অনুসৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
1: মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মা ইতিমধ্যে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাম খেমচান সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশ লয়। অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰৰ উপৰি কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধি, বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰে সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে। সভাপতি শ্ৰী শইকীয়াই কয় যে 21 মে'ৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ প্ৰকাশ কৰে।
3: মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সোনকালে হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ যি কিছু কথা বতৰা হৈছে, যিহেতু গোটেই কথাবিলাক আমাৰ এটা কালেক্টিভলি হয়, গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চাখিনি কৰোঁতে য'ত যেনেধৰণে আলোচনা কৰিব লাগে নিশ্চয় কৰিব। বোধহয় 21 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশনো হ'ব, গতিকে 21 তাৰিখৰ পৰা শপত গ্ৰহণ পৰ্ব আছে, বিধায়কসকলৰ অধ্যক্ষ নিৰ্বাচনৰ কথা আছে, গোটেইখিনি সোনকালে হৈ যাব।
1: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ NTAই যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 বাতিল কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIলৈ প্ৰেৰণৰো সিদ্ধান্ত লোৱা হয়। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। NTAই অন্যান্য কেন্দ্ৰীয় সংস্থা আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ তদন্তত লাভ কৰা সমলসমূহ চালি জাৰি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে পুনৰ নিৰ্ধাৰণ কৰা তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত হৈ থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল

0: মান 2026 প্ৰদান কৰে। আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱসৰ সৈতে সংগতি ৰাখি নাৰ্ছিং ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আজি নাৰ্ছসকলক এই সন্মান প্ৰদান কৰা হয়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণপত্ৰ, 1,00,000 টকাৰ নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। ইপিনে আজি আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগী পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱাৰ প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা জনায়। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিবলৈ নতুন চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ প্ৰকাশ কৰে। দৰং জিলাৰ মঙলদৈৰ জি এন এম পৰীক্ষণ কেন্দ্ৰত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত আন্তৰ্জাতিক ধাতৃ দিৱসৰ আজি সামৰণি পৰে। এই দিৱস উপলক্ষে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন খেল ধেমালি, সাহিত্য, সংস্কৃতি আৰু হস্তকলাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানখনৰ ফ্লৰেন্স নাইটিংগেল আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। নলবাৰী নাৰ্ছিং কলেজৰ উদ্যোগতো আজি দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস পালন কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে ফ্লৰেন্স নাইটিংগেল আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। দিৱসৰ সৈতে সংগতি ৰাখি নলবাৰী নাৰ্ছিং কলেজৰ চলিত বৰ্ষৰ মুখপত্ৰ প্ৰয়াস উন্মোচন কৰা হয়। কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক সঞ্জীৱ গোস্বামীয়ে মুখপত্ৰখন উন্মোচন কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন কালি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি AIR ৰেইড অনুশীলন কৰা হয়। তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক ছাইৰেন বজোৱা হয়। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বজোৱা হয়। ইয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটো আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আহ্বান জনায়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কিশোৰীসকলক জৰায়ুমুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে আৰম্ভ কৰা HPV প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ধুবুৰী জিলাতো অব্যাহত আছে। যোৱা 17 মাৰ্চৰ পৰা চলি থকা এই প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত আজি পৰ্যন্ত 1,150 গৰাকী কিশোৰীক প্ৰতিষেধক দিয়া হৈছে। জিলাখনত 13,700 গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই প্ৰক্ৰিয়া অহা জুনলৈকে চলি থাকিব বুলি ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ জিলা প্ৰতিষেধক বিষয়াই প্ৰকাশ কৰিছে। GI টেগ লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজনৰো সিদ্ধান্ত লোৱা হৈছে। লগতে লিচুৰ বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰাই কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় আদিৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট থাকিব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনোৱা হ'ব বুলিও আয়োজকসকলে জানিবলৈ দিছে।
1: বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। 2021 চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটা বিশিষ্ট চিন্তাবিদগৰাকীয়ে সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰত নিজৰ লেখা আৰু আদৰ্শৰে অন্য মাত্ৰা প্ৰদান কৰিছিল। অসমত গ্ৰন্থ আন্দোলনৰ অন্যতম হোতা বৰগোহাঁয়ে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ বাবে জনসাধাৰণক উৎসাহিত কৰিছিল। কমেও 11খন উপন্যাস, গল্প সংকলন, আত্মজীৱনীমূলক গ্ৰন্থ, প্ৰবন্ধ সংকলন আৰু ভিন্ন স্বাদৰ লেখাৰে কাকত আলোচনীত তেওঁ পঢ়ুৱৈক চিন্তাৰ খোৰাক দিছিল। অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা, অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা বৰগোহাঁইক 1978 চনত পিতা পুত্ৰ নামৰ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল। 2001 আৰু 2002 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত বৰগোহাঁই

নিৰুপমাই প্ৰজ্ঞা, সাহসী চিন্তা আৰু সাহিত্য সাধনাই সদায় পোহৰৰ বাট দেখুৱাই আহিছে বুলি মন্তব্য কৰে। তেওঁৰ কলমে অসমীয়া সমাজক নতুন চিন্তা আৰু দিক নিৰ্দেশ কৰিছিল বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া ভাষা, সাহিত্য তথা সংবাদ জগতৰ অম্লান ব্যক্তিত্ব হোমেন বৰগোহাঁইৰ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাহিত্য তথা সংবাদ সেৱাৰ মাধ্যমেৰে সমাজক নতুন চিন্তাৰ খোৰাক দিয়া এইজন পুৰোধা সদায়ে সমাজ জীৱনৰ আদৰ্শ হৈ থাকিব বুলিও তেওঁ মত প্ৰকাশ কৰে। গুৱাহাটীৰ এটা শৈক্ষিক ন্যাসে দক্ষিণ পূব এছিয়া মাধৱ কুণ্ডলী ৰামায়ণ মিলন সভাৰ উদ্যোগত ইণ্ডিজিনিয়াছ ৰামা ৰিচাৰ্চ ফাউণ্ডেশ্যনছ আৰু উত্তৰ পূব ভাৰতীয় ৰামায়ণ প্ৰাৰ্থনা সমাজৰ সহযোগত অহা 7 জুনত গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰিছে। দ্বিতীয় ৰাষ্ট্ৰীয় অযোধ্যা নন্দন জন্মোৎসৱ 2026 গুৱাহাটীৰ উদ্যোগত এই উপলক্ষে বঁটা আৰু সন্মান প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। পাঞ্জাবাৰীৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ 7টা শিতানত বঁটা আগবঢ়োৱা হ'ব। বতৰ ভিত্তিক কৃষি বিজ্ঞান পৰামৰ্শ সেৱা আৰু দুৰ্যোগ প্ৰস্তুতি ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল পদক্ষেপ লৈছে। শোণিতপুৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই সন্দৰ্ভত এখন বিজ্ঞপ্তিযোগে কৃষক তথা সৰ্বসাধাৰণ ৰাইজক অৱগত কৰিছে। বতৰৰ আগজননী আৰু কৃষি কাৰ্যৰ সুবিধাৰ বাবে মুকলি কৰা এই নতুন ডিজিটেল মঞ্চসমূহ মূলতঃ স্থান নিৰ্দিষ্ট বতৰৰ পূৰ্বাভাস আৰু শস্য সম্পৰ্কীয় পৰামৰ্শৰ বাবে তৈয়াৰ কৰা হৈছে। এই পদক্ষেপসমূহৰ জৰিয়তে তৃণমূল পৰ্যায়ত বতৰ সম্পৰ্কীয় পৰামৰ্শসমূহৰ গুণগত মান, শুদ্ধতা আৰু ব্যৱহাৰযোগ্যতা বৃদ্ধি কৰাৰ লগতে জলবায়ু স্থিতিস্থাপক কৃষি পদ্ধতিক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। যোৰহাট খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সহযোগত আজি লিচুবাৰীত বিশেষ চাফাই অভিযান চলোৱা হয়। এই অভিযানত যাতায়াতত বাধাৰ সৃষ্টি কৰা বিভিন্ন সামগ্ৰী তথা জাবৰ জোথৰ পৰিষ্কাৰ কৰা হয়। পথটো পৰিষ্কাৰ কৰি জনসাধাৰণৰ যাতায়াত সুগম কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। শিশু আৰু কিশোৰ শ্ৰমিক নিষেধ আৰু নিয়ন্ত্ৰণ আইনৰ অধীনত গঠিত জিলা পৰ্যায়ৰ কৰ্মবাহিনী সমিতিৰ এখন বৈঠক আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত শিশু আৰু কিশোৰ শ্ৰমিক আইনৰ আওতাত থকা বিভিন্ন বিষয় আলোচনা কৰা হয়। কবি শিশু সাহিত্যিক জোনমণি দাসৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় তথা বলিষ্ঠ কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰা দাসক কালি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আজি পুৱা তেওঁৰ মৃত্যু হয়। কবিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসালয়খনত তেওঁৰ অনেক গুণমুগ্ধই ভিৰ কৰে আৰু তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। শিৱসাগৰৰ 3 নম্বৰ ৱাৰ্ডত থকা দাসৰ বাসগৃহতো বহু গুণমুগ্ধই কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ। বিজেপিৰ ৰামেশ্বৰ তেলি, অজন্তা নেওগ, মিত্ৰদল অগপৰ অতুল বৰা আৰু BPFৰ চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ। যোৱা 3 মেত অনুষ্ঠিত নীট UG 2026 বাতিল। দেশৰ অন্যান্য অংশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

নিৰ্মাণ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ কথা উল্লেখ কৰে। তেওঁ ডঃ হিমন্ত বিশ্ব শৰ্মাক এগৰাকী দক্ষ প্ৰশাসক বুলি অভিহিত কৰি ৰাজ্যখনৰ প্ৰশাসনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগক মন্ত্ৰীসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে বিপুল ভোটত বিজেপিক জয়যুক্ত কৰাটোৱে উন্নয়নৰ ৰাজনীতিত জনসাধাৰণৰ দৃঢ় বিশ্বাসকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ ইঞ্জিন ৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে যোগাযোগ, শান্তি আৰু সাংস্কৃতিক স্বকীয়তা সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপে ৰাজ্যখনক বিকাশৰ ক্ষেত্ৰত নতুন পৰিচয় দিছে। শ্ৰীনবীনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বই চৰকাৰখনে বিকশিত অসম আৰু বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাৰিগৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলীয়ে আজি মন্ত্ৰী হিচাপে শপত লয়। মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে চাইবাৰ সুৰক্ষিত ভাৰত গঢ়াৰ বাবে অবিৰতভাৱে কাম কৰি আছে। চাইবাৰ অপৰাধত উদগনি যোগোৱাৰ ক্ষেত্ৰত অবৈধ একাউণ্টসমূহ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বুলি তেওঁ উল্লেখ কৰে। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই আজি ৰিজাৰ্ভ বেংক ইনগ্ৰেশ্যন হাবৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। বেংকিং আৰু ডিজিটেল ধনাদায় ব্যৱস্থাটো অবৈধ একাউণ্ট আৰু বিত্তীয় জালিয়াতি ৰোধ কৰাৰ বাবে এটা শক্তিশালী ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে এই বুজাবুজিৰ চুক্তি কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। নাৰ্ছিং ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নাৰ্ছসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। এই সন্মানীয় পুৰস্কাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণ পত্ৰ, 1,00,000 নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। 1973 চনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল পুৰস্কাৰৰ সূচনা কৰে। সমাজলৈ নাৰ্ছসকলে আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে নাৰ্ছিং খণ্ডত সেৱা আগবঢ়াই অহা কৰ্মীসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। ধৰিত্ৰী বিজ্ঞান ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত বতৰৰ আগজাননী দিব পৰা দুটা ব্যৱস্থা মুকলি কৰে। এই ব্যৱস্থাই দেশৰ বিভিন্ন প্ৰান্তত মৌচুমী জলবায়ুৰ আগজাননী আৰু উত্তৰ প্ৰদেশৰ বাবে উচ্চস্তৰীয় বৰষুণৰ পূৰ্বানুমানক পাইলট সেৱা হিচাপে সামৰি লৈছে। নতুন বিকশাই তোলা এই ব্যৱস্থাই বতৰৰ আগজাননী সামৰ্থক অধিক শক্তিশালী কৰাৰ লগতে কৃষি, দুৰ্যোগ ব্যৱস্থাপনা আৰু ৰাজ্যসভা সেৱাখণ্ডক উপকৃত কৰিব। এই উপলক্ষে দিয়া ভাষণত ডঃ সিঙে কয় যে বতৰৰ আগজাননীৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা কেইটাৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তাক সংযোগ কৰা হৈছে। এই ব্যৱস্থাৰ গুৰুতৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত হোৱা মুঠ বৰষুণৰ প্ৰায় 70-80% প্ৰায়ে অনিশ্চিত হোৱা দেখা যায়। ধৰিত্ৰী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ডঃ এম ৰবিশংকৰ আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান ডঃ এম মহাপাত্ৰও এই অনুষ্ঠানত উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিক্ষাৰ্থীসকলৰ ভৱিষ্যতত যাতে কোনোধৰণৰ বিৰূপ প্ৰভাৱ নপৰে

0: ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত সকলক কৰায়ত্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি চৰকাৰে প্ৰকাশ কৰিছে। নীট ইউ জিৰ পৰীক্ষাৰ বাতিল সম্পৰ্কত নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এন টি এৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে সংস্থাটোৱে পৰীক্ষাৰ মাচুল শিক্ষাৰ্থীসকলক ঘূৰাই দিব। তেওঁ কয় যে সংস্থাটোৱে এটা নতুন তাৰিখত এই পৰীক্ষা অনুষ্ঠিত কৰিব আৰু ইয়াৰ বাবে শিক্ষাৰ্থীসকলে কোনোধৰণৰ অতিৰিক্ত মাচুল দিব নালাগে। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰে এন চি ই আৰ টি আৰু চি বি এছ ই যুটীয়াভাৱে তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কম্পিউটাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে বুলি প্ৰকাশ কৰিছে। শ্ৰীকুমাৰে কয় যে গ্ৰীষ্মকালীন বিৰতিৰ সময়ত শিক্ষকসকলক এই বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব আৰু গ্ৰীষ্মবন্ধ খোলাৰ পাছত এই বিষয়সমূহ বিদ্যালয়ত আৰম্ভ কৰা হ'ব। তেওঁ লগতে কয় যে এন চি ই আৰ টিয়ে নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি উলিয়াইছে। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ'বলগীয়া ষোড়শ পেঞ্চন আদালতত অধ্যক্ষতা কৰিব। 37টা মন্ত্ৰালয় আৰু বিভাগৰ দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা 985টা গোচৰ কাইলৈ নিষ্পত্তি কৰা হ'ব। পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে প্ৰকাশ কৰা মতে পেঞ্চন ওজৰ আপত্তি সম্পৰ্কীয় জটিল আৰু দীৰ্ঘদিনীয়া গোচৰসমূহ নিষ্পত্তিৰ বাবে এই আদালত ফলপ্ৰসূ মঞ্চ হিচাপে পৰিগণিত হৈছে। এতিয়ালৈকে অনুষ্ঠিত হোৱা 15খন পেঞ্চন আদালতত প্ৰায় 28,000 গোচৰ উত্থাপন কৰা হৈছে আৰু ইয়াৰে 20,000 গোচৰ এই আদালতত নিষ্পত্তি কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খন্তি সময় পাছতে গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ছানৰাইজাৰ্ছ হায়দৰাবাদে গুজৰাট টাইটানছক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি চিলি গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ফ্ৰান্সিস্কো পেৰেজ মাককেনাৰ লগতে দেশখনৰ প্ৰতিনিধি মণ্ডলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয় যে এই বৈঠকত দুয়োগৰাকী নেতাই ভাৰত চিলি ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি সম্পৰ্কীয় আলোচনাৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে। এই আলোচনাত উভয় দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক দৃঢ় কৰাৰ লগতে বিনিয়োগ আৰু কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ দৰে বিষয়েও স্থান পায়। চিলিৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিকাশ আৰু সমৃদ্ধিৰ বাবে অৰ্থনৈতিক সহযোগিতা আৰু জনসাধাৰণৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে চাইবাৰ সুৰক্ষিত ভাৰত গঢ়াৰ বাবে অবিৰতভাৱে কাম কৰি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। ধৰিত্ৰী বিজ্ঞান ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত বতৰৰ আগজাননী দিব পৰা দুটা ব্যৱস্থা মুকলি কৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত খন্তি সময়ৰ পাছতে গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো হিৰলো।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছো কৃষিভিত্তিক অনুষ্ঠান হিৰলো।

0: শ্ৰোতাসকল, আজি শিৰলো অনুষ্ঠানত আমি বাৰিষা কালত মীন পালন পুখুৰীৰ ব্যৱস্থাপনা এই বিষয়ে কিছু কথা আলোচনা কৰিম। আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ মীন উন্নয়ন বিষয়া শ্ৰীযুত বিশ্বজিৎ বৰাক। নমস্কাৰ শ্ৰীযুত বৰা।
1: নমস্কাৰ।
0: আপোনাক আমাৰ এই শিৰলো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: প্ৰথমে আমি আপোনাৰ পৰা জানিব খুজিম যে বাৰিষা কালত সাধাৰণতে কি কি ধৰণে পুখুৰীৰ য'ত আমি মীন পালন কৰোঁ বা মাছ পুহোঁ, পুখুৰীত কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এই বিষয়ে ক'বচোন।
1: হয় হয়, বাৰিষা কালত আমি মীন পালনৰ ল'বলগীয়া পদত

0: পদক্ষেপসমূহ হৈছে যে আমি বাৰিষাকাল বুলি ক'লে সাধাৰণতে আমাৰ কেতিয়াৰ পৰা আৰম্ভ হয়, এপ্ৰিল মাহৰ পৰা আৰম্ভ হয়। গতিকে এই এপ্ৰিল মাহৰ আগত আমাৰ প্ৰথম কামটো হ'ল আমাৰ যি মীন পালনৰ পুখুৰী আছে সেই পুখুৰীটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি লোৱাটো হ'ল আমাৰ প্ৰথম কৰ্তব্য। তাৰপিছত আমাৰ যদি তাত পাৰটো কিবা কাৰণত ভাগিছে বা সেইখিনি আমি মেৰামতি কৰি ল'ব লাগে। এই ক্ষেত্ৰত মই আপোনালোকক জনাওঁ যে যদিহে আমাৰ পুখুৰীটো নতুনকৈ খন্দা হয় তেতিয়া তাৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাপনাটো অকণমান বেলেগ, আৰু যদিহে পুৰণি পুখুৰী হয় তেতিয়া তাৰ ক্ষেত্ৰত অকণ বেলেগ। মই প্ৰথমতে পুৰণি পুখুৰীৰ বিষয়ে অকণ কৈছোঁ। আমি সাধাৰণতে ধৰক এবছৰ বা দুবছৰৰ মূৰত আমি পুখুৰীবিলাক সদায় মানে পৰিষ্কাৰ কৰি ল'ব লাগে, তাৰ পানীটো আমি উলিয়াই নিষ্কাশন কৰি ল'ব লাগে মাছ ধৰাৰ পিছত। এনে কৰিলে কি হয় যে আমাৰ পুখুৰীৰ তলিত কিছুমান বোকা জমা হয়, গেট জমা হয়, আৰু এই গেটবিলাক যেতিয়া আমাৰ মানে জোখতকৈ বেছি ধৰক 1 ফুটতকৈ বেছি হৈ যায় তেতিয়া আমাৰ সেইবোৰে মাছ ডাঙৰ হোৱাত বা বৃদ্ধি হোৱাত বাধাৰ সৃষ্টি কৰে। সেইকাৰণে আমি কি কৰোঁ, আমি প্ৰথমতে পানীখিনি সিঁচি পুখুৰীৰ তলিখন মানে তলিৰ পৰা বোকাখিনি উলিয়াই বাহিৰলৈ উলিয়াই নিয়া হয়, আৰু তাৰ ফলত পুখুৰীৰ তলৰ যিখিনি থাকিল তলিখন থাকিল সেইখন ৰ'দৰ পোহৰত 10-15 দিনৰ কাৰণে শুকাবলৈ দিয়া হয়, আৰু শুকোৱাৰ লগে লগে তাত কিছুমান ফাট মেলিব সূৰ্যৰ পোহৰত আৰু তাত থকা যিবিলাক বেক্টেৰিয়া বীজাণু সেইবিলাকো নাইকিয়া হৈ যাব। তাৰপিছত আমি দ্বিতীয় পদক্ষেপ হৈছে আমি তাৰপিছত আমি চূণ দিব লাগে, চূণটো প্ৰয়োগ কৰাটো নিতান্ত প্ৰয়োজনীয়।
1: মেটেকা পুনি ইত্যাদি থাকিলে
0: মানে আমাৰ কি হয়, আমাৰ পুখুৰীত সাধাৰণতে আমি দেখা পাওঁ কিছুমান পানী মেটেকা বা পুনি আমি কিছুমান পুখুৰীত সচৰাচৰ আমি দেখা পাওঁ। এইবিলাকৰ ক্ষেত্ৰত কি হয় যে পুখুৰীটোৰ 5-10% মানে পুখুৰীৰ যিটো পৰিসীমা আছে পানীকালি আছে তাৰে 5-10% এইবোৰ থাকিলে অসুবিধা নহয়, বৰঞ্চ ই কিছুমান ক্ষেত্ৰত সহায় কৰে। যেনে ধৰক বেছি যেতিয়া গৰম হয় পানীৰ উষ্ণতাটো বাঢ়ি যায় তেতিয়া মাছে তাৰ তলত অলপ বিশ্ৰাম ল'ব পাৰে, বা আমাৰ যিটো মেটেকা আছে মেটেকাই পানীৰ যিটো মানে পৰিষ্কাৰ কৰাটো কিছু পৰিমাণে সহায় কৰে, বা আৰু তাৰ ফলত আৰু কিছুমান আমাৰ এনেকুৱা আপোনাৰ আছে পুনি আছে আমাৰ এজলা বুলি কয় বা সৰু পুনি, এইবিলাক আমাৰ গ্ৰাছ কাপ বা আমাৰ চেনিপুটি জাতীয় এই মাছৰ খাদ্য হিচাপেও কিছু পৰিমাণে গ্ৰহণ কৰে। গতিকে মই এই ক্ষেত্ৰত কৈছোঁ যে অলপ সামান্য পৰিমাণে 5-10% থাকিলে কোনো ধৰণৰ অসুবিধা নহয়, কিন্তু সম্পূৰ্ণৰূপে ভৰি থাকিব নালাগে। হয় হয়, এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমি যেনেকৈ আঞ্জা এখন ৰান্ধিলে তাত নিমখৰ প্ৰয়োজন যথেষ্ট হয়, প্ৰয়োজন নিমখ নহ'লে আঞ্জাখন ঠিক নহয়, মীন পালনৰ ক্ষেত্ৰত মানে চূণ দিয়াটো অত্যন্ত জৰুৰী। এই ক্ষেত্ৰত হ'ল মানে চূণটো আমি প্ৰথম কথা হ'ল আমি চূণটো কিয় দিব লাগে, চূণটো দিবলৈ প্ৰথম কাৰণটো হ'ল যে আমাৰ পানীৰ এটা গুণাগুণ আছে pH বুলি এটা এখন স্কেল আছে, এই স্কেলত আমাৰ পানীৰটো আম্লিক নে ক্ষাৰকীয় সেই বস্তুটো এটা জোখা হয়, এই স্কেল পাতৰ এটা মাপ থাকে 1-14। 7 হ'ল ইয়াৰ মিডল পইণ্ট বা এইটো নিউট্ৰেল বুলি কোৱা হয়, 7 হ'ল নিউট্ৰেল, আমি যিটো পানী খোৱা পানী খাওঁ ধৰক আমি সেই পানীটো নিউট্ৰেল হয়, মানে ধৰক ই এচিডো নহয় বা খাৰো নহয়। সেই ক্ষেত্ৰত এতিয়া যদি আমি স্কেলডালৰ 7 পৰা যিমানে তললৈ আহোঁ ধৰক 5 আহিলোঁ 6 আহিলোঁ সিমানে পানীটো আম্লিক হৈ যায় টেঙা, আৰু 7 পৰা আমি যিমানে ওপৰলৈ যাম 8-9 ইমান ওপৰলৈ গ'লে সেইটো হ'ল ক্ষাৰকীয়। গতিকে এই আমাৰ মীন পালনৰ ক্ষেত্ৰত একদম জানিবলগীয়া কথাটো হ'ল যে আমাক সদায় খাৰকীয় পানীটো লাগে, পানীটো খাৰকীয় হ'ব লাগে তেতিয়া আমাৰ মাছৰ বৃদ্ধিত সহায় হয়। কিন্তু আমাৰ অসমকে ধৰি আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ মাটিও আৰু লগতে পানীটো আমাৰ আম্লিক হয় টেঙা হয়, গতিকে এই আম্লিক গুণটো নাইকিয়া কৰি খাৰকীয় কৰিবৰ কাৰণে আমি সদায় পুখুৰীত চূণ ব্যৱহাৰ কৰিব লাগে। এতিয়া কথাটো হ'ল আমি চূণ কিমান ব্যৱহাৰ কৰিম, এইটো এই কথাটো ক'বলৈ যাওঁতে আমি এবিঘা পুখুৰীৰ পানীকালি এটাত মই হিচাপটো কৈছোঁ, এবিঘা পুখুৰীত আমি বছৰি 100 কেজি আমি চূণ দিব লাগে। চূণটো আমি 2 চূণ আছে, এনেইতো থকাত 4 চূণ আছে, কিন্তু আমি ব্যৱহাৰ কৰোঁ সাধাৰণতে 2, এটা হ'ল এগ্ৰিকালচাৰেল লাইম বুলি কয় বা খোৱা চূণ, আৰু এটা হ'ল আপোনাৰ কুইক লাইম, এই 2 ধৰণৰ আপুনি চূণ আমি ব্যৱহাৰ কৰিব পাৰোঁ। মই যদি কৈছিলোঁ 100 কেজি চূণ আমি দিওঁ, এই 100 কেজি চূণৰ প্ৰায় 25-30 কেজি আমি প্ৰথম পুখুৰীৰ যেতিয়া আমি প্ৰডাক্ট প্ৰিপেৰেশ্যন কৰোঁ মাছৰ পোনা পুহিবৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ তেতিয়া আমি 25-30 কেজি প্ৰথমতে দিব লাগে। আৰু এই চূণটো আমি কেনেকৈ দিম, যেতিয়া মই প্ৰথমতে কৈছিলোঁ যে আমি পুখুৰীটোৰ পানীখিনি সিঁচি ল'ব লাগে, সিঁচি বোকাটো উঠাই অঁতৰাই লৈ পেলাই শুকুৱাই ল'ব লাগে, সেই শুকুৱাৰ পিছত আমি প্ৰথম পুখুৰীৰ তলিত এই 25-30 কেজি চূণ প্ৰতি বিঘাত আমি দিব লাগে। সেইটো আপুনি গোটাকৈ বা পাউডাৰ হিচাপে পোৱা যায়,

0: ডাইৰেক্টলি আপুনি পুখুৰীৰ তলত দিব পাৰে। আৰু এই পুখুৰীৰ তলত দিয়াৰ পিছত বাকী যিখিনি পৰিমাণ চূণ থাকি গ'ল, আপোনাৰ 70 কেজি থাকিল, সেইখিনি আমি প্ৰত্যেক মাহত 5-10 কেজি অনুপাতত প্ৰত্যেক মাহে মাহে আমি দি যাব পাৰোঁ।
1: এই পুখুৰী এটাত গোবৰ বা অন্য জৈৱিক সাৰ কিহৰ কাৰণে প্ৰয়োগ কৰা হয় বা ইয়াৰ প্ৰয়োজনীয়তা কিনো, এই বিষয়ে অলপ জনাওকচোন।
0: হয়, এতিয়া আমাৰ মই চূণ দিয়াৰ কথা ক'লোঁ, আমি চূণ দিয়াৰ পিছতে আমি 1-7 দিন সময় ৰ'ব লাগে। ৰোৱাৰ পিছতে আমি প্ৰথম কামটো হ'ল আমি জৈৱিক সাৰ হিচাপে আমি মানে গোবৰটোৱে ধৰক আমাৰ প্ৰধানত জৈৱিক সাৰ আমি প্ৰয়োগ কৰিব লাগে। আমি প্ৰতি বিঘাত 1000-1200 কেজি কেঁচা গোবৰ আমি দিব লাগে। আৰু এই গোবৰ দিয়াৰ মূল কথাটোৱে হৈছে যে আমাৰ পুখুৰীটোত যিটো প্ৰাকৃতিক খাদ্য মাছৰ কাৰণে যিটো প্ৰাকৃতিক খাদ্য সৃষ্টি হ'ব, সেই প্ৰাকৃতিক খাদ্যটো সৃষ্টি হ'বৰ কাৰণে আমি গোবৰটো পুখুৰীত ব্যৱহাৰ কৰোঁ। প্ৰাকৃতিক ইয়াৰ ফলত ধৰক আপোনাৰ পুখুৰীটোৰ পানীটোৰ ৰংটো আপোনাৰ পাতল সেউজীয়া হ'ব, মানে প্লেংটন বুলি কয় আমাৰ, আমি উদ্ভিদ প্লাৱক আৰু তাৰপিছত প্ৰাণী প্লাৱক, এই দুটা প্লাৱকৰ সৃষ্টি হ'বৰ কাৰণে আমি পুখুৰীত গোবৰ বা তেনেধৰণৰ জৈৱিক সাৰ প্ৰয়োগ কৰা হয়।
1: আজিকালি আমি শুনো যে পুখুৰীত ইউৰিয়া প্ৰয়োগ কৰে, এই বিষয়ে বাতৰি সম্প্ৰসাৰণ হৈ থাকে, আমি শুনো মাজে মাজে, এই ইউৰিয়া প্ৰয়োগ কৰাটো বিজ্ঞানসন্মত হয়নে বাৰু?
0: অঁ, এতিয়া চাওক, আমি প্ৰথমে চূণ দিলোঁ, তাৰপিছত জৈৱিক সাৰ দিলোঁ, জৈৱিক সাৰ গোবৰ দিলোঁ, কিন্তু এতিয়া দেখা যায় যে আমাৰ বৰ্তমান সময়ত যে আমাৰ জৈৱিক সাৰ, যে মই ক'লোঁ বিঘাই প্ৰতি আপুনি 1000-1200 কেজি কেঁচা গোবৰ দিব লাগে, কিন্তু বৰ্তমান সময়ত জৈৱিক সাৰ সিমান পৰিমাণে পোৱাটো অকণমান কঠিন। সেইকাৰণে জৈৱিক সাৰ যদি আপোনাৰ পৰ্যাপ্ত পৰিমাণ আপোনাৰ জৈৱিক সাৰ আছে, তেতিয়াহ'লে ইউৰিয়া বা ছুপাৰ দিয়াৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই। কিন্তু যদিহে আপোনাৰ অলপমান জৈৱিক সাৰ কম হয়, তেতিয়াহ'লে আমি অজৈৱিক সাৰ হিচাপে বা ৰাসায়নিক সাৰ হিচাপে আমি ইউৰিয়া বা ছুপাৰ ফচফেট দিব, ছিংগুল ছুপাৰ ফচফেট আমি দিব পাৰোঁ, কিন্তু মানে অতি কম পৰিমাণত, মই কৈছোঁ প্ৰায় বিঘাই প্ৰতি আপুনি প্ৰতি মাহে প্ৰতি বিঘা পানীকালিত আপুনি বিঘাই 2.5 কেজি ইউৰিয়া দিব পাৰে আৰু 4 কেজি ছিংগুল ছুপাৰ ফচফেট আপুনি দিব পাৰে। কিন্তু ইয়াৰ ব্যৱহাৰটো কেনেকৈ কৰিব মই কৈ দিছোঁ। ইউৰিয়াটো আপুনি গোবৰ দিলে, চূণ দিলে, চূণ দিয়াৰ পিছত 1 সপ্তাহৰ পিছত গোবৰ দিলে, গোবৰ দিয়াৰ আকৌ 1-10 দিনৰ পিছত আপুনি এই ইউৰিয়াটো দিব পাৰে। ইউৰিয়াটো পানীত মিহলাইও আপুনি পুখুৰীত ছটিয়াই দিব পাৰে বা নতুবা আপুনি পানী ডাইৰেক্টলি আপুনি সিঁচি ছটিয়াই দিব পাৰে। কিন্তু ছুপাৰ দিয়াৰ ক্ষেত্ৰত অকণমান সাৱধানতা ল'ব লাগে, কাৰণ ছুপাৰটো কেনেকুৱা হয় আমাৰ পাউডাৰৰ নিচিনা, সি পানীত যদি আপুনি পেলাই দিয়ে ই উপঙি যাব, পানীৰ লগত ভালকৈ মিক্স নহয়। গতিকে তাৰ কাৰণে আমি কি কৰিব লাগে যে আমি এখন কটন কাপোৰত টোপোলা এটা কৰি ধৰক যিখিনি আমি চূণ আমি ছুপাৰ দিম সেইখিনি আমি বান্ধি ল'লোঁ, বান্ধি লৈ পেলাই সেইখিনি লাহে লাহে মানে পানীত অকণমান ডুব যোৱাকৈ বান্ধি থ'ব লাগে। তাৰ পৰা যিখিনি নিউট্ৰিয়েণ্টৰ প্ৰয়োজন হয় সেইখিনি লাহে লাহে পানীলৈ গৈ থাকে আৰু ইয়াৰ ফলতে মানুহ মানে পুখুৰীত প্ৰাকৃতিক খাদ্য সৃষ্টি হোৱাত সহায় কৰে।
1: বেছিকৈ সাৰ প্ৰয়োগ কৰিলে মাছ কম সময়ৰ ভিতৰত ডাঙৰ হৈ উঠে নেকি?
0: এইটো চাওক, মানে কি হয় মানে অতিমাত্ৰাটো সকলো ক্ষেত্ৰতে মানে প্ৰযোজ্য নহয়। অতিমাত্ৰা যিকোনো বস্তু যেতিয়া ব্যৱহাৰ কৰিব তাৰ তেতিয়া আমি কুফল পাবলৈ আৰম্ভ কৰোঁ। গতিকে এই ক্ষেত্ৰতো সাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰতো মই যিটো কৈছিলোঁ যে প্ৰতি মাহে প্ৰতি বিঘাত আপুনি যিটো 2.5 কেজি ইউৰিয়া আৰু ছুপাৰ দিব পাৰে, কিন্তু তাতকৈ বেছি দিলে কি হ'ব, আপোনাৰ পুখুৰীটো এটা মানে পৰিৱেশ যিটো তন্ত্ৰ থাকে পুখুৰী এটাত, সেই পৰিৱেশ তন্ত্ৰটো বিনষ্ট হয়। এতিয়া আমি এতিয়া গাঁও অঞ্চলত যেতিয়া আমি যাওঁ তেতিয়া আমি কিছুমান পুখুৰী দেখা পাওঁ যে সচৰাচৰ আমাৰ পুখুৰী এটা কালাৰ মানে পানীৰ ৰংটো কেনেকুৱা হ'ব লাগে, যে পাতল সেউজীয়া হ'ব লাগে যাত প্ৰাকৃতিক খাদ্যবিলাক সৃষ্টি হৈছে। কিন্তু কিছুমান পুখুৰীত আমি দেখা পাওঁ একদম ডাঠ সেউজীয়া হৈ যায়, মানে পুখুৰীটোত একদম সেউজীয়া হৈ যায়, মানে এইটো ইউট্ৰফিকেশ্যন বুলি কয়, মানে অত্যাধিক সাৰ প্ৰয়োগ কৰাৰ ফলত তাত নিউট্ৰিয়েণ্টৰ পৰিমাণটো বাঢ়ি গ'ল। কিন্তু যেতিয়া বাঢ়ি যায় তেতিয়াও কিন্তু মাছৰ বেমাৰ আজাৰ হোৱা দেখা যায় বা মৃত্যু হোৱা দেখা যায়। গতিকে অত্যাধিক সাৰ কেতিয়াও ব্যৱহাৰ কৰিব আমি নালাগে।
1: আপুনি সাৰ প্ৰয়োগ কৰাৰ কথা কৈ আছে, সাৰ প্ৰয়োগ কৰাৰ কিমান দিনৰ পিছত মাছৰ
0: হয় হয় মানে ধৰক আমিতো মানে পুখুৰী এটা প্ৰথম প্ৰস্তুত কৰোঁতে আমাক প্ৰায় 1 মাহমান সময় লাগে। ধৰক প্ৰথমতেতো পুখুৰীটো চাফা কৰি ল'লে, তাৰপৰা আপুনি চূণ দিলে, চূণ দিয়াৰ পিছত আকৌ 1 সপ্তাহ মাজত ৰ'ল, তাৰপিছত আমি গোবৰ সাৰ দিলোঁ, গোবৰ সাৰ দিয়াৰ পিছত আকৌ 1 সপ্তাহ ৰৈ আমি যদি প্ৰয়োজন হয় আমি তেতিয়া অজৈৱিক সাৰ আমি ইউৰিয়া বা ছুপাৰ ফচফেট দিলোঁ। দিয়াৰ পিছত আমি আকৌ লাহে লাহে 1 সপ্তাহমান ৰোৱাৰ পিছত আমি পানীটো এটা, মই অলপ আগতে কৈ গৈছোঁ, পানীটো এটা কালাৰ দেখিবলৈ পাম, পাতল সেউজীয়া হ'ব, তেতিয়া আপুনি গম পাব যে ইয়াত প্ৰকৃত মানে উৎপাদন মানে প্ৰাকৃতিক খাদ্যটোৰ সৃষ্টি হৈছে। সৃষ্টি হোৱাৰ ফলত তেতিয়া আমি মানে অজৈৱিক সাৰ দিয়াৰ আকৌ 1 সপ্তাহৰ পিছত আমি মাছৰ পোনা মেলিব পৰা অৱস্থাটোলৈ যাওঁ আৰু দিব পাৰি।
1: আমাৰ গাঁও অঞ্চলত প্ৰায়ে

0: যে মাছৰ পোনা বেপাৰীসকলে যিকোনো ধৰণৰ মাছৰ পোনা আনি মীন পালকসকলক বেচে বা দি যায়,
1: হয় হয় হয়,
0: এই ক্ষেত্ৰত আপুনি কি ক'ব পাৰে?
1: ন এতিয়া আমিও ধৰক এখন গাঁৱৰ পৰাই অহা মানুহ, আমিও দেখি আহিছোঁ সৰুৰ পৰা, আমাৰো ধৰক নিজৰ ঘৰত পুখুৰী থাকে, আমি সদায় দেখোঁ যে হান্দি এটাত বেপাৰীসকলে লৈ আহে, আহি পেলাই এইটো ভাল মাছৰ পোনা আছে আপোনালোকে লওক ৰাখক সেইবুলি হিচাপে এনেকৈ কয় আৰু আমাক। কিন্তু পৰাপক্ষত কি হয়, সেই সময়ত যেতিয়া দিয়ে তেতিয়া কিমান দিব লাগে হিচাপটো ধৰক গাঁৱৰ মানুহে আমাৰ নাজানে। ধৰক এবিঘা পুখুৰী এটাত কিমান আমি পোনা মিলিম সেইটো প্ৰথমতে জানিব লাগিব। এই ক্ষেত্ৰত মই আপোনালোকক কৈছোঁ যে আমাৰ পুখুৰী এটাত সাধাৰণতে তিনিটা তৰপ থাকে, এটা হ'ল একেবাৰে ওপৰৰ স্তৰ, এটা হ'ল মাজৰ স্তৰ, আৰু এটা হ'লকে নিম্ন তলৰ স্তৰ। তিনিটা স্তৰত থকা বেলেগ বেলেগ মাছ থাকে, মানে আমি যদি চাবলৈ যাওঁ আমাৰ ভকুৱা মাছটো বা চিলভাৰ কাৰ্প, এইটো হ'ল আমাৰ একেবাৰে পানীৰ ওপৰ অংশত থাকে, তাৰ তলত মাজৰ অংশত থাকে আপোনাৰ ৰৌ মাছ আৰু গ্ৰাছ কাৰ্প, এইবিলাক মাজৰ অংশত থাকে, আৰু তলত একেবাৰে তলত থাকে আপোনাৰ ধৰক কমন কাৰ্প, মিৰিকা মাছ এইবিলাক বা আমাৰ কলিয়াজাৰ, এইবিলাক তলত থাকে। আপুনি চালেই গম পাব তেওঁ মাছবিলাকৰ মানে মুখখন চালেই তেওঁ বৈশিষ্ট্যটো গম পোৱা যায়। ধৰক তলত খোৱা মাছবিলাকৰ সাধাৰণতে মুখখন তলৰখন চুটি হয়, ওপৰখন ডাঙৰ হয়, যে তললৈ থকা হয়, গতিকে সিহঁত তলত খায়। গতিকে এই আমি এবিঘা পুখুৰী এটাত এই তল মানে তিনিওটা স্তৰত খোৱা মাছৰ পৰিমাণটো আমি মিলাই দিব লাগিব। আমি বৈজ্ঞানিকসকলে ৰিচাৰ্চ কৰি পাইছে যে এবিঘা পুখুৰী এটাত আমি 1000-1200 মাছৰ পোনা, বিভিন্ন ধৰণৰ মানে মাছৰ পোনা আমি মেলিব, তাৰে ধৰক আপোনাৰ 40% আমি ধৰক 40% আমি দিলোঁ মানে ওপৰত খোৱা মাছ দিব পাৰি, ধৰক আপোনাৰ বাহু আৰু চিলভাৰ মিলাই 40% আমি দিলোঁ, 30% মাজত খোৱা মাছ কলম ফিডাৰ বুলি কয়, ৰৌ দিলোঁ, গ্ৰাছ কাৰ্প দিলোঁ, তাৰ সলনি কোনোবা মানে ভাঙোনো দিব পাৰে এনেকুৱা, আৰু 30% একে তলত খোৱা মাছ, মানে 40-30-30 টোটেল 100, এই 100% আমি মিলাই পেলাই দিব লাগিব। কিন্তু আমাৰ এই গাঁৱলৈ লৈ অহা বেপাৰীসকলে ধৰক সেই হিচাপটো পুংখানুপুংখভাৱে তেওঁলোকে নকৰে, বা কি মাছৰ পোনা আছে আমি নাজানো, তেওঁলোকে দেখুৱালে ধৰক ইয়াতে ৰৌ মাছৰ পোনা আছে, কিন্তু হয়তো তাত গোটেইখিনি ৰৌ মাছৰ নাথাকিবও পাৰে, মিক্সো থাকিব পাৰে, গতিকে সেইখিনি অকণমান সাৱধানতা লৈ দিয়াটো ভাল। আৰু মই যিটো নিৰীখ ক'লোঁ এবিঘাত 1000-1200, আৰু যিটো পাৰ্চেণ্টেজ কোৱা হৈছে ধৰক আপাৰ মিডল আৰু লোৱাৰ, এই আটাইকেইটা পাৰ্চেণ্টেজ মিলাই আমি পুখুৰীত পোনাটো দিব লাগে।
0: উন্নত জাতৰ মাছৰ পোনা পোৱা যায় নেকি বিষয়ে
1: কওকচোন? হয় হয়, আজিকালি এতিয়া যথেষ্ট চৰ্চালৈ আহিছে যে আজিকালি উন্নত জাতৰ সদায় মানে পোনা ব্যৱহাৰৰ ক্ষেত্ৰত আহিছে, আৰু আমাৰ চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ বুলি এখন ৰাষ্ট্ৰীয় এটা সংস্থা আছে, আমাৰ উৰিষ্যা ভুৱনেশ্বৰত আছে, এই তেওঁলোকে তাতে জয়ন্তী ৰৌ নামৰ এটা উন্নত প্ৰজাতিৰ ৰৌ মাছৰ এটা প্ৰজাতি তেওঁলোকে ব্ৰিডিং কৰিছিলে, তেওঁলোকে তাৰপৰা উৎপন্ন কৰিছে, আৰু তাৰ লগতে অমৃত কাটলা বুলি বৰ্তমান এবিধ পোনা পোৱা গৈছে, মানে আমাৰ বাহু মাছৰে এটা উন্নত প্ৰজাতি, আৰু লগতে আমুৰ কাৰ্প, এইটো হাংগেৰীত প্ৰথম তাৰ পৰা অনা হৈছিল আমুৰ কাৰ্প, এই তিনিওটা হ'ল আমাৰ বৰ্তমান উন্নত প্ৰজাতিৰ মাছ, জয়ন্তী ৰৌ, অমৃত কাটলা আৰু আমুৰ কাৰ্প, এই তিনিওটা ধৰণৰ আমাৰ মীনপালকসকলে ল'ব পাৰে, ইয়াৰ ব্যৱহাৰটো যথেষ্ট ভাল। আৰু ইয়াৰ বৈশিষ্ট্যটো এইটোৱে হৈছে যে আমাৰ ইয়াৰ যিটো আমাৰ নৰ্মেল যিটো ৰৌ মাছ বা বাহু মাছ তাৰ তুলনাত ইয়াৰ গ্ৰ'থ ৰেটটো ভাল, 40% গ্ৰ'থ ৰেটটো বেছি হয়।
0: হয়, এবাৰ সুধিব লৈছোঁ যে বছৰেকীয়া পোনা মেলিলে আমাৰ বেছি লাভ হয় নেকি, এই বিষয়ে আপুনি কি ক'ব?
1: হয়, এই ক্ষেত্ৰত কি হয়, আমাৰ বছৰেকীয়া পোনাৰ ক্ষেত্ৰত আমাৰ টেম্পেৰেচাৰটোৰ লগত এটা সম্বন্ধ আছে, আমাৰ মীন পালনৰ ক্ষেত্ৰত 26-32 ডিগ্ৰী চেণ্টিগ্ৰেড থাকিব লাগে, সেই সময়খিনিত মাছৰ বৃদ্ধি ভাল হয়। গতিকে বছৰেকীয়া পোনাটো যদি আমি মানে আগতীয়াকৈ পাওঁ, আমি ধৰক ফেব্ৰুৱাৰী মাহত যদি ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ পহিলাতে যদি আমি পুখুৰীটো ষ্টকিং কৰোঁ বা মাছৰ পোনা মেলোঁ, তেতিয়াহ'লে আপুনি দেখা পাব এই ফেব্ৰুৱাৰীৰ পৰা আপ টু আপোনাৰ নৱেম্বৰলৈকে এটা প্ৰায় 10 মাহৰ এটা পিৰিয়ড পোৱা যায়, এই সময়খিনিত মাছৰ বৃদ্ধিটো ভাল হয়। গতিকে আগতীয়াকৈ পোনাটো দিব পাৰিলে আপুনি যথেষ্ট লাভৱান হয়, কিন্তু আমাৰ এনেই প্ৰজনন মাছৰ প্ৰজনন আৰম্ভ হয় এপ্ৰিল মাহৰ পৰা, বা মাছৰ পোনা উৎপাদন আমাৰ এপ্ৰিল বা মে'ৰ পৰা আমি পাবলৈ আৰম্ভ কৰোঁ, গতিকে যিমানে পিছুৱাই যদি আমি ষ্টকিংটো কৰোঁ সিমানে আমি টেম্পাৰেচাৰটো ৰেঞ্জটো কম সময় পাম মাছ বৃদ্ধি কৰিবৰ কাৰণে। গতিকে যদি আগতীয়াকৈ দিয়া হয় বছৰেকীয়া পোনাটো, যদি আমি মাৰ্চ মাহত আমি হেৰি কৰোঁ ষ্টকিং কৰোঁ, তেতিয়াহ'লে আমি বেছি লাভৱান হওঁ, বা এই ক্ষেত্ৰত আজিকালি মীনপালকসকলেও যথেষ্ট জনা হৈছে বা জ্ঞাত হৈছে, তেওঁলোকে বছৰেকীয়া কাৰ্প ইয়াৰলিংটো তেওঁলোকৰ হেৰিয়াত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।
0: পুখুৰীত চিতল, বৰালি, ৰূপচন্দা আদি মাছ মেলাটো কিমান দূৰ গ্ৰহণযোগ্য হয় এই বিষয়ে জনাওকচোন?
1: মানে কি হয়, আমি জেনেৰেলি কম্প'জিট ফিছ কালচাৰটোৱে আমি পুখুৰীত কৰোঁ, তাতে ধৰক আমাৰ IMC ইণ্ডিয়ান মেজৰ কাৰ্প বুলি কয়, ৰৌ, বাহু, মিৰিকা,

0: আৰু এক্সোটিক কাৰ্প, সেইটো হ'ল আপোনাৰ চিলভাৰ কাৰ্প, কমন কাৰ্প আৰু গ্ৰাছ কাৰ্প। এই ছটা প্ৰজাতি আমি সংমিশ্ৰণত যেতিয়া একেলগে কৰোঁ সেইটোকে কম্প'জিট ফিছ কালচাৰ বুলি কয়। এই ক্ষেত্ৰত দেখা যায় যে আমি চিতল মাছটো সাধাৰণতে কি হয়, মাংসহাৰী মানে সৰু সৰু মাছ খায়। চিতল মাছ আপুনি দিব পাৰিব বিঘাত, আপুনি দুটা বা তিনিটা, মেক্সিমাম তিনিটা আপুনি দিব পাৰিব। কিন্তু আপুনি যিহেতু মানে প্ৰথমতে আঙুলি দৈৰ্ঘ্যৰ পোনা যিটো মেলিব, সেই পোনা মেলাৰ দুমাহমানৰ পিছতহে আপুনি চিতলৰ পোনাটো মেলিব পাৰিব। কিয়নো একে সময়তে মেলিলে চিতলৰ পোনাটোৱে সেই সৰু মাছবিলাকক, পোনাবিলাকক খাই পেলোৱাৰ এটা আশংকা থাকে। গতিকে এই পোনা মেলাৰ অলপ ডাঙৰ হোৱাৰ পিছত আপুনি চিতলৰ পোনাটো এৰিব পৰা যায়। কিন্তু বৰালি আৰু ৰূপচন্দাটো এইটো কোনোপধ্যে মানে গ্ৰহণযোগ্য নহয় বা আমি কৰা নহয়। কিন্তু আমি ফিল্ডত গ'লে বহুত দেখা পাওঁ যে ছাৰ আমি মাছৰ পোনা ইমানখিনি মেলিছিলোঁ কিন্তু আমি ৰিটাৰ্ণৰ সময়ত ধৰক নাপালোঁ, মাছেই নাপালোঁ। তেতিয়া আমি সুধিলে তেওঁলোকে কয় যে নাই, যোৱা বছৰ এই পানী আহোঁতেই বৰালি মাছ এটা আছিলে, কিন্তু বৰালি মাছটো বহুত ডাঙৰ হৈ গ'ল ইমান, কিন্তু আমি বেলেগ মাছ নাপালোঁ। আচলতে সেই বৰালি মাছটোৱে সেই সৰু মাছখিনি গোটেইখিনি খাই পেলালে, গতিকে নহয়। আৰু বৰ্তমান ৰূপচন্দাটো দেখিব পোৱা যায়, ৰূপচন্দাটোও সেই একেধৰণৰ কাৰ্প মাছৰ লগত যদি আপুনি পোহে তেতিয়াহ'লে ৰূপচন্দাটোৱে মানে খাদ্যৰ মাজত কম্পিটিশ্যন হয়। আমি ধৰক যিটো আহাৰ দিওঁ সেই আহাৰটো ৰূপচন্দা মাছেই খাই পেলায়, বা প্ৰাকৃতিক খাদ্যখিনিও সিহঁতৰ খোৱাৰ প্ৰৱণতাটো বেছি বেছিকৈ খাই দিয়ে। গতিকে তাৰ ফলত ৰূপচন্দাটো ডাঙৰ হৈ যায়, আমি নিজেও দেখিছোঁ, কিন্তু একে সময়তে ৰৌ বা বাহু মাছটো কিন্তু ডাঙৰ নহয়। সেই ক্ষেত্ৰত মই ক'ম যে যদি ৰূপচন্দা পালন কৰিব বিচাৰে তেতিয়াহ'লে সেইটো সম্পূৰ্ণ সুকীয়া মনো কালচাৰ, মানে অকলশৰীয়া কৰি কালচাৰ কৰি পুহিব পাৰে।
1: মাছক কেনেকুৱা ধৰণৰ দানা দিব লাগে বা খোৱালে ভাল হয়
0: বিষয়ে কওকচোন। হয় হয়, এতিয়াতো আমিতো বাৰু প্ৰাকৃতিক খাদ্যৰ কথা ক'লো গ'ল, তাৰপিছত মূল উদ্দেশ্য হ'ল যে আমি কি মাছক কি খাদ্য খুৱাম। খাদ্যটোৰ মূল অংগ হেৰিটো হ'ল যে আমি প্ৰটিন থকা খাদ্যটো খুৱাব লাগিব। মাছৰ খাদ্যত সাধাৰণতে 26-30% প্ৰটিন থকাটো মানে নিতান্ত প্ৰয়োজনীয়। প্ৰটিনটোৱে হ'ল আমাৰ দেহৰ যেনেকৈ গ্ৰহ গঠন দিয়ে, তেনেকৈ মাছৰ দেহটোৰ কাৰণেও প্ৰটিনটো অত্যন্ত জৰুৰী। গতিকে প্ৰটিন থকা খাদ্য হিচাপে আমি আজিকালি বজাৰতো যথেষ্ট উপলব্ধ হয়, বিভিন্ন প্ৰজাতিৰ মানে খাদ্য আহিছে। কিছুমান উপঙা খাদ্যও পায়, কিছুমান পানীত ডুব যোৱাও পায়, এইটো হ'ল পেলেটেড ফিড বুলি কয়। কিন্তু আমি সেইটোও ব্যৱহাৰ কৰিব পাৰোঁ আৰু লগতে আমি ঘৰুৱাভাৱেও ব্যৱহাৰ কৰিব পাৰোঁ। ধৰক আমাৰ যদি আমাৰ খলিহৈ আৰু চাউলৰ মলটো সম পৰিমাণে আমি মিলাব লাগিব। ধৰক 1 কেজি খলিহৈ যদি আমি দিওঁ তাৰ লগত 1 কেজি চাউলৰ মল আমি মিলালোঁ, খলিহৈটো আমি ৰাতি তিয়াই থ'ব লাগিব, তেতিয়া ৰাতিপুৱালৈ কোমল হ'ব তাৰ লগত চাউলৰ মলটো মিলাই। লগতে আমি 1% আমি হেৰিটো দিব পাৰোঁ, ভিটামিন আৰু মিনাৰেল মিক্সাৰ অকণমান দিব পাৰোঁ। দি পেলাই আমি সদায় খাদ্যটো প্ৰস্তুত কৰোঁতে চাব লাগে যে আমি এটা মানে বল বনাব লাগে, লাডু বনাব লাগে। আটাৰ যেনেকৈ আমি লাডু কৰোঁ তেনেকৈ লাডু কৰিব লাগে। কৰি পেলাই পুখুৰীটোৰ মিনিমাম 2 বা 3টা স্থানত আমি বেগত মানে কাপোৰৰ এইটো আমাৰ মৰাপাটৰ বস্তা তাত ভৰাই পেলাই আমি পানীৰ পৰা 30 চেণ্টিমিটাৰমান ডুব যোৱাকৈ আমি খুটি পুতি বান্ধি দিব লাগে। এনে কৰিলে কি হয়, ধৰক আমাৰ খাদ্যটোৰ অপচয়টো কম হয়, নহ'লে আমাৰ বহুতখিনি খাদ্য কি হয় আমি দেখা পাওঁ মীনপালসকলে কি কৰে, গোটেই এনেকৈ খলি হৈ বা চাউলৰ মই মিলাই পেলাই বাল্টিত লৈ পেলাই মিক্স কৰি পেলাই ছটিয়াই যায় ফালৰ পৰা, আমি দেখা পাওঁ ছটিয়াই গ'লে কি হয়, ধৰক পুখুৰীটোত তলিত গৈ পেলাই জমা হৈ যায়। গতিকে তলিত থকা মাছখিনিয়ে খালে বা মেক্সিমাম তাত অপচয় হোৱাৰ সম্ভাৱনা থাকে, আৰু তাৰপিছত যিখিনি নাখালে সেই থকা যিখিনি আহাৰ থাকিল সেইখিনি পচি পেলাই তাৰপৰা পুখুৰীটো মানে গুণগত লোকচান হোৱা দেখা যায়, যে লেতেৰা হয় বা পুখুৰীত গেছৰ সৃষ্টি হয়। গতিকে আমি সদায় মোনাত ভৰাই পেলাই আমি খাদ্যটো দিব লাগে। নাই নাই, মানে পুখুৰীটোৰ বিভিন্ন স্থানত, ধৰি এবিঘা পুখুৰী এটা হয় আমি মিনিমাম 3টা স্থানত আমি দিলোঁ, খুটি পুতি পেলাই দিব পৰা যায়।
1: বাৰিষা কালত বানপানী এটা আমাৰ ডাঙৰ সমস্যা। অসমৰ এই সময়ত মীনপালকসকলে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে এই বিষয়ে
0: জনাওক। হয় হয়, আমিতো গম জানোৱেই যে অসমত বানপানীটো এটা ডাঙৰ সমস্যা। এই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, যিখিনি একেবাৰে বানপীড়িত এলেকা গম পাওঁ যে এইখিনি অঞ্চলত বানপানী প্ৰত্যেক বছৰে হয়েই বা হ'বই, সেই অঞ্চলত আমি কি কৰিব পাৰোঁ, তেতিয়া আমি পুখুৰীৰ যিটো পাৰ আছে সেই পাৰটো বানপানীৰ সৰ্বোচ্চ এটা সীমা থাকে ন, বানপানীৰ সৰ্বোচ্চ সীমাতকৈ সদায় 2 ফুটমান ওখকৈ আমি পাৰটো, পুখুৰী পাৰটো নিৰ্মাণ কৰিব লাগে আৰু মজবুতকৈ নিৰ্মাণ কৰিব লাগে। আৰু যদিহে মানে সঘনাই নহয়, মাজে মাজে বানপানী হয় বা হোৱাৰ সম্ভাৱনা আছে, তেনেকুৱা অঞ্চলত আমি কি কৰিব পাৰোঁ, যিটো পুখুৰী পাৰ থাকিলে বানপানী অহাৰ আগতো আমি পুখুৰীটো পাৰ চাৰ মেৰামতি কৰি ল'বই লাগিব। তাৰ উপৰিও আমি পুখুৰী পাৰত বানা, বাঁহৰ যিটো বানা বুলি কয় আমি কাম গুঠি পেলাই দিয়ে, সেইটো 2 ফুটমান ওখকৈ আমি বানাত ব্যৱহাৰ কৰিব পাৰোঁ, বা নহ'লে পুখুৰীৰ চাৰিসীমাত আমি নাইলনৰ যিটো আঁঠুৱা নেট পোৱা সেই নেটটো আমি ধুনীয়াকৈ বেৰি দিব পাৰোঁ। ই অলপ হ'লেও মানে পানী বানপানী আহিলে অলপ সহায় কৰিব। আৰু লগতে আমাৰ যিবিলাক ধৰক পানী মেটেকাই হওক বা উদ্ভিদ পানীত থাকে

0: সেই মেটেকাখিনি আমি কি কৰিব লাগে, মানে কি হয় যাওক, পানী যেতিয়া আহে, আহি গ'লে সেই জাবৰ জোথৰ মেটেকা সেইবিলাকে বেছি জোৰ দি পেলাই পুখুৰীটো ভাঙি পেলায়। গতিকে সেইখিনি যাতে কৰিব নোৱাৰে তাৰ কাৰণে আমি পুখুৰীটোৰ মাজত মানে পাৰৰ পৰা প্ৰায় 10-12 ফুট আঁতৰত আমি খুঁটি পুতি সেই মেটেকাখিনি বান্ধি ৰাখিব লাগে, বান্ধি দি পেলাই। লগতে আমি এই যিটো পানী মেটেকা বা পুনি যিখিনি থাকে সেইখিনি আমি পুখুৰীৰ পাৰৰ পৰা প্ৰায় 10-12 ফুটমান এৰি পেলাই দুইটা ছাইডৰ পৰা চাৰিওফালৰ পৰা আমি বাঁহৰে খুঁটি পুতি তাক বান্ধি ৰাখিব লাগে, যাতে পানী যেতিয়া পানী হয় যেতিয়া সেই পানীৰ লগত সেইটো মোকাবিলা কৰিবৰ কাৰণে সেইখিনি উপঙি যাব, পাৰত গৈ হেঁচাৰ সৃষ্টি নকৰে, যাৰ ফলত নেকি পুখুৰী পাৰটো ভাগি নাযায়। এই ক্ষেত্ৰত আমি সেইটো কৰিব পাৰোঁ।
1: বানপানী হৈ যোৱাৰ পাছত কি কি ব্যৱস্থা আমাৰ মীন পালকসকলে লোৱা উচিত, এই বিষয়ে অকণমান কৈ দিয়কচোন।
0: হয়, এতিয়াতো মই বানপানী আগৰ সমস্যাখিনি ক'লোঁ, ধৰক কি কি কৰিব পাৰে, বান্ধ দিব পাৰে বা নেট দিব পাৰে, সেইখিনি কৰিব পাৰে। কিন্তু বানপানী হৈ যোৱাৰ পিছত আমি কি কৰিব লাগিব, প্ৰথম কামটোৱে হ'ল যে পানী হৈ যোৱাৰ পিছত আমি যিটো পাৰ ভাগি গ'ল বা খহি গ'ল আমি সেই পাৰটো প্ৰথম মেৰামতি কৰি ল'ব লাগিব। তাৰপিছত যিটো অবাঞ্চিত ধৰক আমাৰ মাছ কিছুমান তাতে সোমাব পাৰে, বাৰিষা কালত বিভিন্ন ধৰণৰ মাছ আহি সোমাব পাৰে, সেই অবাঞ্চিত মাছখিনি আমি উলিয়াই পেলাবৰ কাৰণে আমি জাল মাৰিব লাগে, কেইবাৰো ধৰক জাল মাৰি পেলাই আমি সেই মাছখিনি উলিয়াই ল'ব লাগে। কিন্তু এই ক্ষেত্ৰত দেখা যায় যে আমাৰ শোল শাল এইবিলাক কিছুমান মাছ ধৰক আমাৰ পানী একে বোকাৰ তলত সোমাই থাকে, সেইবিলাকক উঠাই আনিবৰ কাৰণে আমাৰ ঘন টনা জাল আমি কেইবাৰো যেতিয়া মাৰিম বা মাৰি লৈ পেলাই আমি অলাগতিয়াল সেই মাছখিনি আঁতৰাই ল'ব লাগে। বা এই ক্ষেত্ৰত আমি হেৰিও কৰিব পাৰোঁ, আমাৰ ৰাসায়নিক দ্ৰব্য হিচাপে আমি ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰিব পৰা যায়। আপুনি বিঘাত 30-40 কেজি যদি ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে তাত থকা অবাঞ্চিত মাছবিলাকৰ মৰি যাব, আৰু মৰি যোৱালে আমি সেই মাছখিনি কিন্তু খাব পৰা যায়, ব্লিচিং পাউডাৰে মাৰি লৈ মৰা মাছটো আমি খাব পৰা যায়। কিন্তু যদিও পৰাপক্ষত নকৰাটো ভাল, কাৰণ তাৰ বিষক্ৰিয়াটো কেইদিনমানলৈ হ'ল 1-10 দিনলৈ থাকি যায়, গতিকে আমি জাল মাৰিয়ে সেই অবাঞ্চিত মাছখিনি উলিয়াই পেলাব পাৰোঁ। তাৰপিছত কিন্তু আমি চূণ, আমি মই যেনেকৈ আগতে কৈছিলোঁ চূণ দিব লাগে পুখুৰীত, সেই চূণটো অকণমান পৰিমাণটো বঢ়াই দিব লাগিব। ধৰক বিঘাই প্ৰতি আপুনি 40 কেজিমান চূণ দি ল'লে, চূণটো দিয়াৰ পিছত আমি আগৰ কৈ অহাৰ নিচিনাকৈ গোবৰ দিলোঁ, দিয়াৰ পিছত তেনেকৈ মাছৰ পোনাটো মেলিব লাগিব। কিন্তু পোনাটো এই ক্ষেত্ৰত আমি ধৰক এনেই আমি সাধাৰণতে মীন পালনত ধৰক ফিংগাৰলিং বুলি কওঁ, 5-6 চেণ্টিমিটাৰ পোনাটো আমি দিওঁ বিঘাই প্ৰতি 1000। কিন্তু বানপানী হৈ যোৱাৰ পিছত বানপানীটো চাওক, বানপানীটো কেতিয়া হয়, ধৰক আপোনাৰ জুনৰ আৰম্ভণি নহ'লে মে'ৰ শেষৰ পৰা আৰম্ভ হয় আৰু ইফালে আপোনাৰ শেষ হয় আগষ্টৰ শেষ হ'লে বা ছেপ্টেম্বৰ প্ৰথমত শেষ হয়। গতিকে এই ছেপ্টেম্বৰৰ পিছত তেতিয়া আপুনি অলপ যদি ডাঙৰ চাইজৰ মানে চাইজৰ পোনাটো ধৰক 15-30 চেণ্টিমিটাৰৰ সেই ধৰণৰ পোনা মেলিলে আপুনি সিফালে আপোনাৰ জানুৱাৰীলৈকে ধৰিব মানে এটা ফল এটা আপুনি ভাল উৎপাদন এটা পাব পাৰে।
1: এবাৰ সুধিব লৈছোঁ যে বানপানী হৈ থকা অঞ্চলত আমি বিকল্প বা অল্টাৰনেটিভ কিবা পদ্ধতি অৱলম্বন কৰিব পাৰোঁ নেকি বাৰু?
0: হয় হয়, এই ক্ষেত্ৰত মই আপোনাক ক'ব বিচাৰোঁ যে আমি ধৰক যিখিনি অঞ্চলত বানপানী হয় তেওঁলোকে হয়তো সেই সময়খিনি ধৰক মে'ৰ পৰা জুনলৈকে জুন ছেপ্টেম্বৰলৈকে সেই সময়খিনি হয়তো তেওঁলোকে কোনো ধৰণৰ কালচাৰ নকৰাকৈও ৰাখিব পাৰে, ৰাখি থ'লে বা নকৰিলে নকৰাৰ পিছত আমি কি কৰিব পাৰে, ছেপ্টেম্বৰ মাহত বানপানী হৈ যোৱাৰ পিছত পুখুৰীটো ধুনীয়াকৈ প্ৰস্তুত কৰি ল'লে, তাত থকা অবাঞ্চিত অপতৃণবিলাক আঁতৰাই ল'লে বা তাত থকা অবাঞ্চিত মাছখিনি আঁতৰাই লৈ লৈ পেলাই চূণ আৰু সাৰ প্ৰয়োগ মানে গোবৰ সাৰবিলাক দি লৈ পেলাই আমি আমি মই অলপ আগত কৈ গৈছিলোঁ বছৰেকীয়া পোনাৰ এটা কথা এটা আছে আমাৰ আমাৰ এই হেৰিয়াতে, সেই বছৰেকীয়া পোনাটো উৎপাদনৰ ক্ষেত্ৰত মানে তেওঁলোকে সেই পুখুৰীটো ব্যৱহাৰ কৰিব পাৰে। ধৰক আমাৰ ব্ৰিডিং ছিজনটো আমাৰ জেনেৰেলি আৰম্ভ হয়, মাছৰ পোনা প্ৰজননৰ সময়টো এপ্ৰিলৰ পৰা আৰম্ভ হয় আপোনাৰ শেষলৈকে আগষ্টমানলৈকে, জুলাই শেষৰ বা আগষ্টৰ প্ৰথম আৰু জুলাইলৈকে থাকে। গতিকে সেই সময়ত উৎপাদন হোৱা যিটো স্পন বুলি কয় আমি যিটো পোনাটো ওলায় সেই স্পনটো ধৰক আপুনি ছেপ্টেম্বৰ মানত আনি সৰহসংখ্যক মানে মানে আপোনাৰ পুখুৰীত সৰহসংখ্যক ৰাখি পেলাই তাক কম পৰিমাণে আহাৰ যোগান ধৰি পেলাই আপুনি ছেপ্টেম্বৰৰ পৰা পালন কৰি ৰাখিব পাৰে। ৰখাৰ পিছত 6 মাহ পালন কৰাৰ পিছত আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আপুনি সেইটো বছৰেকীয়া পোনা হিচাপে আপুনি বিক্ৰী কৰিব পাৰিব। যিহেতু আমাৰ ব্ৰিডিং ছিজনটো আৰম্ভ এপ্ৰিলৰ পৰা হয়, গতিকে নতুন পোনা ওলাওঁতে আপোনাৰ মে' জুন পাই যায়গৈ, গতিকে বছৰেকীয়া পোনাটো যদি আপুনি প্ৰডাকশ্যন কৰি ৰাখে তেতিয়াহ'লে আপুনি নেক্সট ইয়াৰ আপুনি মীনপালকসকলক সেই পোনাৰ যোগান ধৰিব পাৰিব আৰু সেই পোনাৰ এটা মানে ভাল দামো উচিত দামো পোৱা যায়। গতিকে সেইটো অল্টাৰনেটিভ হিচাপে বানপানী অঞ্চলত সেইটো এটা কৰিব পাৰে। আৰু লগতে আৰু এটা আছে আমাৰ সেইটো এইটো মই কৈ যোৱাটো হ'ল এইটো কাৰ্প ইয়েৰলিং প্ৰডাকশ্যন বুলি কয়, আৰু আৰু এটা হ'ল হ্ৰস্বকালীন মীন পালন পদ্ধতি বা শ্বৰ্ট ডিউৰেশ্যন ফিছ কালচাৰ বুলি কয়। সেইটো কৰিব পৰা যায় কেতিয়া, বান আপুনি পুখুৰী প্ৰস্তুত কৰিলে ফেব্ৰুৱাৰী মাহত পুখুৰীটো সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিলে, কৰি পেলাই মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে আপুনি এই ক্ষেত্ৰত কিন্তু চব মাছ নহয়, ধৰক আমাৰ IMC2 প্ৰধানতঃ লোৱা হয় ৰৌ বাহু মিৰিকা, এই ৰৌ বাহু মিৰিকা

বিঘা, এইটো আপুনি প্ৰথমতে তাতে পোনা এৰিলে বিঘাই প্ৰতি 1000 পোনা, আপুনি 1000 বা 1200 পোনা আপুনি এৰিলে। এৰাৰ পিছত 3 মাহ কাল আপুনি তাক পালন কৰিব, মাৰ্চ এপ্ৰিল মে', এই 3 মাহত কৰিলে। আৰু কিন্তু যিটো পোনা দিব, পোনাটো কিন্তু আপুনি সেই বছৰীকে আপুনি ডাঙৰ চাইজৰটো দিব লাগিব। ধৰক মিনিমাম 50 গ্ৰাম ওজনৰ ৰৌ, বাহু, মিৰিকা এনেকুৱা ধৰণৰ আপুনি পোনা দিলে, সেই পোনাটো দি দিলে আপুনি 3 মাহৰ পিছত তাক মানে বানপানী অহাৰ আগে আগে মে' মাহৰ শেষত বা জুনৰ প্ৰথমতে আপুনি তাক মানে হাৰ্ভেষ্ট কৰি পেলাই শেষ কৰিব পৰা যায়। সেইটোৰ মানে এটা ভাল হেৰি পোৱা যায় কিহৰ কাৰণে, আমাৰ

0: মানে বানপানী অহাৰ আগে আগে মে' মাহৰ শেষত বা জুনৰ প্ৰথমতে আপুনি তাক মানে হাৰ্ভেষ্ট কৰি পেলাই শেষ কৰিব পৰা যায়। সেইটোৰ মানে এটা ভাল হেৰি পোৱা যায় কিহৰ কাৰণে, আমাৰ ফিছিং বেন পিৰিয়ড এটা আৰম্ভ হয় আমাৰ এপ্ৰিল মাহৰ পৰা, গতিকে সেই সময়ত যিহেতু নৈ জানবিলাকত মাছ মৰাটো বন্ধ থাকে, গতিকে সেই সময়ত মাছৰ চাহিদাটো পূৰাবৰ কাৰণে এই শ্বৰ্ট ডিউৰেশ্যন ফিছ কালচাৰ যিখিনি আপুনি মাছৰ প্ৰডাকশ্যন কৰিলে সেইটো এটা বজাৰত ভাল মানে দাম পোৱা যায়। গতিকে মই ক'ব বিচাৰোঁ যে বানপানী অঞ্চলত এই দুটা তেওঁলোকে মীন পালন কৰি চাব পাৰে। হয় হয়, ফিছিং বেন মানে কি হয়, আমাৰ এপ্ৰিল মাহৰ পৰা, এপ্ৰিল মাহত আমাৰ বা মনচুন ছিজন আৰম্ভ হোৱাৰ লগে লগে আমাৰ মাছৰ প্ৰজনন আৰম্ভ হয়। গতিকে এই ক্ষেত্ৰত কি হয় যে এপ্ৰিলৰ এক এপ্ৰিলৰ পৰা পহিলা এক এপ্ৰিলৰ পৰা আপোনাৰ 15 জুলাইলৈকে এই সময়খিনিত আমাৰ নৈ জান বিল বা সকলো মীন মহলবিলাকত মানে মাছ ধৰা সম্পূৰ্ণ নিষিদ্ধ থাকে। ধৰক আমাৰ 7 চেণ্টিমিটাৰ বাৰ বা 14 চেণ্টিমিটাৰ বাৰ, মানে 14 চেণ্টিমিটাৰতকৈ কম পাহিৰ জাল, গতিকে যাতে কোনো কাৰণত যাতে আমি মীন মহল বা নৈ ব্যৱহাৰ কৰিব নোৱাৰোঁ, লগতে তাতকৈ সৰু ঘন পাহিৰ জাল মানে সম্পূৰ্ণৰূপে গোটেই বছৰ জুৰি নৈবিলাকত মাৰিব নোৱাৰি। তাৰ ফলত কি হয়, আমাৰ এইটো সময়ত যদি ফিছিং, এইটোকে কয় মানে ফিছিং বেন পিৰিয়ড বুলি কয়, 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে এই সময়ত যেতিয়া মাছ ধৰাটো বন্ধ থাকে, তেতিয়া আমাৰ কি হয়, আমাৰ নৈ বিলবিলাকত মাছে সম্পূৰ্ণ ধুনীয়াকৈ মানে কণী পাৰিব পাৰে, বা তাৰ ফলত আমাৰ মাছৰ মানে প্ৰডাকশ্যনটো ভাল হয়, পোনাটো সৃষ্টি হয়। গতিকে সেই সময়খিনিত মানে মাছ ধৰাটো বন্ধ ৰখা হয়। এই ক্ষেত্ৰত আমাৰ বিভাগীয় ফালৰ পৰাও আমি এৱাৰনেছ বিভিন্ন জেগাত কৰি থকা হয় যে আজিকালি, আগতে মানুহে হয়তো অলপ কমকৈ জানিছিল, কিন্তু এতিয়া বৰ্তমান মানুহখিনি সজাগ হৈছে, জানিছে বৰ্তমান সময়ত মানে তেনেকৈ মাছ ধৰাটো প্ৰায় বন্ধ হৈছে। গতিকে আমাৰ চাহিদাটো পূৰণ কৰিবৰ কাৰণে এই ক্ষেত্ৰত এইটো যথেষ্ট এটা ভাল অৰিহণা যোগায়।
1: শ্ৰীযুত বৰা, আজি আপোনাৰ লগত কৰা এই আলোচনাৰ পৰা বাৰিষা কালত মীন পালন পুখুৰীৰ ব্যৱস্থাপনা কিদৰে কৰিব পাৰি এই বিষয়ে বহু কথা গম পালোঁ, আৰু আশা কৰোঁ আমাৰ শ্ৰোতাসকলৰ লগতে মীন পালকসকলো আজিৰ এই আলোচনাৰ পৰা উপকৃত হ'ব পাৰিব। আপুনি আপোনাৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: নমস্কাৰ, ধন্যবাদ।
1: শিৰলু অনুষ্ঠানটি শুনিলে, আজি শিৰলু অনুষ্ঠানত বাৰিষা কালত মীন পালন পুখুৰীৰ ব্যৱস্থাপনা এই শীৰ্ষক আলোচনাটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ মীন উন্নয়ন বিষয়া শ্ৰীযুত বিশ্বজিৎ বৰাই, অনুষ্ঠানটি যুগুতাই ধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আজিৰ দিনটো। আজি মে' মাহৰ 12 তাৰিখ আৰু বহাগৰ 28 দিন। শুনক ইতিহাসত আজিৰ দিনটোত ঘটা কেইটিমান বিশেষ ঘটনা।

1777 চনৰ আজিৰ দিনটোতেই নিউয়ৰ্ক গেজেটত আইচক্ৰীমৰ প্ৰথম বিজ্ঞাপন প্ৰকাশ পাইছিল। এইটোৱেই আছিল আইচক্ৰীমৰ প্ৰথমটো বিজ্ঞাপন।

সৰুৰে পৰা পৰোপকাৰী আছিল। ঘৰুৱা শিক্ষয়িত্ৰীৰ দ্বাৰা সংগীত আৰু চিত্ৰকলাৰ জ্ঞান অৰ্জন কৰিছিল। দেউতাকৰ পৰা লাভ কৰিছিল গ্ৰীক, লেটিন, জাৰ্মান, ফ্ৰান্স, ইটালিয়ান, বুৰঞ্জী আৰু দৰ্শনৰ জ্ঞান। শুশ্ৰূষা বিদ্যা বা নাৰ্ছিং শিকাৰ উদ্দেশ্য লৈ নাইটিংগেলে 1844 চনত প্ৰথমে ইউৰোপৰ বিভিন্ন দেশৰ হাস্পাতালবিলাক পৰিদৰ্শন কৰিছিল আৰু অৱশেষত জাৰ্মানীৰ কয়ছেৰৱাৰ্থ আৰু ফ্ৰান্সৰ পেৰিছৰ দুখন সেৱাশ্ৰমত অলপ দিনলৈ শিক্ষা লৈছিল। শিক্ষা সমাপ্ত হোৱাত ইংলেণ্ডলৈ আহিছিল আৰু নিৰাশ্ৰয় ৰোগগ্ৰস্ত নৰ নাৰীৰ সেৱা শুশ্ৰূষা, চিকিৎসাশ্ৰম আদিৰ উন্নতিৰ হকে অবিশ্ৰান্তভাৱে পৰিশ্ৰম কৰিবলৈ ধৰিছিল। অতিপাত শ্ৰম আৰু মানসিক কষ্টৰ বাবে 1847 চনত নাইটিংগেল অতি দুৰ্বল হৈ যোৱাত মাকে তেওঁক ৰোমলৈ পঠিয়াই দিছিল। তাতো হাস্পাতাল সংস্কাৰৰ কামত তেওঁ লাগি পৰিছিল। 1853 চনৰ আগষ্ট মাহৰ 12 তাৰিখে তেওঁ ৰুগীয়া মহিলাৰ চিকিৎসা সংস্থা এটাৰ পৰিচাৰিকাৰ পদত যোগদান কৰে। ইতিমধ্যে 1854 চনত ইংলেণ্ড, ফ্ৰান্স আৰু তুৰস্কই একেলগে ৰাছিয়াৰ বিৰুদ্ধে থিয় দি বিখ্যাত ক্ৰিমিয়াৰ যুদ্ধ ঘোষণা কৰে। যুদ্ধত আহত সৈনিকবিলাকৰ চিকিৎসাৰ বাবে যুদ্ধক্ষেত্ৰলৈ আমন্ত্ৰণ পালে ফ্লৰেন্স নাইটিংগেলে। 38 গৰাকী নাৰ্ছক লৈ তেওঁ আহি ব্ৰিটিছ সৈন্যবাহিনীৰ হাস্পাতালত উপস্থিত হলহি। ব্ৰিটিছ সৈন্যবাহিনীত মহিলা নাৰ্ছৰ প্ৰৱেশ সেয়ে প্ৰথম। আহত আৰু ৰুগীয়া সৈনিকসকলৰ শুশ্ৰূষাৰ বাবে তেওঁ অক্লান্ত পৰিশ্ৰম কৰে। আনকি মাজনিশা অকলেই তেওঁ বন্তি এগছ হাতত লৈ ৰোগী চাই ফুৰিছিল। সেয়ে ৰোগীসকলে তেওঁক নাম ৰাখিছিল দ্য লেডি উইথ দ্য লেম্প। 1856 চনত ক্ৰিমিয়াৰ যুদ্ধৰ অৱসান ঘটে। চৰকাৰে নাইটিংগেলক মেন অৱ দ্য ৱাৰ উপাধিৰে বিভূষিত কৰে। ইংলেণ্ডবাসীয়ে তেওঁলৈ উপহাৰস্বৰূপে আগবঢ়ায় 50,000 পাউণ্ড। সেই ধনেৰে শুশ্ৰূষাবিদ্যা শিক্ষাৰ্থিনীসকলক শিক্ষাৰ সুযোগ দিবলৈ প্ৰতিষ্ঠা কৰা হ'ল ছেণ্ট টমাছ আৰু কিংছ কলেজ। শলাগস্বৰূপে মহাৰাণী ভিক্টৰিয়াই ধন্যবাদ পত্ৰ এখনৰ সৈতে হীৰা খটুৱা ক্ৰছ এডাল আৰু তুৰস্কৰ চুলতানে বহুমূলীয়া মণিমুকুতা খটুৱা আৰু খাৰু এযোৰ পঠিয়ালে। নাৰ্ছিং যে এক সন্মানজনক বৃত্তি এই কথা পোন প্ৰথমবাৰৰ বাবে বিশ্ববাসীক অৱগত কৰালে নাইটিংগেলে। তেওঁৰ নোটছ অন নাৰ্ছিং আৰু নোটছ অন হাস্পাতাল চিকিৎসাবিদ্যা সম্পৰ্কীয় বহুমূলীয়া গ্ৰন্থ। 1860 চনত তেওঁৰ নামেৰেই নাইটিংগেল ট্ৰেইনিং ফৰ স্কুল ফৰ নাৰ্ছেছ প্ৰতিষ্ঠা কৰা হয়। নিজৰ দেহাৰ অকণো যত্ন নোলোৱা ফ্লৰেন্স নাইটিংগেলৰ দেহা লাহে লাহে পৰি আহিবলৈ ধৰে। 1907 চনত অৰ্ডাৰ অৱ মেৰিট উপাধিৰে তেওঁক সন্মানিত কৰা হয়। 1910 চনৰ 13 আগষ্টত ফ্লৰেন্স নাইটিংগেলৰ মৃত্যু হয়।

1857 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল ইংৰাজ বিজ্ঞানী ছাৰ ৰোনাল্ড ৰছৰ। তেওঁৱেই আৱিষ্কাৰ কৰিছিল যে মেলেৰিয়া ৰোগৰ জীৱাণু মহৰ দ্বাৰা সংক্ৰমিত হয়। এই আৱিষ্কাৰৰ বাবে তেওঁ লাভ কৰিছিল 1902 চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা।

1928 চনৰ আজিৰ দিনটোতে মুছলিনীৰ দ্বাৰা ইটালীত মহিলাৰ সকলো অধিকাৰ ৰদ কৰা হৈছিল। 1951 চনৰ আজিৰ দিনটোতে আমেৰিকাত বিশ্বৰ প্ৰথমটো হাইড্ৰজেন বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ কৰা হৈছিল। 1991 চনৰ আজিৰ দিনটোতে নেপালত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। 1998 চনৰ আজিৰ দিনটোতে ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত অৱসৰৰ সময়সীমা 58 চনৰ পৰা 60 বছৰলৈ বৃদ্ধি কৰা হৈছিল।

0: এয়া আকাশবাণী তেজপুৰ খণ্টেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। বিজেপিৰ বিধায়কদ্বয় অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী, মিত্ৰ দল অগবৰ পৰা দলটোৰ সভাপতি তথা বিধায়ক অতুল বৰা আৰু BPFৰ পৰা বিধায়ক চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰেই সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই যোৱা 3 মে'ত অনুষ্ঠিত কৰা নীট UG 2026 পৰীক্ষা বাতিল কৰিছে। আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস উপলক্ষে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 15 গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুগোচৰৰ অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

0: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন। শ্ৰোতাসকল, আমি স্বাস্থ্যধন অনুষ্ঠানত বিভিন্ন ৰোগৰ বিষয়ে আলোচনা কৰি আছো আৰু আজি আমি এনে এক সমস্যাৰ বিষয়ে, এনে এক ৰোগৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো যাক আমি কওঁ উচ্চ ৰক্তচাপ। বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এই সমস্যা যি আছে সেয়া বাৰুকৈ বৃদ্ধি পাইছে। ইয়াৰ কাৰণনো কি আৰু ইয়াৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ, আৰু এই বিষয়ে আলোচনা কৰাৰ বাবে আজি আমাৰ সৈতে আছে ডক্টৰ জীৱ দত্ত। তেখেত হৈছে স্বাস্থ্য বিষয়া, পাঁচমাইল নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ। তেখেতে আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত অৱগত কৰিব যে আমি কি কৰা উচিত উচ্চ ৰক্তচাপৰ পৰা সকাহ পোৱাৰ বাবে বা বাচি থকাৰ বাবে। ছাৰ, প্ৰথমে আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ, মই ইয়াত আপোনালোকে আমন্ত্ৰণ কৰি আনিছে এই স্বাস্থ্য অনুষ্ঠানটোত মই অনুষ্ঠান কৃতজ্ঞ
0: হয়। ছাৰ, আমি শ্ৰোতাসকলক কৈছোঁ যে আমি আজি আলোচনা কৰিম উচ্চ ৰক্তচাপৰ বিষয়ে। উচ্চ ৰক্তচাপ বুলি ক'লে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম কি বুজায়।
1: ধন্যবাদ। হাইপাৰটেনচন বা উচ্চ ৰক্তচাপ, হাই ব্লাড প্ৰেছাৰ বুলি জনা যায়, ইয়াক আমি, ই এক দীৰ্ঘম্যাদী ব্যৱস্থা। ইয়াক ধমনীৰ ৰক্তচাপ স্বাভাৱিক 140 বা 90 mm Hg যদি হয়, তাতকৈ বেছি হ'লে আমি উচ্চ ৰক্তচাপ বুলি কওঁ।
0: উচ্চ ৰক্তচাপ এটা আমি সৰুৰে পৰা শুনি আহিছোঁ বা বহুতে জানো যে হাই প্ৰেছাৰ বুলি কয় বা ল' প্ৰেছাৰ সকলোৰে থাকে, প্ৰেছাৰ সকলোৰে দেহত থাকে, কিন্তু কেতিয়াবা ই বৃদ্ধি পায়, কেতিয়াবা ইয়াত কমে, এই তাৰতম্য কেনেধৰণে ঘটে?
1: চাওক, আমি, আপোনালোকে সকলোৱে গম পায় যে ইয়াৰ হাইপাৰটেনচনৰ কজিটিভ ফেক্টৰ ঢেৰ আছে। মানুহ সকলোৱে আজিকালি এটা আগৰ দিনসমূহৰ আৰু আজিৰ মাজত যথেষ্ট পাৰ্থক্য হৈছে। আগতে আমি খোৱা বা বোৱা মানুহখিনি কৰ্মশীল আছিলে, আজিকালি আমি সহজতে চব বস্তু পাইছোঁ। যিহেতু আমি এক্সাৰচাইজ নকৰোঁ, যিহেতু আমি আজি ধৰক এলকহল বা ইনটক্সিকেট বস্তুবিলাক খাওঁ, এই বস্তুবিলাকৰ কাৰণেও আমি আজি এই ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে।
0: হয়, এটা খুব ডাঙৰ সমস্যা বৰ্তমান সময়ৰ। আমাৰ জীৱন ধাৰণো যথেষ্ট এতিয়া পৰিৱৰ্তন হৈছে, তাৰ বাবে এই উচ্চ ৰক্তচাপৰ সমস্যাত সকলোৱে এতিয়া ভুগিবলগীয়া হৈছে অধিকাংশ লোকে। আপুনি দুই এটা কাৰণৰ কথা ক'লে, ইয়াৰ উপৰিও অন্য কিছু কাৰণ আছে নেকি?
1: চাওক, হাইপাৰটেনচন যদি আমি উচ্চ ৰক্তচাপ বুলি কওঁ, তাৰ যথেষ্ট ফেক্টৰ্ছখিনি আছে। ইয়াৰ যদি আমি মেইন ফেক্টৰ হিচাপে চাওঁ, লাইফষ্টাইল চেঞ্জটো এটা অতিকৈ গম্ভীৰ ইছ্যু, য'ত আমি ছল্ট ইনটেকটো থাকে, এটা অবিছ যদি ৱেইট বেছি বাঢ়ে সেই মানুহজনৰ ক্ষেত্ৰত হয়, যোনে এক্সাৰচাইজ ভালকৈ নকৰে তেখেতৰ ক্ষেত্ৰত হয়, আৰু বিভিন্ন কাৰণ আছে যিখিনি কাৰণৰ কাৰণে আমি উচ্চ ৰক্তচাপত আক্ৰান্ত হ'ব লগা হয়।
0: হয়, উচ্চ ৰক্তচাপৰ কিছুমান কাৰণ আপুনি আমাৰ শ্ৰোতাসকলক ইতিমধ্যে অৱগত কৰিছে। ইয়াৰ লগতে আমাৰ খাদ্যৰ কাৰণে হ'ব পাৰে নেকি, খাদ্য অভ্যাসৰ কাৰণে?
1: নিশ্চয়কৈ, খাদ্য অভ্যাসটোতো ইয়াত প্ৰাইম ৰোল কৰে। কিয়নো চাওক, আজি আমি যদি খাদ্যৰ ক্ষেত্ৰত চাওঁ, আমাৰ, আমি মেক্সিমাম ছল্ট ইনটেকটো কমাব লাগে, কেলছিয়াম বা পটাছিয়ামৰ পৰিমাণটো বঢ়াব লাগে, ফ্লুইড লেভেলটো আমি বেছিকৈ খাব লাগে। কিন্তু আমি দেখা যায় যে আমি খাদ্য, মানে জাংক ফুড বা এইবিলাকত আমি ব্যৱস্থা কৰোঁ, আমি ৰেষ্টুৰেণ্টত গৈ যিখিনি আমি খাদ্য খাওঁ সেইখিনি আমাৰ উচ্চ ৰক্তচাপৰ কাৰণে এটা অতিকৈ বেয়া প্ৰভাৱ পেলোৱাৰ দিশত আগবাঢ়ে।
0: হয়, আৰু এটা কাৰণ হ'ব পাৰে নেকি যে কলেষ্ট্ৰলৰ কথা যিহেতু আমি কওঁ, কলেষ্ট্ৰল বেছি হ'লেও উচ্চ ৰক্তচাপ?
1: নিশ্চয়, কিয়নো চাওক, হাইপাৰটেনচন আৰু লিপিড প্ৰফাইলটো কোৰিলেটেড থাকে। যেতিয়া আমি হাৰ্টৰ বিসংগতি হয়, কলেষ্ট্ৰল লেভেল বেছি যদি হয়, তেতিয়াও আমাৰ হাইপাৰটেনচনত ভুগিব পাৰে। কলেষ্ট্ৰলৰ যদি পৰিমাণ বেছি হৈ যায়, আমি কলেষ্ট্ৰল লেভেল, তাত লিপিড যদি এক্সেচিভ হৈ যায়, তেতিয়া ডেফিনেটলি সেই ব্যক্তিজনৰ হাইপাৰটেনচনো এছ'চিয়েট হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি হয়।
0: হয় ছাৰ, এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ, গৃহিণীয়ে হওক বা আমি প্ৰায়ে দোকানবোৰত দেখোঁ, য'ত হোটেলবোৰ হওক বা সৰু দোকানবোৰতে হওক, যিকোনো খাদ্য বনোৱাৰ পিছত পুনৰ সেই তেলটো ব্যৱহাৰ কৰে, ই কিমান ভাল বা ই বেয়া?
1: এইটো

0: অতিকৈ মৰাত্মক, কিয়নো চাওক আমি ফ্ৰেছ তেলত খাব লাগে। একেটা তেল যদি আজি আপুনি এখন ৰেষ্টুৰেণ্ট বা হোটেললৈ যায়, আপুনি দেখিবলৈ পাব যে যোনখিনি তেলত তেওঁলোকে কিবা এটা কুক কৰিলে, সেই কুক কৰা তেলখিনি কোনোদিন পেলাই নিদিয়ে, যোগে যোগে সেই তেলখিনিত পিছদিনা আকৌ ভৰাইছে, আকৌ বনাইছে। এইবোৰ কাৰণত আমাৰ ধৰক কলেষ্ট্ৰল লেভেলৰ পৰা, লিপিড লেভেলৰ পৰা, আৰু যিকোনো বেমাৰত আক্ৰান্ত হোৱাৰ অতিকৈ সম্ভাৱনা বেছি।
1: আপোনাৰ মতে আমাৰ জ্যেষ্ঠসকলৰ উচ্চ ৰক্তচাপৰ যি পৰিমাণ, সেয়া কিমান থকাটো উচিত? যিসকল কিশোৰ আছে বা শিশুৰো দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত কিন্তু উচ্চ ৰক্তচাপৰ সমস্যা, কিমান কিমান হ'লে আমি সেইটো নৰ্মেল বুলি ক'ম?
0: সেইটো এটা সুন্দৰ প্ৰশ্ন আপুনি কৰিছে। যিহেতু আমি নৰ্মেল ব্লাড প্ৰেছাৰ, এতিয়া ব্লাড প্ৰেছাৰ বুলি ক'লে আমি দুটা ভাগত বিভক্ত কৰোঁ, এটা হ'ল চিষ্টলিক ব্লাড প্ৰেছাৰ, এটা হ'ল ডায়ষ্টলিক ব্লাড প্ৰেছাৰ। চিষ্টলিক ব্লাড প্ৰেছাৰটো হ'ল কি, কেনেকুৱা ধৰক আপোনাৰ যদি আমাৰ মেক্সিমাম প্ৰেছাৰ আৰ্টেৰিয়ে হাৰ্টলৈ বিটখিনি কণ্ট্ৰেক্ট কৰিব লৈ গৈছে, সেইটোক আমি চিষ্টলিক বুলি কওঁ। আৰু ডায়ষ্টলিক যেতিয়া হাৰ্ট বিটটো ৰেষ্টত থাকে তেতিয়া আমি ডায়ষ্টলিক বিপি বুলি কওঁ। চিষ্টলিক বিপি আৰু ডায়ষ্টলিক বিপিৰ নৰ্মেল বিপি যদি আমি এজন ব্যক্তিৰ চাবলৈ যাওঁ তেতিয়া 120/80 mm মাৰ্কৰি এজিত আমি সেই ব্যক্তিজনক কওঁ যে নৰ্মেল বিপি। আৰু যদি 140/90 তাতকৈ এবভ হয় সেইখিনি আমি হাই ব্লাড প্ৰেছাৰ বুলি পৰিগণিত কৰোঁ। আৰু এতিয়া মই এটাই চবকে অনুৰোধ কৰিম, 18 বছৰৰ ওপৰৰ যিখিনি কিশোৰ বা আছে তেখেতলোকে এটলিষ্ট 3 বছৰৰ অন্তৰ অন্তৰে বিপি চোৱাটো অতিকৈ প্ৰয়োজন। আৰু যোন ব্যক্তিসকলে ধৰক 40ৰ ঊৰ্ধত আছে তেখেতসকলে এনুৱেলি বা আৰু যোনখিনি যদি বিপি ডিটেক্ট হৈছে তেখেতসকলে ৰেগুলাৰ বিপি মনিটৰ কৰাটো অতিকৈ প্ৰয়োজনীয়। আৰু যদি বিপিত হাই প্ৰেছাৰত আক্ৰান্ত আছে তেওঁলোকে মেডিকেশ্যনটো খোৱাটো অতিকৈ প্ৰয়োজনীয়, কিয়নো যদি বিপি হয় ই আমি মেডিকেল ভাষাত হাই ব্লাড প্ৰেছাৰটোক ছাইলেণ্ট কিলাৰ বুলি গম পাওঁ, কিয়নো তাত আপুনি যথেষ্ট ছাইন চিম্পটম দেখা নাপাবও পাৰে, কিন্তু সেই মানুহজন ষ্ট্ৰকত বা মৰাত্মক এটা বিপদত পৰি যাবও পাৰে।
1: মানে বিপি যদি হাই হয়, উচ্চ ৰক্তচাপ যদি আপোনাৰ হাই হয় তেনেহ'লে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি,
0: যথেষ্ট বেছি, কিয়নো হাৰ্ট এটেক বা ষ্ট্ৰক হোৱাৰ কাৰণে হাই ব্লাড প্ৰেছাৰটো একদম অতিকৈ ডেঞ্জাৰিয়াছ।
1: তেনেহ'লে যিসকল এই ৰোগত বৰ্তমান ভুগি আছে বা সেইসকল লোকে সদায় ঔষধ খাই থাকিব লাগিব, মেডিচিন সদায় লৈ থাকিব লাগিব তেওঁলোকে?
0: চাওক, ব্লাড প্ৰেছাৰ ইজ নট কিউৰেবল ডিজিজ, এইটোৰ কোনো কিয়ৰ নাই, ইয়াক আমি কণ্ট্ৰলহে কৰিব পাৰোঁ। সেইকাৰণে ব্যক্তিসকলৰ মাজত যদি আমি হাইপাৰটেনশ্যন ডিটেক্ট কৰিছোঁ, হাইপাৰটেনশ্যন ডিটেক্ট কৰা মানুহসকলে বিপি মেডিচিনটো খাব লাগিব, ৰেগুলাৰ বিপি চাব লাগিব, আৰু এক্সাৰচাইজ আৰু ছল্ট ইনটেকটো কমাবলৈ, কেলছিয়াম পটাছিয়ামৰ পৰিমাণটো বঢ়াব লাগিব। কিন্তু এনেকুৱা মনত ভাব ল'ব নালাগিব যে মই বিপি মেডিচিনটো নাখাম, ৰেগুলাৰ মনিটৰিংটো অতি প্ৰয়োজন, আদাৰৱাইজ কেতিয়াবা যদি ষ্ট্ৰক বা হাৰ্ট এটেক হ'ব পাৰে এইটো কিন্তু অতিকৈ দুৰ্ভাগ্যজনক হ'ব, কিয়নো ব্যক্তিসকলে এইটো খুব মনত ৰখাটো অতিকৈ জৰুৰী যে যদি তেখেতে হাই ব্লাড প্ৰেছাৰত ভুগি আছে তেওঁ ঔষধটো লোৱাটো জৰুৰী।
1: কিছু সংখ্যক লোকক কিন্তু দেখিবলৈ পোৱা যায় যে তেওঁলোকে যেতিয়া উচ্চ ৰক্তচাপ তেওঁলোকৰ আছে বুলি তেওঁলোকে খাইছিল, অকণমান মই ভাল পালোঁ, এৰি দিয়ে।
0: এইটোতো বহুত ডাঙৰ কথা, মই আপোনাক অলপ আগতে কৈ গৈছোঁ যে আমি হাইপাৰটেনশ্যনটো কিউৰেবল নহয়, আমি তাক প্ৰিভেণ্ট বা প্ৰটেক্ট কৰি থ'ব পাৰোঁ যে মানুহজনৰ এটা ষ্ট্ৰক বা হাৰ্ট এটেক নোহোৱাৰ কাৰণে, কিন্তু তেওঁ যে ঔষধটো এৰি দিব পাৰিব বা ঔষধ এৰি দিব এইটো কিন্তু গ্ৰহণযোগ্য নহয়।
1: বৰ্তমান সময়ত বিজ্ঞানৰ যুগ, বিজ্ঞানৰ যুগত যি বহু সংখ্যক ৰোগৰ কিন্তু বৰ্তমান বিভিন্ন উপায় ওলাইছে, উন্নত প্ৰযুক্তিত বিভিন্ন চিকিৎসা প্ৰদান কৰা হয় উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত, এনে কোনো বৈজ্ঞানিক বৰ্তমান সময়ত এনে কোনো প্ৰযুক্তি?
0: চাওক, হাইপাৰটেনশ্যনৰ ক্ষেত্ৰত এনেকুৱা প্ৰযুক্তি একো ওলোৱা নাই, কিন্তু আমি মেডিকেশ্যনটো ৰাখিছোঁ, মেডিকেশ্যন আছে আমাৰ যথেষ্ট, এটা চাইণ্টিফিক প্ৰট'কলৰ মাজত আমি মেডিকেশ্যনটো দিওঁ, আৰু সেই মেডিকেশ্যনৰ জৰিয়তে ঔষধ যদি সেৱন কৰে সেই ব্যক্তিজন হাইপাৰটেনশ্যনৰ পৰা মুক্তি পাই থাকিব আৰু তেওঁৰ একো দেহত ক্ষতি নহয়। কিন্তু তাৰ বাদে আৰু বেলেগ মেথড আমাৰ এতিয়ালৈকে চাইণ্টিফিক
1: ওলোৱা নাই। মেডিকেশ্যনৰ কথা যিহেতু আপুনি কৈছে, কেনেধৰণৰ?
0: ধৰক চাওক, আমি বিপিটো মনিটৰ কৰি পেচেণ্টজনৰ লগত তেওঁৰ পেৰামিটাৰ্ছখিনি চাই, তেওঁ যদি হাৰ্ট বা হাৰ্ট ৰিলেটেড ইছ্যু যদি নাই, কলেষ্ট্ৰল ৰিলেটেড ইছ্যু যদি নাই, আমি ধৰক মিনিমাম এমলোডিপেনৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু ইউনিফৰ্ম ট্ৰিটমেণ্ট এটা আমি ইউজুৱেলি ষ্টাৰ্ট কৰোঁ। আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এতিয়া গাইডলাইনত আমি এমলোডিপেনেদি আৰু চব চিকিৎসালয়ত এমলোডিপেনটো এভেইলেবল কৰিছে, আমি সেইটো যদি নিয়মীয়াকৈ এজন ব্যক্তিক দিওঁ, তেওঁ যদি আৰু বেলেগ হাৰ্টৰ প্ৰব্লেম বা লিপিডৰ প্ৰব্লেম নাথাকে তেতিয়া এইখিনি ঔষধ যদি ৰেগুলাৰ তেওঁ খায় তেতিয়া হয়, আৰু যদি বেলেগ প্ৰব্লেম থাকে তেতিয়া গোটেই ভালকৈ তেওঁ চেক আপ

0: টো কৰি কি কি পেৰামিটাৰ্ছৰ ৰিলেটেড আছে সেই লগত যদি সেই একে ঔষধখিনিৰ লগত মিলাই লৈ এণ্টি হাইপাৰটেনচিভ মেডিকেশ্যনটো খায় নিশ্চয়কৈ তেওঁ সদায় বিপদমুক্ত হৈ থাকিব
1: হয় থাকিব। বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বহু লোকে এই ৰোগত যদি তেওঁলোকে ভুগিছে তেনেহ'লে তেওঁলোকে চিকিৎসকৰ ওচৰত নগৈ ফাৰ্মাচীত গৈ তেওঁলোকে নিজে ঔষধ ক্ৰয় কৰি আহি খায়।
0: এইটোতো অতিকৈ মৰাত্মক কথা, কিয়নো সাধাৰণ জ্বৰ এটা হ'লেও আমি এডভাইস বা এনকাৰেজ নকৰোঁ যে আপুনি গৈ পেৰাচিটামল এটা কিনি খাওক। আমি টাইম টু টাইম সদায় এডভাইস কৰোঁ যে আপোনালোকে কোনো ঔষধ ডক্টৰ এজনৰ কনচাল্টেশ্যনৰ বা অনুমতিৰ বিনা ভালকৈ প্ৰপাৰলি চেক নকৰাকৈ নাখাব। তাততো হাইপাৰটেনচনটো অতি ভয়ানক অসুখ, যোনটো মানে হাইপাৰটেনচনৰ পেৰামিটাৰ্ছখিনি য'ত আমি ধৰক চিষ্টলিক কিমান আছে, ডাইষ্টলিক কিমান আছে, তেওঁৰ হাৰ্টৰ কণ্ডিশ্যন কেনেকুৱা, লিপিডৰ কণ্ডিশ্যন কেনেকুৱা, আমি গোটেইখিনি এটা প্ৰপাৰলি মনিটৰ কৰিহে তেওঁক এটা মেডিকেশ্যন দিওঁ। তেওঁ যদি আজি কেমিষ্ট শ্বপৰ পৰা অ টি চি প্ৰডাক্টৰ নিচিনা যদি ডাইৰেক্ট খোজে যে মোক এটা এমলোডিপিন বা ষ্টেমলো দিয়ক, এইটো কিন্তু গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰে। ইয়াৰ কাৰণে সেই ব্যক্তিজনৰ লাভতকৈ লোকচান বেছি হ'ব।
1: খুব সুন্দৰভাৱে আমাৰ শ্ৰোতাসকলক কৈছে যে আচলতে আমি কি কৰা উচিত আৰু নিজে গৈ কেতিয়াও ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ উচ্চ ৰক্তচাপৰ ঔষধ খোৱাটো আচলতে উচিত নহয়। এজন ৰোগীয়ে ভুগি আছে এই ৰোগত, তেওঁ ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কেনেধৰণৰ ব্যৱস্থা নিজৰ ঘৰতে ল'ব পাৰে, ব্যায়াম বা এনেধৰণৰ কোনো?
0: চাওক, মই অকণমান আগতে আপোনাক অলৰেডি কৈছোঁ যে ৰেগুলাৰ এক্সাৰচাইজ, ফ্লুইড লেভেলটো বঢ়াব লাগিব আৰু এটা ইউনিফৰ্ম ব্যায়াম সদায় ৰেগুলাৰলি কৰিব লাগিব। এই এক্সাৰচাইজৰ জৰিয়তে ৱাকিংটো অতি ভাল, চাইকেলিং কৰাটো অতি ভাল আৰু দুই টাইম যদি খোজকাঢ়িব পাৰে খুবেই ভাল তেওঁ। আৰু নিমখৰ পৰিমাণটো খাদ্যত যথেষ্ট কমাব লাগিব আৰু ৰেড মিটটো আৰু ডেচ ফুড খাব লাগে। এই ডেচ ডায়েটটো অতিকৈ প্ৰয়োজনীয় আৰু যদি তেনেকুৱা তেওঁ এটা চৰ্চা কৰে সেই টাইপৰ খাদ্যৰ লগত তেওঁ যদি নিজকে কানেক্টেড কৰি থয় ডেফিনেটলি তেওঁ হাই ব্লাড প্ৰেছাৰৰ পৰা উপশম হৈ থাকিব বুলি মই
1: ধাৰণা কৰিছোঁ। আচলতে ব্যায়ামটো আমি ঘৰতে কৰি থাকিব পাৰোঁ, মেদবহুলতাও ইয়াৰ এটা কাৰণ নহয় জানো? সেই ক্ষেত্ৰতো
0: অবিচিটিটো এটা মুখ্য কাৰণ, যদি অবিচিটি মেদবহুলতা যোনটো আপুনি কৈছে যে হাই ব্লাড প্ৰেছাৰৰ এটা মুখ্য কাৰণ, সেইকাৰণে যদি আপুনি এক্সাৰচাইজটো কৰে ডেফিনেটলি আপুনি বডিৰ ফিটনেছটো আহিব আৰু ফিটনেছ অহাৰ লগে লগে ডেফিনেটলি আপুনি এই ৰোগৰ পৰা নিৰাময় হৈ থাকিব।
1: বিশেষকৈ এতিয়া কিন্তু প্ৰায়ভাগে দেখিবলৈ পোৱা যায়, যিহেতু আমি শিশুৰ কথাও আলোচনা কৰিব লাগিব, শিশুসকলো এই ৰোগত আক্ৰান্ত হৈছে। বহু শিশুৰ উচ্চ ৰক্তচাপ তেওঁলোকৰ কম বয়সতে হয়। এই ক্ষেত্ৰত অভিভাৱকসকল কিমান দায়বদ্ধ হোৱাটো প্ৰয়োজনীয়?
0: চাওক, অভিভাৱকসকলৰ আজি মই যদি আপোনাক যদিও প্ৰাসংগিক নহয় ক'বলৈ বাধ্য হৈছোঁ, কিয়নো চাওক আজি এগৰাকী মাতৃয়ে কেতিয়াবা এনেকুৱা দেখা পোৱা যায় যে আজি মই টিফিনটো ৰেডি কৰিব নোৱাৰিলোঁ, তুমি মেগিকে লৈ যোৱা, এনেকুৱা এটা যোনটো হেবিট ক্ৰিয়েট কৰাই দিয়ে, সেই বস্তুবিলাকে বাচ্ছাটোৰ মাজত এটা অবিচ কণ্ডিশ্যনলৈ লৈ যায়গৈ, তাৰ মেদ বহুলতা হৈ যায়, খোৱা বোৱাত ৰেষ্ট্ৰিকশ্যনখিনি নাথাকে। এটা ৰুটিন ডায়েট যদি বাচ্ছাটোক দিয়ে সেই বাচ্ছাটো ডেফিনেটলি পৰৱৰ্তী পৰ্যায়ত তাৰ বডিটো ষ্টেবল থাকিব। সেইকাৰণে মাকজনীৰ যথেষ্ট দায়িত্ব থাকে যে বাচ্চাটোৱে কি খাইছে, কি টিফিনত দিয়াটো উচিত আৰু কিদৰে খাদ্যটো খুওৱা উচিত, সেই বস্তুবিলাকৰ ওপৰত যদি ধ্যান থাকে, নিউট্ৰিশ্যনটো যদি ভালকৈ লয়, ডেচ ফুডখিনি যদি এনকাৰেজ কৰা যায়, ডেফিনেটলি মই ভাবোঁ যে সৰুৰপৰাই তেওঁলোকে পৰিত্ৰাণ পাব পাৰিব। যে হাইপাৰটেনচন বুলিয়ে কোৱা নাই, যিকোনো ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত তেওঁক এইটো সম্ভৱ হৈ উঠিব।
1: ছাৰ, আমি শিশুৰ কথা পাতিলোঁ, এতিয়া আমি জ্যেষ্ঠসকললৈ আহিছোঁ। বৰ্তমান দেখিবলৈ পোৱা গৈছে লাইফষ্টাইলৰ লগত আমাৰ বহুত জীৱনশৈলী আমাৰ বহু পৰিৱৰ্তন হৈছে আৰু বহুতে নিজকে এই যি আধুনিক জীৱনশৈলী তাৰ লগত খাপ খুৱাবৰ বাবে এলকহল ব্যৱহাৰ তেওঁলোকে কৰে, এলকহল তেওঁলোকে সেৱন কৰে, স্মকিং তেওঁলোকে কৰে, এয়া কিমান আপুনি ভাল বুলি ক'ব?
0: চাওক, মই আগতো কৈছোঁ যে স্মকিং আৰু এলকহল, সেই স্মকিং আৰু এলকহল সেৱন কৰিলে হাইপাৰটেনচনটো ইনক্ৰিজ হৈ যায়, য'ত মানে ব্লাড ভেছেলটো ৰেষ্ট্ৰিকশ্যন হয়, চিম্পেথেটিক নাৰ্ভাছ চিষ্টেমটো মানে হেৰি কৰাৰ ক্ষেত্ৰত এটা বাধা সৃষ্টি হয়। সেইকাৰণে এলকহল আৰু স্মকিং যদি কৰে ডেফিনেটলি হাইপাৰটেনচনত ভুগিবই। সেইকাৰণে আমি সদায় সকলো পেচেণ্টক কওঁ যে আপুনি এলকহল সেৱন আৰু স্মকটো নকৰে যাতে, কিয়নো এইটোৰ লগত লিংক থাকে। আৰু আজিকালি আপুনি চাব, যদি আজি আমি কলেজৰ ষ্টুডেণ্টছৰ মাজতো যাওঁ, সিহঁতি স্মকিংটো খুব কমনলি কৰে। এতিয়া এই বস্তুটো কিন্তু যথেষ্ট মানে এটা বেয়া চিন ক্ৰিয়েট হৈ আছে, যোনটো আমি নাভাবোঁ।

0: যে এলকোহল আৰু স্মকিঙৰ জৰিয়তেও হাইপাৰটেনশ্যনটোৱে বহুত প্ৰাদুৰ্ভাৱ হোৱা দেখা পৰিলক্ষিত হৈছে।
1: হয়, আচলতে আমি আধুনিক হ'ব লাগে, কিন্তু নিজৰ স্বাস্থ্যৰ ক্ষতি কৰি আধুনিক হোৱাটো আচলতে উচিত নহয়। অন্য এটি কথা, বৰ্তমান সময়ত কৰ্মব্যস্ততা সকলোৰে মাজত, অফিচসমূহতে হওক বা অন্য যিসমূহ চৰকাৰীয়ে হওক বা ব্যক্তিগত খণ্ডতে হওক, কামৰ প্ৰেছাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু সেই প্ৰেছাৰৰ ফলতো বহু লোক দেখিবলৈ পোৱা গৈছে আক্ৰান্ত হৈছে। ইয়াৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ?
0: চাওক, আজি মই যিকোনো এজন এমপ্লয়ীৰ ক্ষেত্ৰত আমাৰ ৱৰ্কলোডটো যথেষ্ট বেছি, আমি ষ্ট্ৰেছত থাকোঁ, ঘৰতো আমি ষ্ট্ৰেছ লওঁ, অফিচতো যদি ষ্ট্ৰেছ লওঁ, ডেফিনেটলি আমি এই ষ্ট্ৰেছতে আমাৰ প্ৰেছাৰটো বৃদ্ধি হয়। তা আমি যদি এইটোৰ কাৰণে আমাৰ মেডিটেশ্যন এটা কৰাটো অতিকৈ প্ৰয়োজন। যদি আমি আধা ঘণ্টা বা এঘণ্টা মেডিটেশ্যন কৰি নিজকে কনচেনট্ৰেট কৰি এটা মানে মাইণ্ডছেটটো ঠাণ্ডা কৰোঁ, তেতিয়াও কিন্তু আমি পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত কৰ্মটো কৰিবই লাগিব, অফিচতে হওক বা ঘৰতে হওক। ঘৰত ল'ৰা ছোৱালীৰ প্ৰেছাৰ, ফেমিলিৰ প্ৰেছাৰ, অফিচত আপোনাৰ অফিচৰ কৰ্মৰ প্ৰেছাৰ, সেই গোটেইসমূহ কৰি আৰু আপুনি যদি মেডিটেশ্যনটো কৰে, ডেফিনেটলি আপুনি এইটোৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত মই ভাবোঁ সম্ভৱ হৈ উঠিব। কিন্তু কৰ্মক্ষেত্ৰতো আপুনি ত্যাগ কৰিব নোৱাৰে।
1: আচলতে কৰ্মক্ষেত্ৰত এনেধৰণৰ অকণমান ব্যৱস্থা থকাটো ভাল নেকি, যে অকণমান সময়, সেই 8 ঘণ্টা বা 10 ঘণ্টা সময়ৰ অকণমান সময় যদি কৰ্মচাৰীক মেডিটেশ্যন কৰিবৰ কাৰণে তেওঁলোকে সময় দিয়ে কাৰ্যালয়তে?
0: সেইটো চাওক, এইটো সব কাৰ্যালয়ত সম্ভৱ হৈ নুঠে। আজি মই এজন চিকিৎসা বিষয়া, মই মোৰ হস্পিটেলত বহাৰ পৰা মই বাহিৰলৈ উঠিব সময় নাপাওঁ, ইমান আমাৰ পেচেণ্টৰ লোড থাকে। তেতিয়া ধৰক সেইটো টাইমত আমাৰ আমি আকৌ এটা মেডিটেশ্যন কৰাৰ সময় নাথাকে। কিন্তু অফিচিয়েল যোনবিলাক ধৰক অফিচত কাম কৰে তেখেতসকলৰ ক্ষেত্ৰত মই ভাবোঁ এইটো প্ৰযোজ্য, আৰু অকণমান সময় যদি তেওঁলোকে মেডিটেশ্যনত নিয়োজিত কৰে যথেষ্ট ফল পাব বুলি মই আশা ৰাখোঁ, আৰু এইটো কৰাটো অতিকৈ প্ৰয়োজনীয়। ইভেন মই ভাবোঁ যে যদি পৰা যায় আমাৰ হেলথ ছেক্টৰতো যদি আমি অকণমান আগতীয়াকৈ গৈ যদি এই কামখিনি কৰিব পাৰোঁ, যথেষ্ট ৰোগৰ পৰাও পৰিত্ৰাণ কৰিব পাৰোঁ, আৰু যোনখিনি পেচেণ্ট আহে সেইটো এটা মেছেজো যাব যে ধৰক আমি মাইণ্ডছেটটো মেডিটেশ্যনৰ জৰিয়তে কিন্তু আপুনি কুল থাকিব পাৰিব আৰু হাইপাৰটেনশ্যন এই ৰোগটো বা এই প্ৰব্লেমটোৰ পৰা আপুনি ছাবছাইড হৈ থাকিব পাৰিব বুলি মোৰ ধাৰণা হয়।
1: বেছি সময় নহয়, 8 ঘণ্টাৰ বাবে যদি সকলোকে দিয়ে, কাৰণ কাম আপুনি যিদৰে কৈছে আমি কৰিবই লাগিব আৰু কামৰ প্ৰেছাৰ নিশ্চয়কৈ থাকিবই, আৰু তাৰ লগতে আমি আমাৰ দেহৰ কথাও চিন্তা কৰিব লাগিব। অন্য এটা কথা, ডিজিটেলৰ যুগ বুলি আমি যিহেতু এতিয়া কওঁ, কম্পিউটাৰ, হাতে হাতে মোবাইল, আৰু বিশেষকৈ শিশু হওক বা কিশোৰ কিশোৰী হওক, বয়োজ্যেষ্ঠ সকলোৱে আজিকালি মোবাইলতেই ব্যস্ত, এয়া আমাৰ দেহৰ কাৰণে কিমান উচিত?
0: অতিকৈ ক্ষতিকাৰক। চাওক, আমি আগতে বহু আগতে ধৰক আজি এনেকুৱা দেখা পোৱা যায় এজনৰ হাততো এটা মোবাইল নহয়, 4-5টাকে লৈ ফুৰে। এই ৰেডিয়েশ্যনটো ইমানেই ডেঞ্জাৰিয়াছ, এয়া আমি কাৰ্চিনজেনিক। এই ডিভাইচটো আমি জাষ্ট ইউজৰ কাৰণেহে লাগে, আমাৰ অতি প্ৰয়োজন। আমি 4-5টা ডিভাইচ এইটো লৈ ফুৰাটো মই ভাবোঁ এইটো একদমেই ধৰক নিজৰ মৃত্যু নিজে মাতি অনাৰ নিচিনা, কিয়নো এই ডিভাইচটোৱে ইমান ৰেডিয়েশ্যনেৰে সেই ব্যক্তিজনৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব, আপুনি নাৰ্ভবিলাকো উইক হৈ যাব, কিয়নো তেওঁলোকৰতো কাৰ্চিনজেনিকটো হয়েই আৰু নাৰ্ভছ আপুনি যোনটো জেগাত থয় সেইটো মেডিকেলি বহুত তাৰ ক্ষতি আছে। আৰু যদি আপুনি ৰিচাৰ্চৰ ৱৰ্কত যদি এই বস্তুটো চায় ইয়াৰ ডিটেইলছটো গম পাব। সেইকাৰণে কিন্তু মই সৰু শিশুসকলকো এতিয়া মাকসকলে কেতিয়াবা এনেকুৱা দেখা পোৱা যায় তেওঁ ভাতকেইটা খোৱালেও বাচ্চাটোক মোবাইলটো হাতত দি দিয়ে, কিন্তু এনেকৈ এনকাৰেজ কৰাটো অতিকৈ বেয়া, কিয়নো সি তাৰ এটা মেনিয়া হৈ গৈছে যে মোবাইলটো নহ'লে মোৰ বাচ্চাটোৱে ভাত নাখায়, আৰু মাকজনীয়েও এইটো কৈ এটা গৰ্ব অনুভৱ কৰে যে মোৰ বাচ্চাটোক মই মোবাইল দি ভাত খুৱাওঁ। এই মানসিকতাটো, এই মাইণ্ডছেটটো আমি চেঞ্জ কৰিব হ'ল, কিয়নো ডিজিটেলটো আমি জাষ্ট আমাৰ তাৰ ভাল ইউজৰ কাৰণেহে লাগে। আমি গুগলত চাইছোঁ কিবা এটা অসুবিধা পাইছোঁ, যদি আমি হাইপাৰটেনশ্যনটোৰ ওপৰতে কেনেকৈ ঔষধ কি খাব লাগে, আমি নিজে খাব নালাগে কিন্তু আমি ৰোগটোৰ বিষয়টোতো আমি জনাটো জৰুৰী। সেইকাৰণে সেইখিনি যোনখিনি আমাৰ নলেজ গেইন কৰিব লাগে সেইখিনি চোৱাটো বা জনাটো অতিকৈ প্ৰয়োজন। কিন্তু আমি যোনখিনি এতিয়া আজিৰ বাচ্ছাই চাই থাকে গেমছ বা কি, আপুনি চাবচোন চকুৱে নেদেখা হৈ পৰিছে বাচ্ছাবিলাকে, গ্ৰেজুৱেলি চকুত প্ৰেছাৰ পৰিছে, আৰু তেওঁলোকৰ সৰু বয়সতে হাইপাৰটেনশ্যন যে হ'ব এইটো নিশ্চয়কৈ মই আজি যদি আপুনি প্ৰমাণ কৰে, ষ্ট্ৰেটেজি যদি লয়, আপুনি ডেফিনেটলি পাব ইয়ং এডাল্টৰ মাজতো হাইপাৰটেনশ্যনৰ প্ৰাদুৰ্ভাৱটো যথেষ্ট বেছি হৈ পৰিছে।
1: হয়, আগতে এই সমস্যা নাছিলেই। আমি যিদৰে মোবাইলক

0: সময় দিওঁ, আমি ব্যায়ামৰ কথা কৈছোঁ, নিয়মিত আমি ব্যায়াম কৰিব লাগে, তেতিয়া আমাৰ শৰীৰটো সুস্থ হৈ থাকিব, এনেধৰণৰ ৰোগৰ পৰা আমি পৰিত্ৰাণ পাম। কিন্তু আমি সেইখিনি সময় ব্যায়ামক নিদি আমি মোবাইলটোক লৈয়ে ব্যস্ত হৈ থাকোঁ। মোবাইলৰ কাৰণে আমাৰ সময় আছে, কিন্তু ব্যায়ামৰ কাৰণে আমাৰ সময় নাই, যাৰ বাবে এতিয়া এনেধৰণৰ সমস্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ভাৰতত কিন্তু বৰ্তমান সময়ত এই ৰোগ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে।
1: হয়,
0: আমি কি কৰাটো উচিত?
1: চাওক, মই ক'লোৱেই, এতিয়া লাইফষ্টাইল চেঞ্জটো অতিকৈ প্ৰয়োজনীয়। আৰু কোৱাৰ দৰে ধৰক, প্ৰত্যেক ব্যক্তিয়ে নিজক প্ৰথমে নিজৰ ঘৰখনৰ নিজৰ ছ'চাইটিখনক যে আমি কি কি কৰিলে এই ৰোগটোৰ পৰা পৰিত্ৰাণ হ'ব পাৰিম। আৰু ইয়াৰ হাইপাৰটেনশ্যন হোৱাৰ লগে লগে এইটো ছাইলেণ্ট কিলাৰ, মই কৈছোঁৱেই, এইটো ছাইলেণ্ট কিলাৰ। ই কেতিয়া ব্যক্তিজনক কেতিয়া হাৰ্ম কৰিব, কি অৱস্থালৈ লৈ যাব, ছাইন চিম্পটম নেদেখিবও পাৰে। সেইকাৰণে ইয়াক আপুনি ই ছাইলেণ্টলি আপোনাক বিনষ্ট কৰাৰ আগত আপুনি আপোনাৰ লাইফষ্টাইল চেঞ্জ কৰাটো অতিকৈ জৰুৰী।
0: আমি আচলতে জীৱনশৈলীটো কেৱল এইটো ৰোগৰ বাবেই নহয়,
1: প্ৰত্যেকটো ৰোগৰ বাবে আমাৰ জীৱনশৈলী চেঞ্জ কৰাটো অতিকৈ প্ৰয়োজনীয়। কিয়নো আমি আজিৰ তাৰিখত ভাল নাখাওঁ, আমি মাছ এটা খালেও ইউৰিয়া দিয়া মাছ খাওঁ, সেইবিলাকো এটা হাইপাৰটেনশ্যনৰ কাৰণ বুলি ক'লেও ভুল নহ'ব, কিয়নো তাৰো সংগতি থাকে। এতিয়া যদি আমি এটা মুৰ্গী খাওঁ, মুৰ্গী আগতে আমি দেখিছিলোঁ যে চিকেন বুলি ক'লে এটাই দেখিছিলোঁ, এটাই ভেৰাইটিজ, কিন্তু এতিয়া চিকেন বুলি ক'লে মাল্টি ভেৰাইটিজ, আপুনি ভাল কোৱালিটিৰ মুৰ্গীটো আপুনি চিনিয়ে নাপাব কোনটো চিকেননো কি, কিন্তু নামটোতো চিকেনেই পাইছে। সেইকাৰণে ইমান তাত মানে আৰ্টিফিচিয়েলি প্ৰিপেয়াৰ কৰা হৈছে, সেইটো খোৱাৰ পাছত আমাৰ যোনটো প্ৰটিন আমি পাম বুলি ভাবোঁ, সেইটো বৰঞ্চ প্ৰটিন নাপাওঁ, আমি হাইপাৰটেনশ্যন ডেভেলপহে কৰোঁ।
0: শাক পাচলি ফল মূলৰ ক্ষেত্ৰতো
1: একেই কথা, মেডিকেশ্যন দিয়ে। আজি আমি যদি ভাল কলে আখি খাওঁ বুলি ভাবোঁ, কলটোতো চকচকীয়াকৈ ৰঙা হৈ পকি থাকে, কিন্তু সেই কলটোত কাৰ্বাইড দি পকাইছে। চাওক, এইটো খোৱাৰ লগে লগে আমি কনজিউম কৰাৰ লগে লগে ডেফিনেটলি আমি বেমাৰত আক্ৰান্ত হ'ম, কিন্তু আমি উপায় নাই। সকলো ব্যক্তিয়ে যোনখিনিয়ে হেলথ ৰিলেটেড ইছ্যু জানে তেওঁলোকে অৱশ্যে যথেষ্ট কেয়াৰফুল এই ক্ষেত্ৰত, আৰু যিসকলে ধৰক এই জ্ঞানটো নাই, তেখেতসকলেতো ডাইৰেক্টলি খায়েই আছে, আৰু খোৱাৰ ফলত কি হৈছে, এই ৰোগ প্ৰেছাৰ, ডায়েবেটিছ, নানান অচিন বেমাৰ গ্ৰাহ কৰি উঠিছে।
0: হয়, এগৰাকী চিকিৎসক হিচাপে আপোনাৰ ওচৰত এনেধৰণৰ সমস্যা লৈ বিভিন্ন ৰোগী আহে, পৰামৰ্শ আপোনালোকে আগবঢ়ায়, তেওঁলোকে সেয়া কিমান দূৰ আচলতে গ্ৰহণ কৰে?
1: চাওক, আমি প্ৰত্যেকজন পেচেণ্টক যদি এটা হাইপাৰটেনশ্যন আমি ডিটেক্ট কৰোঁ, এমাহৰ বাবে তেওঁলোকক আমি ঔষধ দিওঁ, এমাহৰ পাছত আমি কওঁ যে আপুনি আকৌ ৰিভিজিট কৰিব আৰু ৰেগুলাৰ বিপিটো চেক কৰিব, যাতে আমি আপোনাক যদি প্ৰেছাৰটো আমি যিহেতু কিউৰেবল ডিজিজ নহয় যদিও কণ্ট্ৰল কৰিব পাৰোঁ, আপুনি জীৱনশৈলীৰ যোনটো মই ক'লোঁ যে ধৰক এক্সাৰচাইজখিনি কৰিব, খোৱা বোৱাৰ ক্ষেত্ৰত যতন ল'ব, ছল্ট ৰেষ্ট্ৰিক্টেড ডায়েট খাব, এই গোটেইখিনি আমি তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ কাৰণে যিখিনি টিপছ দিব লাগে, মেডিকেলি যিখিনি আমি ক'ব পাৰোঁ সেইখিনি গোটেইখিনি কওঁ, যাতে সেই পেচেণ্টজন এই ৰোগটোত যোনখিনি আমাৰ অপিডিলে আহে, আমি যথেষ্ট তেওঁলোকক মটিভেট কৰি বিপি ৰিলেটেড গোটেইখিনি ইছ্যু কওঁ, যাতে এই ৰোগটোক তেওঁলোকৰ পৰা পৰিত্ৰাণ পায় আৰু পাছত গৈ হাৰ্ট ৰিলেটেড ইছ্যু বা বেলেগ কিবা নহয়।
0: আচলতে কেৱল চিকিৎসকৰ পৰামৰ্শ ল'লেই নহ'ব, সেয়া গ্ৰহণ কৰি সুন্দৰভাৱে পালন কৰিব লাগিব, তেতিয়াহে আমি এনেধৰণৰ ৰোগৰ পৰা সাৰি থাকিব পাৰিম। ছাৰ, শেষত আমাৰ শ্ৰোতাসকলক আপুনি কেনেধৰণৰ উপদেশ দিব বিচাৰিব?
1: মই শ্ৰোতাসকলক মোৰ তৰফৰ পৰা এটাই অনুৰোধ কৰোঁ যে আপোনালোকে সদায় খোৱা বোৱা ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰক, ফ্লুইড লেভেলটো সদায় খাওক, ছল্ট ৰেষ্ট্ৰিক্টেড ডায়েট খাওক আৰু ডেছ ফুড খাওক, যাতে আপুনি হাইপাৰটেনশ্যনৰ পৰা পৰিত্ৰাণ পাব পাৰে। ডেছ ডায়েটটো অতিকৈ প্ৰয়োজন।
0: এই ডায়েটটো কেনেধৰণৰ হ'লে ভাল?
1: এতিয়া ধৰক আপুনি তাত হাৰ্বছ থাকিব, কাৰ্ব যোনটো আমি কাৰ্বছ বুলি কওঁ, তাত আপোনাৰ পটাছিয়াম, কেলছিয়াম থাকিব, ছল্ট কম থাকিব, এনেকুৱা ফুড আইটেমছ কিবিলাক, চব্জিজাতীয় বস্তু বেছিকৈ খাব লাগে, ফ্ৰুটছ খাব লাগে, ছালাড খাব লাগে, এইখিনি যদি আপুনি খায় নিশ্চয়কৈ এই ৰোগৰ পৰা, আৰু ৰেগুলাৰ এক্সাৰচাইজ কৰাটো অতিকৈ প্ৰয়োজন, চাইকেলিং হওক, তাৰপিছত জগিং হওক, মেডিটেশ্যনটো জৰুৰী, আৰু এলকহল আৰু আপোনাৰ যোনটো স্মকিং, এই দুটাৰ পৰা কিন্তু আপুনি যথেষ্ট আঁতৰত থাকিব লাগিব, আৰু মোবাইল ইউজটো 4-5 মোবাইল লোৱাটো মই ভাবোঁ এইটো সঁচাই প্ৰশংসনীয় নহয়। এইটো তেওঁৰ ধৰক নিজকে নষ্ট, নিজকে তেওঁ বিপদলৈ ঠেলি দিয়া নিচিনাই বিষয় এইটো, কিয়নো

0: এটা মোবাইলকে আমি সদায় কওঁ যে এটাই ডেঞ্জাৰিয়াছ, তাতে দুটা তিনিটা মোবাইলৰ কোনো জৰুৰী নাই, ইমান আৰ্জেঞ্চিও নাথাকে, এটা দিয়ে চলে বুলি মই ভাবোঁ।
1: কিন্তু আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ যে কাৰ্বহাইড্ৰেটৰ কথা যিহেতু কওঁ, আমাৰ অসমখনত আমি ভাত খাই ডাঙৰ দীঘল হৈছোঁ বা আমাৰ ভাত খোৱাৰ পৰিমাণটো বেছি, ই আমাৰ উচ্চ ৰক্তচাপত প্ৰভাৱ পেলাব পাৰে নেকি?
0: কিয়নো চাওক, কাৰ্বহাইড্ৰেটটো আমি একদমেই কম খাব লাগে, কিয়নো ইয়ং জেনেৰেশ্যন বাচ্চাবিলাকক খোৱাটো বেলেগ কথা। এতিয়া আমি কাৰ্বহাইড্ৰেট যদি খাওঁ, ডায়েবেটিছটো হ'বই, উচ্চ ৰক্তচাপৰ লগতো তাৰ এটা ৰিলেশ্যন আছে। সেইকাৰণে আপুনি কাৰ্বহাইড্ৰেটছ ফ্ৰী অলপ খাব লাগে। কাৰ্বহাইড্ৰেটছটো ধৰক আজিকালি উষ্ণা চাউল ওলাইছে, যদি আপুনি ভাতো খায়, সিদ্ধ চাউলৰ ভাতটো যেন যোনটো KRT বুলি কয় বা উষ্ণা চাউল, যাত আমাৰ মাৰটো নাথাকে। এতিয়া আমি দেখা পাওঁ যে আমি বজাৰত পোৱা যোনটো আইজুং বা হেৰি চাউল খাওঁ, সেই চাউলটোত তাত বহুত পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে, সেই কাৰ্বহাইড্ৰেটটোৱে কিন্তু ক্ষতি কৰে। আৰু আলু চালু এইবিলাক খোৱাৰ ক্ষেত্ৰতো আমি যথেষ্ট কমাব লাগিব। মানে যিমানে এজটো বাঢ়ি যায় 40+ সেই ব্যক্তিসকলে এই খাদ্যৰ ওপৰত যথেষ্ট ধ্যান দিয়াটো জৰুৰী। ইয়ংষ্টাৰ্ছৰ মাজত যথেষ্ট তেওঁলোকৰ ইমান প্ৰব্লেম নহয়, কিন্তু 40+ যিখিনি এডাল্টছ আছে সেইখিনিৰ ক্ষেত্ৰত মই কওঁ যে খোৱা বোৱাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকক সাৱধানতা অৱলম্বন কৰাটো জৰুৰী।
1: সুন্দৰকৈ ছাৰে আমাৰ শ্ৰোতাসকলক বুজাই দিছে যে আচলতে আমি কি কৰা উচিত, কি কৰিব আমি নালাগে। কেৱল উচ্চ ৰক্তচাপৰ বাবেই নহয়, অন্য ৰোগৰ পৰাও আমি পৰিত্ৰাণ পাব পাৰোঁ, হাত সাৰি থাকিব পাৰোঁ, যদি আমি এইসমূহ কথা মনত ৰাখোঁ। অশেষ ধন্যবাদ ছাৰ, আজি আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু শ্ৰোতাসকলক এই সন্দৰ্ভত বিৱৰি ক'লে।
0: ধন্যবাদ।
1: শ্ৰোতা, ইমান পৰে স্বাস্থ্যধন অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে 5 মাইল নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাক্তৰ জীৱদত্তই। অনুষ্ঠানটি আদৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

স্বাস্থ্যধন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো মঞ্জোৎস্না মহন্তৰ কণ্ঠৰ কেইটিমান গীত।

0: হ্যালো,
1: হ্যালো, তেজপুৰ চেণ্টাৰ, ৰেডিঅ'
0: হয়
1: চেণ্টাৰ।
0: আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কানে কানে। আৰু আপুনি
1: হয়
0: ঠিক নামটো কোৱাৰ আগতে মোৰ মনলৈ আহিছে খুন্তি কুমাৰ মেচ, নহয় জানো?
1: হয় হয় আপুনি
0: হয়,
1: মনত পৰিছে।
0: আপুনি তেজপুৰৰ এগৰাকী নিয়মীয়া শ্ৰোতা। মেচ ডাঙৰী, আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: মই এই ৰিদীপ দত্তৰ অ মোৰ সোণ তৰা মই তোক আজি কিয় দেখা নাই,
0: দেখা নাই, হয়
1: এইটো
0: বাৰু।
1: ভাল লাগিল, নতুন বছৰ শুভেচ্ছা যাচিলো।
0: ধন্যবাদ, আমিও আপোনালৈ শুভেচ্ছা আগবঢ়ালো। আৰু বহুত দিন বিশেষকৈ নিৰ্বাচনৰ
1: হয়
0: কাম
1: হয়
0: কাজৰ কাৰণে আমাৰ অনুষ্ঠান বন্ধ আছিলে,
1: এইটো সেইকাৰণে নেকি
0: পুনৰ লগ পোৱা গৈছে এই অনুষ্ঠানৰ মাজতে।
1: হয় সেইকাৰণে ভাল লাগিছে।
0: হয়, আৰু আপুনি আমাৰ অনুষ্ঠানৰ অংশ লোৱাৰ বাবে ধন্যবাদ জনাই গীতটি
1: হয়
0: আগবঢ়াবলৈ লৈছোঁ।
1: ঠিক আছে, ধন্যবাদ।
0: ধন্যবাদ।

0: কইলো,
1: আপোনার নামটি
0: নাম
1: পুনৰ ক'ব।
0: বুবুল বরপাত্র ফোন কইলো,
1: বুবুল পাঠক নহয় জানো?
0: নহয় নহয় বরপাত্র,
1: বুবুল বরপাত্র হয়। বরপাত্র আজি আমাৰ অনুষ্ঠানত প্ৰথমবাৰ ভাগ লৈছে নেকি?
0: হয় আগতে ফোন কৰিছো, হ'ল এবছৰমান হৈ গ'ল।
1: বাৰু
0: হয় হয়
1: হয়
0: ভালে আছে নহয় ক'লো।
1: বাৰু বৰপাত্ৰ, ভালে আছোঁ। আৰু আজি আপোনাৰ অনুৰোধৰ গীতটি আমাক জনাব।
0: হয় জুবিন গাৰ্গৰ পাখি পাখি কি গীত দিলে হ'ব?
1: জুবিন গাৰ্গৰ পাখি পাখি নহয় জানো, বৰ
0: হয়
1: সুন্দৰ
0: হয়
1: গীত এটি। আপোনালোকৰ সেই অঞ্চলত যিহেতু এতিয়া বহাগ চলিয়ে আছে, গতিকে
0: হয়
1: বহাগৰ এই দিনখিনি আপুনি কেনেধৰণৰ অনুভৱ কৰিছে?
0: বিহু মানে মাজতে গৈছে,
1: হয়
0: বিহু অনুষ্ঠানৰ মাজতে গৈছে।
1: হয়
0: হ'লেও আগতে যিটো উৎসাহ আছিলে সেইটো উৎসাহ মানে প্ৰায় দুগুণে কমি যোৱা নিচিনা আছে।
1: কমি গৈছে, কমি গৈছে। বিশেষকৈ জুবিন গাৰ্গ আমাৰ মাজত নাই, আৰু বিহু বুলি ক'লে
0: হয়
1: জুবিন গাৰ্গ যিখন ছবি বা তেওঁৰ গীতৰ যিখিনি অৰিহণা সেইখিনি মনলৈ আহে নহয় জানো?
0: থাকিও নোহোৱা নিচিনা এটা মনত হেৰি হয় যে,
1: হয় হয়
0: সেইটো কাৰণে আগৰ সেই উৎসাহটো প্ৰায় নাই আৰু
1: প্ৰায় নাই, প্ৰায়
0: আমাৰ
1: নাই।
0: ইয়াতে।
1: হয়
0: হয় বিহু চলি আছে।
1: হয় বাৰু আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
0: হয় মই আৰু মোৰ বন্ধু লখিমপুৰ জিলা আমাৰ,
1: হয়
0: আৰু
1: আৰু আপোনাৰ শব্দটি বৰ ভালদৰে পোৱা নাই, তথাপিতো আপুনি যিসকলৰ নাম উচ্চাৰণ কৰিছে সকলোকে আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু গীতটি শুনাবলৈ লৈছোঁ।
0: হয় ঠিক আছে, ধন্যবাদ।

0: ইমান ফল শ্রোতাসকলে ফোনযোগে অনুরোধৰ গীতৰ অনুষ্ঠান ফোন কানে কানে শুনিলে। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ত্রৈলোক্য বৰাই আৰু প্ৰযোজনা কৰিলে ৰূপান্ত কুমাৰ দাসে।
1: ফোন ইন গানে গানে অনুষ্ঠানটির ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো ৰাজা বোলছবিৰ গীত। প্ৰথমে এয়া শিল্পী উদিত নাৰায়ণ আৰু অলকা য়াগ্নিক।

मोहब्बत, प्यार करती हूँ इसलिए भाव खाती।

ৰাজা বোলছবিৰ সেয়া আছিল আলকা য়াগ্নিক। শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ মিলন বোলছবিৰ গীত, প্ৰথমে এয়া অভিজিত আৰু কবিতা কৃষ্ণমূৰ্তি।

মিলন বোলছবিত সেয়া আছিল অভিজিৎ। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 হৈ যোৱাৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 আৰু সন্ধ্যাৰ নিয়মীয়া অধিৱেশন সন্ধ্যা 5:23 মিডিয়াম ৱেভৰ 266.66 কিলো হাৰ্জ 1125 এফ এম বেণ্ডৰ 102.4 মেগা হাৰ্জ আৰু নিউজন এআইআৰ এপত। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত আৰু মৃগাংক শৰ্মা, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, প্ৰচাৰণ সহায়িকা মনালিছা দেৱী, প্ৰচাৰণ

মিলন বোলছবিত সেয়া আছিল অভিজিৎ। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 হৈ যোৱাৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 আৰু সন্ধ্যাৰ নিয়মীয়া অধিৱেশন সন্ধ্যা 5:23 মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলো হাৰ্চ 1125, এফ এম বেণ্ডৰ 102.4 মেগা হাৰ্চ আৰু নিউজ অন এআইআৰ এপত। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত আৰু মৃগাংক শৰ্মা, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, প্ৰচাৰণ সহায়িকা মনালিছা দেৱী, প্ৰচাৰণ